এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ দশমটো দিন, 2026 খ্ৰীষ্টাব্দৰ 25 মে'। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

জন মুৰে কৈছিল, গৰলৰ এটোপালে এজন মানুহক এবাৰ মৃত্যু ঘটাব পাৰে, কিন্তু এখন বেয়া কিতাপে এক দীঘলীয়া সময়ৰ বাবে মানুহৰ মনক বিষাক্ত কৰি তুলিব পাৰে।

0: provisions to exclude all tribal communities from the ambit of the Uniform Civil Code, UCC, ensuring that their rights are fully protected. Addressing the Janjati Sanskritik Samagam in New Delhi, Mr. Shah said the UCC will not infringe upon any tribal rights. The Central Board of Secondary Education, CBSE, has extended the last date for obtaining scanned photocopies of answer books for Class 12 board examination by one more day until today. CBSE said that the decision was taken to provide adequate time to students for submitting requests. The National Testing Agency, NTA, has postponed the Common University Entrance Test Undergraduate CUET 2026 examinations scheduled for 28th of this month. And that is the end of this news bulletin.
1: Media Mover Cycle Guard of Homic Pass Meter. Hot home triskilu hertz or FM vendor a coecto homic soy megahertzot. Eakahpani guahatir, Mahabahu. Etiakunok Mukutamala.
2: Doctor Mohessor Neoge Kuisil Hokolu artei Hoito Aruhondur Jor Pitoredi Manobatmak Bikahti Jivonor Bastop Podarto Buroke Nana Rubdi. Art amar hondurjobud aru an bhabdharar adan pradanor alom. Sohosti kolar bhitorot bhaskurjo, sthapoitto, sitrobidda, hongit, aru kobita. E pasutire eti srenikuri, hiburok lolit kola, ba hukumar kola nam diahuise. Kohar, komar, barhoi, tatiadir karukarjo, nimno hilpo. ললিত কলা আৰু নিম্ন কলাৰ ভিতৰত পাৰ্থক্য ইমানেই যে নিম্ন শ্ৰেণীয়ে আমাৰ দৈনিক জীৱনৰ লাগতিয়াল বস্তুবোৰৰ যোগান ধৰে কিন্তু ললিত কলাই বিশেষকৈ জীৱনৰ সেই দাবীবোৰৰ পৰা আঁতৰতে থাকি আনন্দৰ সফুৰা আমাৰ কাষ চপাই দিয়েহি ললিত কলা নিমজ ই আমাৰ দিনটিয়া শুকান জীৱনটোক জীৱ দি নিমজ আৰু ৰসাল কৰি তোলে কবিতাৰ লগতে সাহিত্যও এটি আৰ্ট ই আমাৰ অন্তৰাত্মাৰ আনন্দৰ কাৰণেই বিশেষকৈ জীয়াই আছে ব্যৱহাৰত আৱশ্যক হোৱা সঁজুলি লৈ ললিত কলাৰ স্থান বা খাপ নিৰ্ণয় কৰা হয় এই সঁজুলিবিলাকেৰে আৰ্টে বাহিৰৰ বাস্তৱক এক মানসিক গঢ় দিয়ে খনিকৰে বতালি হাতুৰিৰে নিজৰ প্ৰাণত অঁকা বিদ্যাদেৱীৰ অভিব্যক্তিৰে হয়তো সৰস্বতীৰ মূৰ্তি গঢ়ে চিত্ৰকৰে লেখনিৰে প্ৰাকৃতিক সৌন্দৰ্যৰ বা কোনোবা ৰূপহীৰ ৰূপৰ প্ৰতিৰূপ দিয়ে শ্ৰীকৃষ্ণই বাঁহীৰ সেৱত নিজৰ প্ৰাণৰ আকৰ্ষণী মন্ত্ৰ ধ্বনিত কৰি তোলে এই খনিকৰ চিত্ৰকৰ বা সংগীতকাৰ শ্ৰীকৃষ্ণৰ প্ৰাণৰ যিবোৰ অনুভূতি সি ক্ৰমে বতালি হাতুৰি লেখনি আৰু বাঁহীৰ নিচিনা বাদ্যযন্ত্ৰৰ সঁজুলিৰ আশ্ৰয়ত বাহিৰৰ জগতৰ লোকৰ অন্তৰত সৌন্দৰ্যবোধ যোগাই দিয়েহি কিন্তু সাহিত্যত তেনে পাদাৰ্থিক সঁজুলিৰ আৱশ্যক নাই শব্দৰ ঝংকাৰ বাদ দিলে কবিতাই পোনে পোনেই এখন অন্তৰত থাকি আন এখন অন্তৰৰ ওচৰত নিজা অনুভূতিৰ বিকাশ প্ৰাৰ্থনা কৰে বুলিব পাৰোঁ সঁচা কথা ক'বলৈ হ'লে মানুহৰ কল্পনাক জীৱ দিবলৈ বা বাস্তৱক নতুনকৈ ৰূপ দিবলৈ ভাষাৰ নিচিনা নিমজ সঁজুলি আৰু নাই সেইকাৰণেই সাহিত্য শ্ৰেষ্ঠ আৰ্ট সাহিত্যই ভাষা আৰু তাৰ ভিতৰুৱা শব্দৰ সংগীতেৰে মানৱ প্ৰাণৰ অনুভূতিবিলাক প্ৰকাশ কৰে সাহিত্যংশ সংগীতংশ স্বৰস্বত্যাহ কুশ যুগলং সাহিত্য আৰু সংগীত বোলে বিদ্যাদেৱীৰ স্তনযুগল মাত্ৰ সাহিত্যই এই দ্বিতীয় আৰ্ট সংগীতৰ নামমাত্ৰ সহায় হৈ ভাৱৰ বিকাশ প্ৰাৰ্থনাৰ সমিধান দিয়ে
1: মুকুতামালা শুনিলে এইখিনিতে ঘোষণা শুনক আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী

পৰীক্ষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে আজিৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। ঘোষণাটি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক বিদুষী অশ্বিনী বীৰে দেশপাণ্ডেৰ কণ্ঠত ব্ৰাগ অহিৰ ভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে বিদুষী অশ্বিনী বিৰে দেশপাণ্ডেৰ কণ্ঠত ৰাগ আহিৰ ভৈৰৱ শুনিলে। অনুষ্ঠানটো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আমাৰ আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি বিয়লি 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত নলবাৰীৰ অৰৰা অঞ্চলত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ, প্ৰযোজনা সহযোগী কংকিতা ভৰদ্বাজ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত ব্যৱসায় ভিত্তিত গাহৰি পালন আৰু প্ৰতিষেধক ব্যৱস্থা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ চন্দন কুমাৰ শৰণীয়া আৰু ডক্টৰ অলিভা দাসে। অনুষ্ঠানটিৰ আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। পুৱা 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ ষষ্ঠ খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 8:30 আজিৰ গীতিমালিকাৰ শিল্পী ক্ৰমে দুৰ্গাময়ী বৰা, এম পাহাৰী, বৰ্ণালী কলিতা, প্ৰণৱজ্যোতি শৰ্মা আৰু জ্যোতিৰ্ময় কাকতি। দিনৰ 11:30 পৰা আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত ন প্ৰতিভাৰ অতিথি উদীয়মান অভিনেত্ৰী দিশা ৰয়। অনুষ্ঠানটিৰ আগ ধৰিব শ্ৰুতি ডেকাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। গীত আৰু গজেল দিনৰ 12:15, 12:30 সুৰৰ কৰণী। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 নিত্যানন্দ ডেকাৰ কণ্ঠৰ আধুনিক গীত। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ অসমীয়াৰ পাঠ, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্ৰথম খণ্ড পাঠ যুগুতাই আগবঢ়াব সোণপাহী মৰাঙে। সন্ধিয়া 7:35 পূবালীৰ সুৰ অনুষ্ঠানত চকুৰা ফাংচু আৰু সংগীসকলৰ কণ্ঠৰ কাৰ বিকৃত। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত বাহকজনিত ৰোগ সজাগতা আৰু নিৰাময়, এই বিষয়ে ডাক্তৰ জ্যোতিকা ওজাৰ সৈতে হোৱা এক সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 9:15 বিধানসভাৰ আজিৰ দিনটো। নিশা 9:30 চৈয়দ ফাৰুক হুছেইন ৰচিত নাটক আজান ফকীৰ, প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা 7:00 আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। আজি পুৱা প্ৰচাৰৰ সময় 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰ। জিলাৰ ৰেহৰূপ 9:15। 9:20 চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। দিনৰ 10:00 হাতে বাতে সুৰৰ আৱেশ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। দিনৰ 11:05 পৰাগমালা লাইভ। দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভি জি যোগৰ ভায়লিনত ৰাগ সুদজাৰিং শুনিবলৈ পাব। গীতমণি বৰা কণ্ঠৰ লোকগীত 1:50। 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 খগেন মহন্তৰ কণ্ঠৰ আধুনিক গীত। 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 পৰ্ব অনুষ্ঠান। সন্ধিয়া 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক। অনুষ্ঠান পৰিস্থিতি ইমানেই।

এইখিনিতে এটি ঘোষণা শুনক। আকাশবাণী গুৱাহাটীৰ অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত। পুৱা 11 বজাত আৰম্ভ হ'বলগীয়া এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখনি ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। ঘোষণাটি ইমানেই।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ করিবলৈ আর সরকারি আসনির বিষয়ে অবগত করাবলৈ আমার ফোন নম্বরটি হৈছে
3: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার হৈতে।
4: এক জমানে সে কাহানি হে সুনা রহি আকাশবাণী, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
5: डाउनलोड वेव्स OTT ऐप नाउ एंड वॉच फॉर फ्री।
2: আলাপ অনুরাগ, আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
6: তেওঁ কৈছিলে যে জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
7: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
8: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
7: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30।

পাছত দেখিলে যে ই মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ কক্ষপথৰ মাজত থাকি গ্ৰহবোৰৰ দৰে কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰিছে। পাছত ই অৱশ্যে আকাশৰ পৰা অদৃশ্য হৈ পৰে। আনহাতে 1766 চনত জাৰ্মান জ্যোতিৰ্বিজ্ঞানী ইউহান ডি টিটি আছে আৰু তেওঁৰ সহযোগী ইউহান ই বোডে সূৰ্যৰ পৰা গ্ৰহসমূহৰ দূৰত্ব নিৰ্ণয় কৰাৰ এটা নিয়ম প্ৰস্তাৱ কৰিছিল আৰু 1881 চনত ইংৰাজ জ্যোতিৰ্বিজ্ঞানী উইলিয়াম হাৰ্চেলে ইউৰেনাছ গ্ৰহৰ আৱিষ্কাৰৰ ক্ষেত্ৰত এই পদ্ধতিৰ শুদ্ধতা প্ৰমাণ কৰে। এই নিয়ম অনুসৰি মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ মাজত আৰু এটা গ্ৰহ থাকিব লাগে আৰু বহু বিজ্ঞানী ভাবিছিল যে পিয়াজিয়ে আৱিষ্কাৰ কৰা গ্ৰহাণুটোৱেই এই হেৰুৱা গ্ৰহটো। 1801 চনত জাৰ্মান গণিতজ্ঞ কাৰ্ল ফ্ৰিডৰিখ গৌছে কক্ষপথ গণনা কৰাৰ আন এটা নতুন পদ্ধতি উদ্ভাৱন কৰে আৰু এই পদ্ধতি প্ৰয়োগ কৰি জ্যোতিৰ্বিজ্ঞানী ফ্ৰান্স ফন জাখে 1802 চনৰ 1 জানুৱাৰীত পিয়াজিয়ে আৱিষ্কাৰ কৰা গ্ৰহাণুটো পুনৰ আৱিষ্কাৰ কৰে। এই গ্ৰহাণুটোৰ নামকৰণ কৰা হয় চিৰিজ। ইয়াৰ পাছৰ 6 বছৰমানৰ ভিতৰতে আৰু 3টা গ্ৰহাণু আৱিষ্কাৰ কৰা হয়। সিহঁতৰ নাম আছিল পালাছ, জুনো আৰু ভেষ্টা।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, অন ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা

0: ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড টু এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত প্ৰথম অসামৰিক অলংকৰণ সমাৰোহত 66টা পদ্ম বঁটা প্ৰদান কৰিব। জনজাতি সম্প্ৰদায়ক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত বিপুল ভোটত জয়ী হোৱা বিজেপিৰ দেৱাংশু পাণ্ডাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে। ভিয়েটনামত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপত ভাৰতৰ খেলুৱৈসকলে 3টা সোণ, 2টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকেৰে অভিযান অব্যাহত ৰাখিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশাৰ এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত প্ৰথম অসামৰিক অলংকৰণ সমাৰোহত 66টা পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5জন লোকক পদ্মবিভূষণ, 13জনক পদ্মভূষণ আৰু 113জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131জন লোকলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতিবছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে জনজাতি সম্প্ৰদায়ক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে তেওঁলোকৰ অধিকাৰসমূহ সম্পূৰ্ণৰূপে সুৰক্ষিত ৰাখিব পৰা যায়। নতুন দিল্লীত আয়োজিত জনজাতি সাংস্কৃতিক সমাগমত ভাষণ দি শ্ৰীশ্বাহে কয় যে উমৈহতীয়া দেৱানী বিধিয়ে জনজাতিসকলৰ কোনো ধৰণৰ অধিকাৰ উলংঘন নকৰে। প্ৰসিদ্ধ জনজাতীয় নেতা তথা স্বাধীনতা সংগ্ৰামী ভগৱান বিৰচা মুণ্ডাৰ বিষয়ে উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে তেওঁ এই বাৰ্তা প্ৰেৰণ কৰিছিল যে জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ নিজৰ ভূমিৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে আৰু সেই অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে। জনজাতি কল্যাণ বাজেট কংগ্ৰেছ চৰকাৰৰ দিনৰ 28,000 কোটি টকাৰ পৰা নৰেন্দ্ৰ মোদী চৰকাৰৰ সময়ত 1,50,000 কোটি টকালৈ বৃদ্ধি কৰা হৈছে বুলিও গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দেৱাংশু পাণ্ডা 1,09,000 ভোটৰ ব্যৱধানত জয়ী হয়। শ্ৰীপাণ্ডাই তেওঁৰ নিকট প্ৰতিদ্বন্দ্বী CPIMৰ প্ৰাৰ্থী শম্ভুনাথ কুৰ্মীক পৰাস্ত কৰে। CPIMৰ প্ৰাৰ্থীগৰাকীয়ে 40,645টা ভোট লাভ কৰে। এই জয়ৰ লগে লগে বিজেপিয়ে দীৰ্ঘদিন ধৰি তৃণমূল কংগ্ৰেছৰ দখলত থকা আসনখন অধিকাৰ কৰিবলৈ সমৰ্থ হয়। এই আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী জাহাংগীৰ খান কেৱল 7,700 ভোটেৰে চতুৰ্থ স্থানলৈ অৱনমিত হয়। উল্লেখযোগ্য যে ফাল্টা সমষ্টিৰ 285টা ভোটগ্ৰহণ কেন্দ্ৰত যোৱা 21 মে'ত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। সমষ্টিটোত পূৰ্বৰ ভোটগ্ৰহণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হোৱাত নিৰ্বাচন আয়োগে সমষ্টিটোৰ

এইবোৰ কেন্দ্ৰতে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত জয়ী হোৱাৰ বাবে বিজেপিৰ প্ৰাৰ্থীগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই জয়ে বিজেপিৰ প্ৰতি পশ্চিমবংগৰ জনসাধাৰণৰ অটল বিশ্বাসকে প্ৰতিফলিত কৰে। তেওঁ লগতে ৰাজ্যখনত বিজেপিৰ কৰ্মকৰ্তাসকলৰ কামৰ শলাগ লয়। অনাগত সময়ত সকলো কৰ্মকৰ্তাই পশ্চিমবংগৰ প্ৰগতিৰ হকে কাম কৰি যাব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAয়ে অহা 28 মে'ত হ'বলগীয়া CUET UG পৰীক্ষাৰ দিন পিছুৱাই দিছে। NTAয়ে কৈছে যে চৰকাৰী নিৰ্দেশনা অনুসৰি ঈদ উল জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ NTAয়ে ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিছে। যিকোনো সহায়ৰ বাবে ছাত্ৰ ছাত্ৰীসকলে সংস্থাৰ হেল্পলাইন নম্বৰ 011-407-59000 অথবা CUET-UGINTA.AC.INত যোগাযোগ কৰিব পাৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে দশম শ্ৰেণীৰ পৰীক্ষাৰ উত্তৰ বহীৰ স্কেন কৰা প্ৰতিলিপি লাভৰ দিন আৰু এদিনলৈ অৰ্থাৎ আজিলৈ বৃদ্ধি কৰিছে। পৰিষদে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ বাবে যাতে পৰ্যাপ্ত সময় লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ বহীৰ পুনৰীক্ষণৰ বাবে আবেদন গ্ৰহণৰ দিন শীঘ্ৰে প্ৰকাশ কৰা হ'ব বুলিও পৰিষদে জানিবলৈ দিয়ে। ইপিনে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আখোৱাহমুক্ত পুনৰ মূল্যায়ন সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEক সহায় কৰিবলৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাদ্ৰাজ আৰু কানপুৰৰ অধ্যাপক তথা প্ৰযুক্তি বিশেষজ্ঞৰ এটা দলক নিয়োগ কৰাৰ নিৰ্দেশ দিছে। CBSEৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কীয় পৰ্টেলত শিক্ষাৰ্থী তথা অভিভাৱকসকলে উত্থাপন কৰা বিভিন্ন আপত্তি তথা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান IIT বিশেষজ্ঞৰ দলটোৱে সমস্ত প্ৰক্ৰিয়াৰ প্ৰায়োগিক বিকাশ কৰাৰ লগতে পৰ্টেলটোৰ স্থিৰতা তথা ছাৰ্ভাৰৰ কাম কাজ বিশেষভাৱে পৰীক্ষা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকা সদায় তৎপৰ। নতুন দিল্লীত কালি আয়োজিত আমেৰিকাৰ 250 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি ডঃ জয়শংকৰে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ বাবে ভাৰত আৰু আমেৰিকাই সদায় স্পষ্ট মনোভাৱ প্ৰকাশ কৰি আহিছে আৰু সেয়েহে সন্ত্ৰাসবাদ বিৰোধী যুঁজত দেশ দুখনৰ মাজৰ সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ। আমেৰিকাৰ বিদেশ মন্ত্ৰী তথা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাৰ্কো ৰুবিঅ'ৰ ভাৰত ভ্ৰমণৰ কথা উল্লেখ কৰি ডঃ জয়শংকৰে কয় যে তেওঁৰ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ গুৰুত্বপূৰ্ণ সম্পৰ্কৰ কথাকে প্ৰতিফলিত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নতুন দিল্লীৰ ভাৰত মণ্ডপমত কালি আমেৰিকাৰ স্বাধীনতাৰ 250 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰা আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গোৰোৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বন্ধু বুলি প্ৰকাশ কৰি দেশ দুখনৰ মাজৰ সম্পৰ্ক পূৰ্বে কেতিয়াও ইমান গভীৰ নাছিল বুলি উল্লেখ কৰে। ভাৰতৰ প্ৰতি তেওঁৰ সদ্ভাৱ আছে বুলি উল্লেখ কৰি ট্ৰাম্পে নিজকে প্ৰধানমন্ত্ৰী মোদীৰ অনুৰাগী বুলি কয়। ট্ৰাম্পে ফোনযোগে কৰা এই মন্তব্য ৰাষ্ট্ৰদূতগৰাকীয়ে মাইক্ৰফোনৰ জৰিয়তে সকলোকে শুনোৱাৰ ব্যৱস্থা কৰে। অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' উপস্থিত থাকে। ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপত ভাৰতৰ খেলুৱৈসকলে 3টা সোণ, 2টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকেৰে অভিযান অব্যাহত ৰাখিছে। মহিলাৰ ফ্ৰী ষ্টাইল শাখাত মানসী লথেৰা আৰু কাজল ধোচাকে সোণৰ পদক লাভ কৰাৰ বিপৰীতে স্বীতি আৰু নেহা চাংৱানে ৰূপৰ পদক লাভ কৰিছে। অহিল্যা সিন্ধেই ব্ৰঞ্জৰ পদক লাভ কৰে। ইপিনে পুৰুষৰ গ্ৰেকো ৰোমান শাখাত সুমিত দালালে সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে নীৰজ পেটেল আৰু ৰোহিত বৰাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। সুমিতে 63 কিলোগ্ৰাম শাখাত কালি ফাইনেলত উজবেকিস্তানৰ অজোদবেক খালিমবয়েভক 12-2 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ KL ৰাহুলে সৰ্বাধিক 60 ৰাণ কৰে।
প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 18 অভাৰ 4 বলতে

0: এটা উইকেট হেৰুৱাই 163 ৰাণে কৰিবলৈ সমৰ্থ হয়। দিল্লীৰ হৈ 3টা উইকেট দখল কৰা কুলদীপ যাদৱক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে কালি ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 30 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত প্ৰথম অসামৰিক অলংকৰণ সমাৰোহত 66টা পদ্ম বঁটা প্ৰদান কৰিব। জনজাতি সম্প্ৰদায়ক উমৈহতীয়া দেৱানীবিধিৰ আওতাৰ বাহিৰত ৰাখিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত বিপুল ভোটত জয়ী হোৱা বিজেপিৰ দেৱাংশু পাণ্ডাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা বৰালী, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 10 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ নৱমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:36:14 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:02:15।

অহংকাৰী নহবা, কাৰণ অহংকাৰক মানুহ আৰু ঈশ্বৰেও ঘৃণা কৰে, কথাষাৰ কৈছিল আনন্দৰাম ঢেকিয়াল ফুকনে। প্ৰতিবছৰে 25 মে তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব থাইৰয়ড দিৱস উদযাপন কৰা হয়। এই দিৱসটি উদযাপন কৰাৰ মূল উদ্দেশ্য হৈছে থাইৰয়ড গ্ৰন্থিৰ গুৰুত্ব আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন ৰোগ যেনে হাইপ'থাইৰয়ডিজম আৰু হাইপাৰথাইৰয়ডিজমৰ সম্পৰ্কে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰা। থাইৰয়ড হৈছে ডিঙিত অৱস্থিত এটি অন্তঃস্ৰাৱী গ্ৰন্থি। ই শৰীৰৰ বিপাকীয় ক্ৰিয়া শক্তি উৎপাদন আৰু শাৰীৰিক বৃদ্ধিত নিয়ন্ত্ৰণ কৰা হৰম'নক উৎপাদন কৰে। থাইৰয়ডৰ সাধাৰণ লক্ষণসমূহ হ'ল ওজনৰ তাৰতম্য, কোনো কাৰণ নোহোৱাকৈ ওজন দ্ৰুতগতিত বৃদ্ধি পোৱা বা হ্ৰাস পোৱা, সদায় ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰা, অনিদ্ৰা বা অত্যাধিক টোপনি অহা, হৃদস্পন্দন অস্বাভাৱিকভাৱে দ্ৰুত বা মন্থৰ হোৱা, ডিঙিৰ অংশটো সামান্যভাৱে ফুলি উঠা। আপুনি যদি থাইৰয়ডৰ সমস্যাত ভুগি আছে তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ সেৱন কৰক, যোগাভ্যাস বা শাৰীৰিক ব্যায়াম আৰম্ভ কৰক। ইণ্ডিয়ান থাইৰয়ড ছচাইটিৰ তথ্য অনুসৰি ভাৰতত প্ৰায় 4.2 কোটি লোকে থাইৰয়ড সমস্যাত ভুগি আছে আৰু এই সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে। বিশ্ব থাইৰয়ড দিৱস প্ৰথমতে আমেৰিকান থাইৰয়ড এছ'চিয়েচনে আৰম্ভ কৰিছিল আৰু বৰ্তমান বিশ্বজুৰি ইয়াক বহলভাৱে স্বীকৃতি দিয়া হৈছে। থাইৰয়ড ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বিশ্বত প্ৰতিদিনে বৃদ্ধি পোৱাৰ বাবে এই ৰোগৰ সম্পৰ্কে মানুহৰ মাজত সজাগতা আনিবলৈ দিৱসটি উদযাপন কৰা হৈছিল। 2026 চনৰ বিশ্ব থাইৰয়ড দিৱসৰ মূল বিষয়বস্তু হৈছে থাইৰয়ড আৰু পুষ্টি। আয়োডিন, ছেলেনিয়াম, জিংক আদি পুষ্টিকৰ উপাদানে থাইৰয়ড হৰম'নৰ উৎপাদনত প্ৰত্যক্ষ ভূমিকা পালন কৰে আৰু ইয়াৰ অভাৱলৈ হাইপ'থাইৰয়ডিজম হ'ব পাৰে। থাইৰয়ডজনিত সমস্যা চিকিৎসাৰ দ্বাৰা নিৰ্মূল কৰিব পাৰি। গতিকে আপুনি যদি তেনে কিছু অৱস্থাত ভুগিছে বা আপোনাৰ মনতো যদি তেনে কিছু সন্দেহৰ ভাৱ হৈছে তেনেহ'লে আপুনিও চিকিৎসকৰ কাষ চাপক আৰু নিজকে সুস্থ কৰি ৰাখক। ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতাৰ বাবে ষড়যন্ত্ৰ আৰু আজাদ হিন্দ ফৌজ সংগঠিত কৰিছিল ৰাজবিহাৰী বসুৱে। ভাৰতবৰ্ষৰ বহু বিপ্লৱী কাৰ্যকলাপৰ আয়োজনত তেখেতে কেৱল মূল ভূমিকা পালন কৰাই নহয়, বিদেশত থাকিও ভাৰতৰ স্বাধীনতাৰ বাবে গোটেই জীৱন পাৰ কৰিছিল। তেতিয়াৰ ভাইচৰয় লৰ্ড চাৰ্লছ হাৰ্ডিঙৰ ওপৰত দিল্লীত বোমা বিস্ফোৰণৰ পৰিকল্পনা, পিছলৈ জাপানলৈ গৈ ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট লীগ আৰু আজাদ হিন্দ ফৌজ প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। হিন্দু মহাসভাৰ জাপানী শাখা প্ৰতিষ্ঠা কৰি ইয়াৰ সভাপতি হৈছিল। যদিও তেখেতৰ জীৱনকালত দেশ মুক্ত কৰাৰ প্ৰচেষ্টা সফল হ'ব পৰা নাছিল, তথাপিও স্বাধীনতা সংগ্ৰামত তেখেতৰ অৱদান অপৰিসীম আছিল। ৰাজবিহাৰী বসুৰ জন্ম হৈছিল 1886 চনৰ 25 মে'ত বংগৰ বৰ্ধমান জিলাৰ সুবালদ গাঁৱত। ইয়াতে তেখেতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। ৰাজবিহাৰী বসুৱে সৰুৰে পৰা দেশৰ স্বাধীনতাৰ সপোন দেখিছিল আৰু বিপ্লৱী কাম কাজৰ প্ৰতি আগ্ৰহী আছিল। প্ৰথম অৱস্থাত ৰাজবিহাৰী বসুৱে কিছুদিন

ৰাজনৰ বন গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কেৰাণী হিচাপে কাম কৰিছিল। সেই সময়ছোৱাতে তেখেতে যতীন মুখাৰ্জীৰ নেতৃত্বত বিপ্লৱী সংগঠন যুগান্তৰৰ অমৰেন্দ্ৰ চেটাৰ্জীক লগ পাইছিল আৰু বিপ্লৱীসকলৰ সৈতে তেওঁ জড়িত হৈ পৰে। পৰৱৰ্তী সময়ত অৰবিন্দ ঘোষৰ ৰাজনৈতিক শিষ্য যতীন্দ্ৰনাথ বেনাৰ্জী ওৰফে নীলম্বৰ স্বামীৰ সংস্পৰ্শলৈ আহি উত্তৰ প্ৰদেশ আৰু পাঞ্জাৱৰ আৰ্য সমাজৰ বিপ্লৱীসকলৰ সংস্পৰ্শলৈ আহে। তেওঁলোকে প্ৰথম বিশ্বযুদ্ধৰ সময়ত বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল। 1915 চনৰ ফেব্ৰুৱাৰী মাহত কেইবাজনো বিশ্বাসযোগ্য বিপ্লৱীক সেনাবাহিনীত সুমুওৱাৰ প্ৰয়াস কৰিছিল। যুগান্তৰ আন্দোলনৰ বহু নেতাই ভাবিছিল যে যিহেতু ইউৰোপৰ যুদ্ধৰ বাবে বেছিভাগ সৈন্য দেশৰ বাহিৰত আছিল, সেয়েহে বাকী থকা সৈন্য সহজে পৰাস্ত কৰিব পৰা যাব। দুৰ্ভাগ্যজনকভাৱে এই প্ৰচেষ্টা বিফল হল আৰু বহু বিপ্লৱীক গ্ৰেপ্তাৰ কৰা হল। ব্ৰিটিছ চোৰাংচোৱায়ো ৰাসবিহাৰী বসুক বন্দী কৰিবলৈ চেষ্টা কৰিছিল যদিও তেখেত পলায়ন কৰে। 1915 চনৰ জুন মাহত জাপানৰ ছাংহাইত ৰাসবিহাৰী বসু উপস্থিত হয়। তাতে তেখেতে কেইবাবছৰ নিৰ্বাসন কটায়। তেখেতে জাপানী বিপ্লৱী বন্ধুৰ সৈতে ভাৰতৰ স্বাধীনতাৰ বাবে চেষ্টা অব্যাহত ৰাখিলে। জাপানত ইংৰাজী পাঠদান কৰিছিল আৰু লেখক আৰু সাংবাদিক হিচাপে কাম কৰিছিল। তেখেতে তাত জাপানী ভাষা শিকি প্ৰায় 16খন গ্ৰন্থ লিখি উলিয়াইছিল। টকিঅ'ত এখন হোটেল খুলি ভাৰতীয়সকলক সংগঠিত কৰে আৰু ৰামায়ণ জাপানী ভাষালৈ অনুবাদ কৰে। ব্ৰিটিছ চৰকাৰে তেখেতক বিচাৰি ফুৰিছিল আৰু জাপান চৰকাৰৰ পৰা তেওঁক প্ৰত্যাপ্ৰাণৰ দাবী জনাইছিল। সেয়েহে প্ৰায় এবছৰ ধৰি নিজৰ পৰিচয় আৰু বাসস্থান সলনি কৰি আছিল। ভাৰতবৰ্ষক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ অক্লান্তভাৱে কাম কৰি আছিল যদিও 1945 চনৰ 21 জানুৱাৰীত তেখেতৰ মৃত্যু হয়। ৰাসবিহাৰী বসুৰ মৃত্যুৰ কিছু সময়ৰ আগতে জাপান চৰকাৰে তেখেতক অৰ্ডাৰ অৱ দ্য ৰাইজিং ছান বঁটা প্ৰদান কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অসমৰ নেতা আছিল ললিত কুমাৰ দলে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে তেখেত নিৰ্বাচিত হৈছিল। 1972ৰ পৰা 1980 চনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। জীৱিত কালত অসমৰ জনসাধাৰণৰ প্ৰতি নিস্বাৰ্থ আৰু নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে বহলভাৱে জনপ্ৰিয় আছিল। ললিত কুমাৰ দলেৰ জন্ম হৈছিল 1927 চনৰ 25 মে'ত। সুনীল দত্তৰ প্ৰকৃত নাম আছিল বলৰাজ ৰঘুনাথ দত্ত। 5 দশক ধৰি 80খনতকৈ অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল আৰু 3টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ইয়াৰে 2টা শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও আছিল। ভাৰতীয় চিনেমাৰ ইতিহাসৰ অন্যতম সফল অভিনেতা হিচাপে গণ্য কৰা হয় সুনীল দত্তক। 1968 চনত ভাৰত চৰকাৰে ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ কাৰণে ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰিছিল। 1955 চনত হিন্দী চলচ্চিত্ৰ ৰেলৱে প্লেটফৰ্মৰ জৰিয়তে চলচ্চিত্ৰত অভিষেক ঘটাইছিল। তেখেতৰ সফল ছবি আছিল এক হি ৰাষ্টা, মাদাৰ ইণ্ডিয়া, সাধনা, সুজাতা, গুমৰাহ, ৱাকত, মেৰা ছায়া, হমৰাজ, পৰিশান, হীৰা, নাগিন, জানি দুশ্মন ইত্যাদি। 1984 চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল সুনীল দত্তাই। মুম্বাই উত্তৰ পশ্চিম সমষ্টিক প্ৰতিনিধিত্ব কৰি 5টা কাৰ্যকালৰ বাবে ভাৰতৰ সংসদলৈ নিৰ্বাচিত হৈছিল। সুনীল দত্তই মনমোহন সিং চৰকাৰত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী হিচাপে আৰু মুম্বাইৰ শ্বেৰিফ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। 1929 চনৰ 6 জুনত ব্ৰিটিছ ভাৰতৰ পঞ্জাৱ প্ৰদেশৰ ঝেলম জিলাৰ নক্কাখৰুত বৰ্তমান পাকিস্তানৰ পঞ্জাৱত এটি পঞ্জাৱী হিন্দু পৰিয়ালত সুনীল দত্তৰ জন্ম হৈছিল। 2005 চনৰ 25 মে'ত 74 বছৰ বয়সত পশ্চিম মুম্বাই বান্দ্ৰাত থকা বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ সুনীল দত্তৰ পৰলোক প্ৰাপ্তি হয়। 1948 চনৰ লণ্ডন অলিম্পিক, 1952 চনৰ হেলচিংকি অলিম্পিক আৰু 1956 চনৰ মেলবৰ্ণ অলিম্পিকত ভাৰতে সোণৰ পদক লাভ কৰাত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল বলবীৰ সিং দসাংজে। উল্লেখযোগ্য যে হেলচিংকি অলিম্পিকত ভাৰতীয় দলৰ উপ অধিনায়ক আৰু মেলবৰ্ণ অলিম্পিকত ভাৰতীয় দলৰ অধিনায়ক আছিল। বলবীৰ সিঙক বিশ্বৰ শ্ৰেষ্ঠতম হকী খেলুৱৈসকলৰ অন্যতম হিচাপে গণ্য কৰা হয়। তেখেতক আধুনিক ধ্যানচান্দ বুলিও অভিহিত কৰা হৈছিল। ইয়াৰ লগতে হকীৰ চেণ্টাৰ ফৰৱাৰ্ড খেলা শ্ৰেষ্ঠতম খেলুৱৈ হিচাপেও গণ্য কৰা হয়। অলিম্পিকত পুৰুষৰ ফিল্ড হকীত চূড়ান্ত খেলৰ প্ৰতিযোগিতাত ব্যক্তিগতভাৱে সৰ্বোচ্চ গ'ল কৰি অভিলেখ গঢ়িছিল। 1952 চনত অলিম্পিকত ভাৰতে নেডাৰলেণ্ডৰ বিৰুদ্ধে 6-1 গ'লত জয়ী হোৱাৰ খেলত অকলেই 5টা গ'ল দিছিল। 1971 চনত হকী বিশ্বকাপত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল আৰু 1975 চনত বিশ্বকাপ জয়ী হোৱা পুৰুষৰ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক তথা ব্যৱস্থাপক আছিল। 2012 চনত লণ্ডন অলিম্পিকত ৰয়েল অপেৰা হাউচত অনুষ্ঠিত অলিম্পিক সংগ্ৰহালয়ৰ প্ৰদৰ্শনীত বলবীৰ সিঙক সন্মানিত কৰা হৈছিল। 1957 চনত ভাৰত চৰকাৰে ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰিছিল। 2015 চনত ভাৰতীয় হকী দলৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যানচান্দ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছিল। 2020 চনৰ 25 মে'ত বলবীৰ সিং দোসাংজৰ পৰলোক প্ৰাপ্তি হয়। লক্ষ্মীকান্ত প্যাৰেলাল জ্যোতিক LP বুলি জনা গৈছিল। লক্ষ্মীকান্ত শান্তাৰাম কুডালকাৰ আৰু প্যাৰেলাল ৰামপ্ৰসাদ শৰ্মাৰে গঠিত ভাৰতীয় এই জুটিটোৱে 1963 চনৰ পৰা 1998 চনলৈকে প্ৰায় 750খন চিনেমাৰ বাবে সংগীত

কল্পনা কৰিছিল। কেইবাজনো চলচ্চিত্ৰ নিৰ্মাতাৰ সৈতে কাম কৰিছিল লক্ষ্মীকান্ত প্যাৰেলালে। লক্ষ্মীকান্ত শান্তাৰাম কদলকাৰৰ জন্ম হৈছিল 1937 চনৰ 3 নৱেম্বৰত দীপাৱলীৰ লক্ষ্মী পূজনৰ দিনা। সম্ভৱত জন্মদিনৰ বাবেই তেখেতৰ পিতৃ মাতৃয়ে তেখেতক লক্ষ্মীকান্ত নাম দিছিল। লক্ষ্মীকান্তে সৰুতেই মেণ্ডলিন বজাবলৈ শিকিছিল আৰু ডাঙৰ ভাইকে তবলা বজাবলৈ শিকিছিল। লক্ষ্মীকান্তে শিশু অভিনেতা হিচাপে ভক্ত পুণ্ডলিকত অভিনয়ৰে জীৱন আৰম্ভ কৰিছিল। আনহাতে গুজৰাটী কিছুমান চলচ্চিত্ৰতো অভিনয় কৰিছিল। লক্ষ্মীকান্তৰ পৰলোক প্ৰাপ্তি হৈছিল 1998 চনৰ 25 মে'ত। লক্ষ্মীকান্তৰ মৃত্যুৰ পাছত প্যাৰেলালে নিজাববীয়াকৈ বহুখিনি সৃষ্টি কৰিছে যদিও প্যাৰেলালে ভৱিষ্যতৰ সকলো ৰচনা লক্ষ্মীকান্ত প্যাৰেলাল নামেই ব্যৱহাৰ কৰিছিল। ভাৰতীয় গণিতজ্ঞ, আইনবিদ, ন্যায়াধীশ, শিক্ষাবিদ আৰু প্ৰতিষ্ঠান নিৰ্মাতা আছিল ছাৰ আশুতোষ মুখাৰ্জী। ভাৰতীয় ইতিহাসৰ এক অনন্য ব্যক্তিত্ব আছিল। তেখেতে গণিত, আইন আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰলৈ বৃহৎ অৱদান আগবঢ়াই থৈ গৈছে। গণিত আৰু প্ৰাকৃতিক বিজ্ঞানৰ উভয় বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী, ব্ৰিটিছ আলোচনীত গৱেষণা পত্ৰ প্ৰকাশ কৰা প্ৰথম ভাৰতীয়সকলৰ ভিতৰত অন্যতম এজন আছিল। 22 বছৰ বয়সতে তেখেতে ৰয়েল ছ'চাইটি অৱ এডিনবাৰ্গৰ ফেল' হৈছিল আৰু ইউৰোপ আৰু আমেৰিকাত

0: প্ৰতিষ্ঠান নিৰ্মাতা আছিল ছাৰ আশুতোষ মুখাৰ্জী। ভাৰতীয় ইতিহাসৰ এক অনন্য ব্যক্তিত্ব আছিল। তেখেতে গণিত, আইন আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰলৈ বৃহৎ অৱদান আগবঢ়াই থৈ গৈছে। গণিত আৰু প্ৰাকৃতিক বিজ্ঞানৰ উভয় বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী, ব্ৰিটিছ আলোচনীত গৱেষণা পত্ৰ প্ৰকাশ কৰা প্ৰথম ভাৰতীয়সকলৰ ভিতৰত অন্যতম এজন আছিল। 22 বছৰ বয়সতে তেখেতে ৰয়েল ছচাইটি অৱ এডিনবাৰ্গৰ ফেল' হৈছিল আৰু ইউৰোপ আৰু আমেৰিকাৰ বিভিন্ন বিদ্বান সংস্থাৰ ফেল' বা সদস্য হৈছিল। ইয়াৰ পিছত মুখাৰ্জীয়ে আইন পৰীক্ষাত উত্তীৰ্ণ হৈ সফল আইন প্ৰেক্টিচ গঢ়ি তুলিছিল। তেখেত আইনৰ অধ্যাপক আৰু কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৈছিল আৰু দুবাৰমান মুখ্য ন্যায়াধীশ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ উদ্বোধনী অধিৱেশনৰ সভাপতি আছিল আশুতোষ মুখাৰ্জী। কেইবাখনো প্ৰধান প্ৰতিষ্ঠান আৰু বিদ্বান সমাজৰ প্ৰতিষ্ঠাত তেখেতে মুখ্য ভূমিকা পালন কৰিছিল। তেখেতৰ উচ্চ আত্মসন্মান, সাহস আৰু শৈক্ষিক সততাৰ বাবে তেখেতক প্ৰায়ে বাংলাৰ বাঘ বা বংগবাঘ বুলি কোৱা হয়। 1864 চনৰ 29 জুনত কলিকতাৰ বোবজাৰত আশুতোষ মুখাৰ্জীৰ জন্ম হৈছিল। সৰুৰে পৰা আশুতোষ মুখাৰ্জীয়ে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰক লগ পাইছিল। তেখেত মধুসূদন দাসৰ ছাত্ৰ আছিল। মাত্ৰ 15 বছৰ বয়সত মুখাৰ্জীয়ে দ্বিতীয় স্থানত থকা কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰথম শ্ৰেণীৰ বৃত্তি লাভ কৰে। 1880 চনত কলিকতা প্ৰেচিডেন্সি কলেজত নাম লগায়। 1883 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত শীৰ্ষস্থান দখল কৰি গণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। মুখাৰ্জী 1917 চনৰ পৰা 1919 চনলৈ ছেডলাৰ আয়োগৰ সদস্য আছিল। কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে আশুতোষ মুখাৰ্জীয়ে 5টা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল। কিছুদিনৰ পাছত কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ পৰা পদত্যাগ কৰি ব্যক্তিগতভাৱে আইন প্ৰেক্টিচ আৰম্ভ কৰে। ইয়াৰ ঠিক পিছৰ বছৰতে পাটনাত গোচৰত তৰ্ক কৰি থকাৰ সময়ত 1924 চনৰ 25 মে'ত 59 বছৰ বয়সত হঠাতে আশুতোষ মুখাৰ্জীৰ পৰলোকপ্ৰাপ্তি হয়।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
1: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এবাৰ হৈছে গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। দিল্লীত নিৰ্মাণ অসম ভৱন পৰিদৰ্শন, ৰাজ্যৰ বিভিন্ন প্ৰকল্পক লৈ শীৰ্ষ বিষয়া অংশীদাৰৰে পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ, সময় নিৰ্ধাৰিতভাৱে কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে তথ্য পৰীক্ষা, 2 আগষ্টৰ পৰা ৰাজ্যত 2টা পৰ্যায়ত হ'ব লোকপিয়ল, 85,000 গণনাকাৰী নিযুক্তি, সামাজিক অৱস্থা, গৃহ পিয়ল, জাতিগত গণনা অন্তৰ্ভুক্ত, পৰ্টেলত লগ ইন কৰি জনসাধাৰণে নিজেই দিব পাৰিব পৰিয়ালৰ সদস্য, গড়, শিক্ষা, জীৱিকাসহ প্ৰয়োজনীয় তথ্য, ডিজিটেল পদ্ধতিৰে হ'বলগীয়া প্ৰক্ৰিয়াত থাকিব 33টা প্ৰশ্ন, প্ৰৱেশদ্বাৰ প্ৰশ্ন, প্ৰস্থানদ্বাৰৰ মাচুল সংগ্ৰহৰ বাবে নিবিদা আহ্বান, ASTC নহয় গুৱাহাটীৰ ISBT এইটোৰে পৰা নিয়ন্ত্ৰণ কৰিব ব্যক্তিগত খণ্ডই, UPSCৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ 25 গৰাকী অসমীয়া ছাত্ৰ ছাত্ৰীক 50,000 টকাকৈ জলপানী ঘোষণা আঁচুৰ। নীৰৱে মহামাৰীৰ ৰূপ লৈছে মানসিক স্বাস্থ্যজনিত সমস্যাই, মনোৰোগত ভুগিছে বিশ্বৰ 30 বছৰত দুগুণে বৃদ্ধি হৈছে মানসিক ৰোগী, 15-19 বছৰীয়া কিশোৰ কিশোৰীৰ মাজতে মানসিক সমস্যা আটাইতকৈ বেছি, পুৰুষতকৈ মহিলাৰ মানসিক সমস্যাৰ হাৰ অধিক। পলাশবাৰীত 2খন বাইকৰ মুখামুখি প্ৰচণ্ড খুন্দাত 4জন যুৱকৰ মৃত্যু। ভাৰতীয় চাহ পৰিষদৰ শেহতীয়া প্ৰতিবেদনত উদ্বেগজনক তথ্য, ৰাজ্যত ব্যাপক হাৰত কমিছে চাহৰ উৎপাদন। 2025 বৰ্ষৰ মাৰ্চ মাহত 28.61 মিলিয়ন কেজি উৎপাদন হোৱাৰ বিপৰীতে 2026 চনৰ মাৰ্চত উৎপাদন হৈছে মাত্ৰ 17.38 মিলিয়ন কেজি। ৰাজ্য চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ধৰ্মধ্বজা উত্তোলনেৰে তিনিচুকীয়াত স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদযাপন আৰম্ভ। আজি সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক অনুষ্ঠান আৰু মুকলি সভা অনুষ্ঠিত হ'ব। কাৰ্বি আংলঙলৈ সম্প্ৰসাৰিত কাজিৰঙাৰ অংশত ৰাং কুকুৰৰ সন্ধান, উৎসাহী মুখ্যমন্ত্ৰীয়ে ক'লে এয়াই আমাৰ অৰণ্যৰ পুনৰ্জীৱন। কচুতলীৰ উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলীত প্ৰতিবাদকাৰীৰ মৃত্যুৰ ঘটনাক লৈ 28গৰাকী আৰক্ষীলৈ 16 মাহৰ পাছত মানৱ অধিকাৰ আয়োগৰ চমন প্ৰেৰণ।

য'ত নিবনুৱাৰ সংখ্যা হৈছে 28 লাখ। দীৰ্ঘ সময়ে গুলীয়াগুলীত নিহত আক্ৰমণকাৰী যুৱক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা, হোৱাইট হাউছৰ বাহিৰত ধাৰাষাৰ গুলীবৰ্ষণ, আহত পথচাৰী, ঘটনাৰ সময়ত হোৱাইট হাউছতে আছিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী, নিহত বন্দুকধাৰী 18 বছৰীয়া নাচাই বুৱেষ্ট। বিধানসভাত কাইলৈ মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিব UCC বিধেয়ক। বিস্তৃত আলোচনাৰ বাবে এদিনৰ বাবে বৃদ্ধি কৰা হ'ব অধিৱেশনৰ কাৰ্যসূচী। খেলৰ পিছত অলয়ন্তৰ প্ৰদৰ্শনেৰে প্লে অফত স্থান নিগাজি ৰাজস্থান ৰয়েলছৰ, নকআউটত মুখামুখি হ'ব হায়দৰাবাদৰ সৈতে। ফেডাৰেশ্যন কাপত ইতিহাস ৰচনা পঞ্জাৱৰ কৃষকৰ সন্তানৰ 10.9 মিনিটত 100 মিটাৰ অতিক্ৰম গুৰবিন্দৰৰ। IPLত ধৈৰ্য পৰীক্ষা দিলে অৰ্জুনে, পুত্ৰৰ প্ৰদৰ্শনক লৈ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ আৱেগিক পোষ্ট। প্ৰশ্নটো আজিৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালীয়ে ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা শুনিলে প্ৰযোজন আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাস। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ ষষ্ঠ তথা শেষ খণ্ড।
2: বাইদেউ নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাৰ সৈতে আজি শেষৰ খণ্ডত কথা পাতিছো আৰু আপোনাৰ সংগীত যাত্ৰা বহুত দীঘলীয়া, কেইটামান খণ্ডত তাক সামৰি থ'ব নোৱাৰি, আমি মাত্ৰ তাৰ এটা ৰেঙনিহে ল'ব খুজিছোঁ। মোৰ এটা প্ৰশ্ন যিটো মনত খুদনি লাগি আছে আৰম্ভণিৰ পৰাই সুধিম বুলি, কেতিয়াও কাৰো অনুৰোধত আপুনি কোনো আধুনিক গীত গোৱা নাইনে? মঞ্চত হওক, মানিবন্ধনটো কৰা নাই?
3: মানিবন্ধনটো কৰাই নাই, কিছুমান এনেই ঘৰুৱা অনুষ্ঠানত গাইছোঁ।
2: ঘৰুৱা অনুষ্ঠানত গাইছে। আধুনিক গীতৰ শিল্পী হিচাপে আপোনাৰ প্ৰিয় শিল্পী কোন?
3: দীপালী বাইদেউ, বীণা ভগৱতী, আগতে সেই বন্তি মোৰ তুলসীৰ তলত বন্তি জ্বলাব কোনে, আৰু বাইদেউৰ গীত সোণৰ কাৰণে লাগে, এইবিলাক গীতে ভাল পাইছিলোঁ।
2: সোণৰ কাৰণে লাগে মোক সেইবিলাক। আকৌ আপুনি সেই ছোৱালী এজনীৰ মানে বেদনাৰ কথা কৈছে। হয়, ঘৰত সাধাৰণতে আপুনি কেতিয়াবা যদি গুণগুণাই থাকে, কোনটো গীত বেছিকৈ গুণগুণাই? কেতিয়াবা আপুনি ভাবি চোৱা নাইনে এই গীতটি মই বেছিকৈ গুণগুণাওঁ?
3: আগতে সেই ভট বৰবৰাটোৱে গাইছিলোঁ বেছি কৰি।
2: হয়, তাৰ বাহিৰেও
3: কিছুমান গাওঁ। হৰিময়কী দেখিলোঁ,
2: হৰিময়কী দেখিলোঁ, এই গীতটি অকণমান ঘৰত যেনেকৈ গুণগুণাই তেনেকৈ দিয়কচোন বাৰু।

0: আপোনাক এতিয়া এটা প্ৰশ্ন সোধো, মোক কওক এতিয়া লোকগীতৰ সাধনাত বৰ্তমান কিবা তাৰ অকণমান মানে বিজুতি ঘটিছে নেকি? এতিয়াৰ শিল্পী আৰু তাহানিৰ শিল্পীৰ মাজত সেই একেধৰণৰ আমি সেই কণ্ঠ, সেই সজীৱতা, সেই মাধুৰ্য আমি বিচাৰি নাপাওঁ কিয়?
1: সেইটো হৈছে কিছুমান মানে ধেমালি কৰাৰ দৰে আহে কিছুমান ল'ৰা ছোৱালী, এই গাম আৰু এটা গীত বা দুটা গীত শিকি কামৰূপী লোকগীতৰ শিল্পী হ'ব নোৱাৰে। আৰু যিটো গীতৰ মাজত যিটো বস্তু আছে সেই বস্তুটো যদি অন্তৰত ল'ব নোৱাৰে ভালকৈ, তেতিয়াহ'লে লোকগীতৰ হেৰি
0: নোৱাৰে,
1: সুধিলে ক'ব নোৱাৰে এইটো গীত কি, কামৰূপী লোকগীত নে গোৱালপাৰা লোকগীত। সেইকাৰণে মই ভাবিছোঁ আৰু কিছু হেৰি কৰিব পাৰিলে মোৰ মানে শান্তি পাম অলপমান, শিকাব পাৰোঁ। মই কৰিছিলোঁ কলাক্ষেত্ৰত যোগেশ ভৰালীৰ গীতখিনিকে কৰিছিলোঁ। এই গৌতম শৰ্মা যেতিয়া আছিলে তেওঁ মোক কলাক্ষেত্ৰত থকাৰ কাৰণে ৰুম এটাও দিছিলে যে আপুনি তাৰে পৰা আহিব, চানমাৰীৰ পৰা আহিব, দেৰি হয়। গতিকে প্ৰথম দিনা মই গ'লোঁ, অলপ দেৰি হ'ল, তাৰপাছত তেওঁ ৰুম এটা দিলে। তাতে সুদিদাও আছিলে আৰু যোগেশ ভৰালীৰ ল'ৰাটোও আছিলে, আমি লগ হৈ পেলাই এই ৱৰ্কশ্বপ এখন কৰিলোঁ। এতিয়া সেই গীত গাই আজি কিছুমানে অডিশ্যন দিছে, সেই শিকোৱা গীত আৰু এনেকৈ শিকাইছিলোঁ আমি গোটেইখিনি মানে ভালকৈ। আৰু 7 দিন নে কি হৈছিলে, বেছি দিনত বেছি কথা শিকিব পাৰিতো, অলপ অলপকৈ মানে শিকাইছোঁ আৰু, থাকি শিকাইছোঁ। তাতে ইনষ্ট্ৰুমেণ্টো দিছে তাতে চব, আৰু তেতিয়া ভাল লাগিছে যে তোমালোকে ভালকৈ শিকিছাতো, গাব দিছোঁ। শিকোৱাৰ পিছত আৰু এদিন গাব দিছোঁ, তেওঁলোকৰ চাৰ্টিফিকেটবিলাক দিছোঁ, তেনেকৈ শিকাব পাৰিলে ভাল হয় আৰু।
0: হয়, এনেই আপুনি কলাক্ষেত্ৰৰ বাহিৰেও আৰু অন্য
1: আৰু শিকাইছোঁ, বঙাইগাঁৱত গৈছোঁ, মৰাণত গৈছোঁ, যোৰহাটত গৈছোঁ, নগাঁৱত গৈছোঁ। আৰু আপোনাৰ অসমততো অলপমান অৰ্থবিলাক নাজানে,

0: এই
1: মানে কামৰূপী
0: কামৰূপী লোকগীতৰ মই সেইবিলাক বুজাই দিছোঁ আৰু কাহিনীটোও কৈছোঁ যে এইটো কাহিনী কিহৰ, এই কুণ্ডিলতে ৰুক্মিণীয়ে কৰে যোৰহাট, এই গীতটোৰ মানে কিবা এটা হেৰিত মানে অলপ একদম কামৰূপী শব্দ এটা আছে, মই বুজাই দিছোঁ এইটো শব্দটো তোমালোকে বুজি নাপাওঁ, কিনো কিনো আছে টেনটন
1: টেনটন হয়,
0: এটা ল'ৰাক মই টেনটন নাম দি আহিছোঁ তাতে, সি এতিয়াও মানে মোক কেতিয়াবা ফোন কৰে জেঠাই বুলিয়ে মাতে,
1: টেনটন বুলিয়ে মাতে,
0: অঁ টেনটন কৃষ্ণক টেনটন বুলি কৈছে, গতিকে
1: সেইটো
0: সি মানে উৎপতীয়া মানুহ, অলপমান ইফালে যায় সিফালে যায়, হাঁহি থাকে হেৰি কৰি থাকে, কিন্তু গানেই ৱৰ্কশ্বপতে আহিছে, কলেজত স্কুলত পঢ়া ল'ৰা আৰু সৰু ল'ৰা তাৰমানে, কৈ থাকোঁতে থাকোঁতে মই বোলো তোমাক মই টেনটন নাম দি দিলোঁ, কৃষ্ণৰ নামটো তুমিয়ে পাৰ, এনেকুৱা মানে।
1: বাইদেউ এতিয়া কওক, আপুনি লোকগীতৰ সূত্ৰ ধৰিয়েই আপুনি বিদেশলৈও গৈছে, আমাক সেই কাহিনী কওক।
0: হঠাতে মানে 2000 চনৰ জুন মাহত এটা ফোন আহিল আমাৰ, মই চিনি পোৱা নাই অসমীয়া কথা কৈছে, তাৰে মানুহে অসমীয়া কথা কৈছে কি কি কথা, তাৰপিছত কৈছে মই হেৰিৰ পৰা কৈছোঁ, নিউ জাৰ্চিৰ পৰা কৈছোঁ আমেৰিকাৰ, এই আপুনি স্নেহলতা দাস হয়, অঁ হয় মই, তাৰপিছত আপুনি আহিব পাৰে, আহিব আমাৰ তাতে, মই কৈছোঁ ক'ত, আমাৰ এনেকুৱা এটা
1: আছে, এইটো Y2K আসাম কনফাৰেন্স হৈছিলে,
0: সেই অনুষ্ঠানটো হ'ব তাতে, আমি আপুনি আহিলে আমি ভাল পাম আৰু, তাৰপিছত মই ক'লোঁ ঠিক আছে মই চিন্তা কৰি চাওঁ, মোৰ হেৰি পাছপোৰ্ট আছে কৰি থোৱা, গতিকে মোৰ ভাইটি এটা তাতে থাকে আমেৰিকাত, তেওঁৰ লগত মই কথা পাতোঁ আগতে, তাৰপাছত আপোনাক কথাটো ক'ম, তাৰপিছত মই ভাইটিক ফোন কৰিলোঁ, ভাইটি কৈছে তই কিয় নাহা, আমিতো আছোঁ ইয়াতে, তাৰপিছত হেৰি ছিংগাপুৰ এয়াৰলাইন্সত গৈছোঁ, ছিংগাপুৰলৈকে ৰাতি
1: অকলে
0: গৈছোঁ,
1: অকলে
0: ছিংগাপুৰত আছোঁ হেৰিটো দিনটো, ৰাতিপুৱাই পাইছোঁগৈ ছিংগাপুৰ, তাৰপাছত তাৰপিছত আৰু নেক্সট ফ্লাইটত আহি নেক্সট কিমান ঘণ্টাৰ পিছত নিউয়ৰ্ক পাইছোঁ, তাৰপাছত সি ভাইটি নিব আহিছে,
1: নিউয়ৰ্কলৈকে আপোনাৰ ভাইটি
0: আহিছে, আহি পেলাই আৰু মোক লৈ গৈ,
1: সিও মানে
0: তাৰপাছত তেওঁলোকে ফোন কৰিছে মই আহি পাইছোঁ নে নাই, তাৰ লগত যোগাযোগ কৰিছে আৰু, তিনিমাহমান থাকিলোঁ, ভিছা 3 মাহৰ আছিলে, তাতে মোৰ ভূপেন দাকো পালোঁ তাতে, আমাৰ মানে হেৰি নিউ জাৰ্চিত মানে হোটেলত থকাৰ ব্যৱস্থাও কৰি দিছে, চব একোটাৰ ৰুম দিছে, তাৰপাছত প্ৰথম দিনা মই বৰগীত এটা গাইছোঁ, দুদিন হৈছিলে তেতিয়া ভূপেন দাই মানে হেৰি কৰি ইনগ্ৰেশ্যন কৰিছে অনুষ্ঠানটো, তাৰপিছত বৰগীতটো গোৱাৰ পিছত আৰু পিছদিনা এনেই মই কেইটামান গান গাব লগা হৈছে, লোকগীত গাইছোঁ মই, হেৰি কৰি লৈ গৈছিলোঁ,
1: অসমীয়া মানুহে সেই গোটেইটো মানে সংগঠনটো কৰিছিল, এটা অসমীয়া সংগঠনে, তাত নিশ্চয় চাহাববিলাকো আহিছে চাবলৈ,
0: আহিছে তেওঁলোকেও আহিছে আৰু অসমীয়া মানে এক্সিবিশ্যন হৈছে তাতে, তাৰপিছত কিবা কিবি পিঠা লাড়ু এইবিলাক বনাই ক'বা মানে অসমীয়া বিহুৰ নিচিনা আৰু হৈছে, তাতে হেৰিও আছিল কমল কুমাৰী বৰুৱা আছিল যে, তেওঁৰ জয়াক এজন আছিলে, মোক কেইটামান হেৰি কেছেট নিব কৈছিলে, মোৰ কেছেট কেছেটকেইটা গোটেইকেইটা মানে হেৰি হৈ গ'ল, চেল হৈ গ'ল তাতে,
1: লগে লগে বিক্ৰী হৈ গ'ল,
0: বিক্ৰী তেওঁ লৈ গ'ল, তেওঁ কৈছে মই হেৰি কৰিম আপুনি দি যাব, মোক ই মানে ভাইটিয়ে কৈছিলে তই লৈ আহিবি, ইয়াৰে মানুহে অসমীয়া গান নাপায়তো, বেলেগ পালেও আৰু লোকগীত তেনেকৈ হেৰি নাই, মই লৈ গৈছিলোঁ কেইখনমান,
1: কোনোবা এটা গীত আপোনাৰ মনত আছেনে?
0: মই এইকেইটাই গাইছোঁ, খন বৰষুণ গাইছোঁ, কমল হাজৰিকা আছিল তাতে, কমল হাজৰিকায়ো গাইছে,
1: এটা আমেৰিকাৰ সেই নিউ জাৰ্চি, তাৰপিছত অন্য ঠাইলৈও নিশ্চয় আপুনি গৈছে, আৰু গীত বোধ কৰো অকল নিউ জাৰ্চিতে গালে আপুনি, তারপর বেলেগ ঠাইত আর
0: নাই নাই।

0: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ ষষ্ঠ তথা শেষ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ তথা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ।
1: এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
5: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
5: 6900453528।
4: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
6: Work from home, অধিক বেতন, মাত্র এটা ক্লিকতে। আরে ওয়া,
7: পছিলে
8: অসিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
9: জানি রক, সতর্ক হৈ রক।
10: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
11: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
12: হয়,
11: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
12: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
11: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
12: নহয় অ,
11: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
12: অঁ, সঁচাকৈ বৰ ভাল কথা,
11: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: অগ্নিযুগৰ গান।
13: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
14: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
13: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
14: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।
15: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত। এতিয়াৰ পৰা কিছু সময় পিছতে অৰ্থাৎ 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হ'ব। বিধানসভাত আজি নাৰীবন্ধন বিধেয়ক উত্থাপন হোৱাৰো সম্ভাৱনা আছে। কাইলৈ উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হ'ব আৰু অহা 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ বিৰোধিতাৰে যুক্তি প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে যোৱা 22 মে'ত অনুষ্ঠিত শুনানিত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। শুনানিকালত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰে নিযুক্তি প্ৰদান কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰো উপস্থিত থাকিব। দৰং জিলাৰ মুক্তিযুঁজাৰু সন্মিলনৰ ত্ৰিবাৰ্ষিক অধিৱেশন কালি দিনজোৰা কাৰ্যসূচীৰে চিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত বন্দে মাতৰম সংগীত আৰু মহিলাৰ নাম পৰিৱেশন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত মুকলি সভাত আসন্ন 3 বছৰীয়া কাৰ্যকালৰ বাবে নতুন জিলা সমিতি এখন গঠন কৰা হয়। ইয়াৰ পাছত কৃতি ছাত্ৰ ছাত্ৰী অভিনন্দন অনুষ্ঠানত জিলাখনৰ মুক্তিযুঁজাৰু পৰিয়ালৰ 25 গৰাকী উত্তৰাধিকাৰী বিগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেওঁলোকে দেখুওৱা কৃতকাৰ্যতাৰ বাবে অভিনন্দন জ্ঞাপন কৰা হয়। অহা 28 মে'ত হ'বলগীয়া স্নাতক মহলাৰ উমৈহতীয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা CUET UG স্থগিত ৰখা হৈছে। পৰীক্ষাৰ দিন সম্প্ৰতি পিছুৱাই দিয়া হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA ঈদ উজ জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। যিকোনো তথ্যৰ বাবে ছাত্ৰ ছাত্ৰীসকলে NTAৰ হেল্পলাইন নম্বৰ 011-4075-9000 অথবা CUET UGI NTA.AC.IN যোগাযোগ কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত উচ্চপদস্থ বিষয়াসকলৰ সৈতে ৰাজ্যত সম্প্ৰতি ৰূপায়ণ হৈ থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা কৰে। এই প্ৰকল্পসমূহ সম্পূৰ্ণ হলে অসমৰ আন্তঃগাঁথনি, জনসেৱা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত ৰাজ্যখনে নতুন গতি লাভ কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকী কালি নতুন দিল্লীৰ অসম ভৱনত গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ সঞ্জয় কুলশ্ৰেষ্ঠই সাক্ষাৎ কৰে। বৈঠকত ৰাজ্যৰ সৰ্বাংগীন প্ৰগতি আৰু আন্তঃগাঁথনি উন্নয়নৰ যাত্ৰাত প্ৰতিষ্ঠানটোৱে আগবঢ়াব পৰা সহযোগ আৰু কৌশলগত অংশীদাৰিত্বৰ দিশসমূহৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰ্দাৰ পেটেল মাৰ্গত নিৰ্মীয়মান অসম ভৱনৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। ডঃ শৰ্মাই গুণগত মান বৰ্তাই ৰাখি নিৰ্ধাৰিত সময়ত ভৱন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। এই অসম ভৱনে ৰাষ্ট্ৰীয় ৰাজধানীলৈ যোৱা অসমৰ লোকসকলৰ বাবে উন্নত সুবিধা প্ৰদান কৰাৰ লগতে নতুন দিল্লীত অসমৰ স্থিতিও শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয় স্থানান্তৰৰ প্ৰতিবাদ তথা প্ৰস্তাৱিত বিজ্ঞান যাদুঘৰ শিৱসাগৰতে স্থাপনৰ দাবীত কালি ৰংপুৰ জ্যোতি ক্লাবত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। বৃহত্তৰ শিৱসাগৰ নাগৰিক মঞ্চৰ উদ্যোগত আৰু শিৱসাগৰবাসীৰ সহযোগত আয়োজিত এই সভাত ভালেমান সমাজ সচেতন ব্যক্তি তথা বিশিষ্ট নাগৰিক উপস্থিত থাকে। তেওঁলোকে জিলা আয়ুক্তৰ কাৰ্যালয় শিৱসাগৰ সমষ্টিৰ পৰা স্থানান্তৰৰ পৰিকল্পনাৰ তীব্ৰ বিৰোধিতা কৰে। এই ক্ষেত্ৰত শিৱসাগৰ বিধায়কক বিহিত ব্যৱস্থা লোৱাৰ বাবে তেওঁলোকে আহ্বান জনায়। ডিব্ৰুগড়ৰ জালান ষ্টেডিয়ামত কালি নিশা ডিব্ৰুগড় সাংবাদিক একাদশ আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা একাদশৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়। খেলখনত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই সাংবাদিক একাদশক 2 ৰাণত পৰাজিত কৰে। খেলখনৰ অন্তত বিজয়ী দল আৰু শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: স্বাস্থ্য সেৱা।
1: তেন্তে মই এবাৰ যাব লাগিব।
0: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছোঁ সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ দুৰ্গাময়ী বৰাৰ কণ্ঠৰীতি গীত। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

হীৰেণ ভট্টাচাৰ্য ৰচিত গীত এটি শুনিলে। দুৰ্গাময়ী বৰাৰ কণ্ঠত, প্ৰযোজনা আছিল হীৰেণ গোহাঁইৰ। গীতমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ এন পাহাৰীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কেশৱ মহন্তৰ, প্ৰযোজনা ছবিন মেধিৰ।

0: এন পাহাৰীৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল কেশৱ মহন্তৰ, প্ৰযোজনা আছিল সবিন মেধিৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: উভতি আহিছো গীতিমালিকাৰ মাজলৈ। এইবাৰ শুনক বৰ্ণালী কলিতাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অৰুণিমা বৰালীৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

প্ৰণৱ জ্যোতি শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল সুধীৰ দাসৰ, প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ। এইখিনিতে এটি অনুষ্ঠান সম্পৰ্কীয় ঘোষণা শুনক। কাইলৈ অৰ্থাৎ 26 মে মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ' বুলনিৰ বিষয় যোগাভ্যাসেৰে সৌন্দৰ্য চৰ্চা। শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থাকিব যোগ বিশেষজ্ঞ দীপিকা কলিতা। অনুষ্ঠানৰ আগ ধৰিব পৰিণীতা শইকীয়াই। শুনিবলৈ নাপাহৰিব কাইলৈ দিনৰ 12:30 বজাৰ ফোন ইন লাইভ আইডিঅ' বুলনি। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক জ্যোতিৰ্ময় কাকতিৰ কণ্ঠৰ এটি গীত, গীতৰ কথাটো ফজুল আলীৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

জ্যোতিৰ্ময় কাকতিৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল তফজুল আলীৰ, প্ৰযোজনা আছিল বিপুল বৰুৱাৰ, আৰু ইয়াৰ লগে লগে অন্ত পৰিল আজিৰ গীতিমালিকা অনুষ্ঠানটিৰ।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 66গৰাকী বিশিষ্ট ব্যক্তিক আজি পদ্ম বঁটা প্ৰদান বিধানসভা অধিৱেশনৰ আজি তৃতীয় দিনা সদনত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি ঈদ উজ জোহাৰ পৰিপ্ৰেক্ষিতত 28 মে'ত হ'বলগীয়া CUET EG পৰীক্ষা স্থগিত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা

0: শিখৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 40 ৰাণত জয়লাভ। নমস্কাৰ, পুৱা আঞ্চলিক বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্মবিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5গৰাকী ব্যক্তিক পদ্মবিভূষণ, 13গৰাকীক পদ্মভূষণ আৰু 113গৰাকী ব্যক্তিক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131গৰাকী ব্যক্তিলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতিবছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াক আজি পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হ'ব। ভাৰতৰ অন্যতম ধ্ৰুপদী কলাস্বৰূপ সত্ৰীয়া সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্ধন আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়াই অহা অৱদানৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হ'ব। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব। বিধানসভাত আজি নাৰী বন্দন বিধেয়ক উত্থাপন হোৱাৰো সম্ভাৱনা আছে। কাইলৈ উমৈহতীয়া দেৱানী ভীতি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হ'ব। অহা 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ বিৰোধিতাৰে যুক্তি প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে যোৱা 22 মে'ত অনুষ্ঠিত শুনানিত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। শুনানী কালত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰে নিযুক্তি প্ৰদান কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰো উপস্থিত থাকিব। বিৰোধী দলপতি বাছনি কৰাৰ উদ্দেশ্যে কালি কংগ্ৰেছৰ পৰ্যবেক্ষক ভূপেশ ৱাঘেলৰ উপস্থিতিত গুৱাহাটীত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ উপস্থিত থকা এই বৈঠকত শ্ৰীৱাঘেলে বিধায়কসকলৰ পৰা দলপতি বাছনি কৰাৰ ক্ষেত্ৰত মতামত গ্ৰহণ কৰে। শ্ৰীবাঘেলে কয় যে বিধায়কসকলৰ মতামতৰ ভিত্তিত প্ৰতিবেদন যুগুত কৰা হ'ব আৰু এই প্ৰতিবেদন দলৰ হাইকমাণ্ডক অৰ্পণ কৰা হ'ব। হাইকমাণ্ডৰ অনুমোদন মৰ্মেহে অখিল ভাৰতীয় কংগ্ৰেছ কমিটিয়ে ৰাজ্যৰ বিৰোধী দলপতিৰ নাম ঘোষণা কৰিব বুলি শ্ৰীবাঘেলে সাংবাদিকৰ আগত জানিবলৈ দিয়ে।
1: कांग्रेस विधायक दल की बैठक संपन्न हुआ और जिसमें सारे विधायक उपस्थित थे। विशेष रूप से हमारे कांग्रेस पार्टी के अध्यक्ष गौरव गोगोई जी भी और सभी 19 विधायक उपस्थित थे और सभी लोगों ने एक मत से यह प्रस्ताव पारित किया कि विधायक दल का नेता, डिप्टी लीडर, चीफ व्हिप कौन होगा, इसका निर्णय हाईकमान पे सौंपा है। इसके बाद मैंने सभी विधायकों से एक एक करके उनसे बात की और सभी के जो सुझाव मिले उसे हाईकमान को सौंप दिया गया, उसे अवगत करा दिया गया है। अब बहुत जल्दी डिसीजन होगा।
0: বড়ো সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকৰ নেতৃত্বৰ এটা প্ৰতিনিধি দলে কালি দিছপুৰৰ পুৰণি বিধানসভা ভৱনত BPFৰ বিধায়কসকলক সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোৱে বড়ো সাহিত্যৰ বিকাশ আৰু উন্নয়ন সন্দৰ্ভত তেওঁলোকৰ মতামত অৱগত কৰে। আলোচনাকালত মন্ত্ৰী চৰণ বড়ো উপস্থিত আছিল। বৈঠকত বড়ো মাধ্যমৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যপুথিৰ বিতৰণত পলম হোৱা, বড়ো মাধ্যমৰ বিদ্যালয়সমূহত খালি থকা শিক্ষকৰ পদ পূৰণ তথা অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ আদিকে ধৰি বড়ো মাধ্যমৰ শিক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। প্ৰতিনিধি দলটোৱে অসম লোকসেৱা আয়োগ আৰু অসম ন্যায়িক সেৱা পৰীক্ষাত অসমীয়া আৰু ইংৰাজীৰ লগতে বড়ো ভাষা অন্তৰ্ভুক্ত কৰিবলৈকো দাবী উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-11-7800 ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা MyGov মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছ কল দি লাভ কৰা SMS লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব।

মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। অহা 28 মে'ত হ'বলগীয়া স্নাতক মহলাৰ উমৈহতীয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা CUET EG স্থগিত ৰখা হৈছে। পৰীক্ষাৰ দিনো পিছুৱাই দিয়া হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA ঈদুজ জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰিছে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে জানিবলৈ দিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। যিকোনো তথ্যৰ বাবে ছাত্ৰ ছাত্ৰীসকলে NTAৰ হেল্পলাইন নম্বৰ 011-4075-900 অথবা CUET UGINTA.AC.INত যোগাযোগ কৰিব পাৰিব। বিগত দুসপ্তাহত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাইছে। এই অনুসৰি পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 2.61 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 2.71 টকা বৃদ্ধি পাইছে। এই সংঘটিত মূল্যৰ ফলত বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 102.12 টকা আৰু ডিজেলৰ মূল্য 95.20 টকা হৈছে। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত HIV আক্ৰান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। 2024-25 বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমত সৰ্বাধিক 26,109 জন লোক HIVত আক্ৰান্ত হয়। আনহাতে ছিকিমত সৰ্বনিম্ন 446 জন লোক এই ৰোগত আক্ৰান্ত হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্যত প্ৰকাশ পোৱা মতে অসমত 2020-21 বৰ্ষত HIVত আক্ৰান্ত লোকৰ সংখ্যা আছিল 11,364। তেতিয়াৰে পৰা বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মন্ত্ৰালয়ে জনোৱা মতে চৰকাৰে এইডছ আৰু যৌন সংক্ৰমিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত HIVত আক্ৰান্ত সকলো লোকৰ বাবে বিনামূলীয়াকৈ চিকিৎসাৰো ব্যৱস্থা কৰি আহিছে। চিৰাং জিলাৰ ছিদলি চিৰাং উন্নয়ন খণ্ডৰ অন্তৰ্গত আষ্টাবাৰী VCDC আৰু শ্যামঠাইবাৰী VCDCৰ বৈৰাঠী সামূহিক ভৱনৰ উপৰি বৰবজাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পানবাৰী VCDCৰ বৰাগাঁৱত কালি জনজাতীয় গৌৰৱ উৎসৱৰ অধীনত জনভাগিদাৰী অভিযান সফলতাৰে ৰূপায়ণ কৰা হয়। এই অভিযানৰ বিষয়বস্তু হৈছে সবচে দূৰ সবচে পেহলে কাৰ্যসূচীত জনশুনানি আৰু চিকিৎসা শিবিৰৰো আয়োজন কৰা হয়। এই জনসম্পৰ্ক কাৰ্যসূচীৰ সময়ত খণ্ড উন্নয়ন বিষয়া, সংশ্লিষ্ট বিভাগৰ বিষয়া আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলে স্থানীয় ৰাইজৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি বিভিন্ন চৰকাৰী আঁচনি আৰু কল্যাণমূলক পদক্ষেপৰ বিষয়ে তথ্য প্ৰচাৰ কৰে। ৰাজ্যৰ অন্যতম ক্ৰীড়া সংস্থা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সপ্তম কাৰ্যনিৰ্বাহক সভা কালি সৰ্বানন্দ সোণোৱাল ক্ৰীড়া কমপ্লেক্স জালান আউটডোৰ ষ্টেডিয়ামৰ চিকি শৰ্মা সভাকক্ষত অনুষ্ঠিত হয়। এই সভাত জিলাখনত ক্ৰীড়া উন্নয়ন আৰু সন্থাৰ ভৱিষ্যৎ কাৰ্যকলাপৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। এই সভাতেই ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই চলিত বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা খেলুৱৈ শিক্ষাৰ্থীসকলক অভিনন্দন জনায় আৰু শৈক্ষিক তথা ক্ৰীড়া উৎকৃষ্টতাৰ সৈতে ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠাক স্বীকৃতি দিয়ে। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5 99.9 মিটাৰ FM বেণ্ডৰ 101.6 MHz শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা, 100.2 MHz আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা, 100.9 MHz আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা, 101.5 MHz লামডিং, 100.6 MHz বকলীয়া আৰু 102.1 MHz সৰিয়জান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটীৰ যোগেও লাইভ ষ্ট্ৰীমিঙৰ লগতে নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে, শেহতীয়া বাতৰিৰ বাবে এক্স হেণ্ডেলত AIR News GHY আৰু ইনষ্টাগ্ৰামত AIR News গুৱাহাটী ফলো কৰিব পাৰে। ডিব্ৰুগড় আৰু চাবুৱা অঞ্চলত আজি ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধন গেছৰ যোগান বন্ধ থাকিব বুলি অসম গেছ কোম্পানীয়ে এখন জাননীৰ জৰিয়তে প্ৰকাশ কৰিছে। আজি পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ ৰন্ধন গেছৰ যোগান বন্ধ থাকিব বুলি কোম্পানীয়ে জাননী জাৰি কৰিছে। দৰং জিলাৰ মুক্তিযুঁজাৰু সন্মিলনত ত্ৰিবাৰ্ষিক অধিৱেশন কালি দিনজোৰা কাৰ্যসূচীৰে চিপাঝাৰ BJ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত বন্দে মাতৰম সংগীত আৰু মহিলাৰ নাম পৰিৱেশন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত মুকলি সভাত অনাগত 3 বছৰীয়া কাৰ্যকালৰ বাবে নতুন জিলা সমিতি এখন গঠন কৰা হয়।
ইয়াৰ পাছত কৃতি ছাত্র ছাত্রী অভিনন্দন অনুষ্ঠানত জিলাখনৰ মুক্তি যুঁজাৰুৰ পৰিয়ালৰ 25গৰাকী উত্তৰাধিকাৰীক বিগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেওঁলোকে দেখুওৱা কৃতকাৰ্যতাৰ বাবে অভিনন্দন জ্ঞাপন কৰা হয়।

0: আই পি এল ক্রিকেট প্রতিযোগিতা যা নিশা কলকাতার ইডেন গার্ডেন্সত অনুষ্ঠিত এখন খেলত দিল্লি ক্যাপিটেলসে কলকাতা নাইট রাইডার্সক 40 রানত পরাস্ত করে। দিল্লি ক্যাপিটেলসে প্রথমে ব্যাট ধরা মত লাভ করে নির্ধারিত বিশ্বভারত 5 উইকেটের বিনিময় 203 রান সংগ্রহ করে। দলের হয়ে কে এল রাহুলে সর্বাধিক 60 রান করে। প্রত্যুত্তরত কলকাতা নাইট রাইডার্সে 18 ওভার 4টা বলতে আটাইকটা উইকেট হেরুয়ায় 163 রানহে করবলে সমর্থ হয়। দিল্লির হয়ে 3টা উইকেট দখল করা কুলদীপ যাদবক প্লেয়ার অব দ্য ম্যাচ ঘোষণা করা হয়। ইয়ার পূর্বে কালি ওয়াংখারে স্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত রাজস্থান রয়্যালসে মুম্বাই ইন্ডিয়ান্সক 30 রানত পরাস্ত করে প্লে অফত প্রবেশ করে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ নিৰুপমা বৰঠাকুৰৰ সৈতে।
1: অহা 2 আগষ্টৰ পৰা অসমত 2টা পৰ্যায়ত লোকপিয়াৰ সম্পন্ন কৰা হ'ব আৰু 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে তথ্য পৰীক্ষা কৰা হ'ব। আজিৰ নিয়মীয়া বাৰ্তা কাকতখনে এই সন্দৰ্ভত সবিস্তাৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ বাতৰিটো আজি কেইবাখনো কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শিৰোনাম আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা, হোৱাইট হাউচৰ বাহিৰত ধাৰাসাৰ গুলীবৰ্ষণ। অসমীয়া প্ৰতিদিন কাকতে বাতৰিটো ৱাশ্বিংটনত গুলীয়াগুলী, হোৱাইট হাউচৰ কাষত বন্দুকধাৰী যুৱকক গুলীয়াই হত্যা শিৰোনামেৰে প্ৰকাশ কৰিছে। অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰাৰ বাতৰিটো দৈনিক জনভূমি কাকতে আগস্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত অসম ভৱনৰ উপৰিও কেইবাটাও ৰাজ্যিক প্ৰকল্প পৰিদৰ্শন কৰাৰ বাতৰি এটা দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ তথ্যৰ ভিত্তিত উগ্ৰপন্থী সংগঠনক ধন যোগান ধৰা ঘটনাৰ সৈতে তিনিচুকীয়াৰ পৰা সাংবাদিক ছাত্ৰ নেতাকে ধৰি 4জন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনা অসমীয়া খবৰ, আমাৰ অসম, দৈনিক অগ্ৰদূতকে ধৰি কেইবাখনো কাকতে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে অসম পৰ্যটন উন্নয়ন নিগমে অভিলেখ সংখ্যক মুনাফা অৰ্জন কৰাৰ ইতিবাচক বাতৰি এটা এ টি ডি চি ৰেকৰ্ডছ প্ৰফিট ইন দ্য পাষ্ট 5 ইয়াৰ্ছ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ নিৰুপমা। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুন মাহৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব। ৰাজ্যিক লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে এই বিষয়ে প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰ দিছে। সামৰাৰ পূৰ্বে এতিয়া ঘাইঘাই বাতৰিকেইটা পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 66গৰাকী বিশিষ্ট ব্যক্তিক আজি পদ্ম বঁটা প্ৰদান। বিধানসভা অধিৱেশনৰ আজি 3য় দিনা সদনত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি। ঈদ উজ জোহাৰ পৰিপ্ৰেক্ষিতত 28 মে'ত হ'বলগীয়া CUET UG পৰীক্ষা স্থগিত। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 40 ৰানত জয়লাভ। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক শ্ৰীভূমি জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে শ্ৰীভূমি জিলাৰ সংবাদদাতা জাকাৰিয়া ৰহমান। শ্ৰীভূমি জিলাত যক্ষ্মা নিৰ্মূলকৰণৰ লক্ষ্যৰে মোবাইল মেডিকেল ইউনিটৰ সহায়ত পৰ্টেবল এক্সৰে স্ক্ৰিনিং শিবিৰৰ জৰিয়তে সক্ৰিয় যক্ষ্মা চিনাক্তকৰণ অভিযান তীব্ৰতৰ হৈছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতাৰ প্ৰতিবেদন।
2: এই কৰ্মসূচীৰ মূল উদ্দেশ্য হৈছে যক্ষ্মা ৰোগৰ দ্ৰুত চিনাক্তকৰণ আৰু সময়মতে চিকিৎসা নিশ্চিত কৰা। বিশেষকৈ দুৰ্গম আৰু ঝুঁকিপূৰ্ণ এলেকাসমূহত পৰ্টেবল বুকুৰ এক্সৰে ব্যৱহাৰৰ জৰিয়তে তৃণমূল পৰ্যায়তেই স্বাস্থ্য

0: গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছোঁ চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনক হেপাহ ছবিখনৰ এটি গীত। গীতিত কণ্ঠদান কৰিছে জিতুল সোণোৱালে। গীতৰ কথা নলিনী দত্ত মহন্তৰ।

0: হেঁপাহ ছবিখনত সেয়া আছিল জিতুল সোণোৱাল।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: উভতি আহিছো চিত্ৰকেতৰ মাজুলী। হেঁপাহ ছবিখনৰ আন এটি গীতেৰে এতৰালি শৰ্মা, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

0: পাহ ছবিখনত সহশিল্পীৰ সৈতে সেয়া আছিল তৰালী শৰ্মা। চিত্ৰগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: উভতি আহিছোঁ চিত্ৰগীতৰ মাজুলী। হম তোমাৰে হে সনম এই ছবিখনত সনু নিগমে গোৱা এটি গীত বজাই শুনাবলৈ লৈছোঁ। গীতৰ কথা কাৰ্তিক অৱস্থীৰ, সংগীত বালি ব্ৰহ্মভট্টৰ।

0: আহাম তোমাৰ দেহে ছানাম ছবিখনত চনু নিগম আৰু সহশিল্পীসকলৰ কণ্ঠৰ গীতটি শুনিলে। এইখিনিতে ঘোষণা শুনক, আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা ঘোষ ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে আজিৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। ঘোষণাটি ইমানেই।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: চিত্ৰগীত অনুষ্ঠানত এবাৰ শুনক অজানিতে মনে মনে ছবিখনত জুবিন গাৰ্গ আৰু অনিন্দিতা পলে গোৱা এই গীতটি। গীতৰ কথা আৰু সংগীত মানস হাজৰিকাৰ।

0: আজানিতে মনে মনে ছবিখনত সেয়া আছিল খান্তাউজিৰ আৰু সাজু।
1: লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: চিত্ৰগীত অনুষ্ঠানৰ শেষৰ গীতটি শুনক। ইতিহাস ছবিখনৰ আলকা ইয়াগনিক আৰু সহশিল্পীসকলৰ কণ্ঠত সংগীত দিলীপ সেন আৰু সমীৰ সেনৰ, গীত লিখিছে সমীৰে।

0: ইতিহাস ছবিখনত আলকা ইয়াগনিক আৰু সহশিল্পীসকলৰ কণ্ঠৰ এই গীতটিৰে আজিৰ চিত্ৰগীত অনুষ্ঠানটি সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হাতে বাটে সুৰৰ আৱেশ, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক চত্ৰধৰ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি

0: আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
1: নমস্কাৰ বাইদেউ, হাতে পাতে সুৰৰা বিষ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
2: মোৰ নাম লক্ষী বৰুৱা।
1: আপুনি ক'ত থাকে?
2: জাহাজঘাট পানীকল।
1: আপুনি ইয়াতে দোকানখনে দিয়ে নে ইয়াতে থাকেও?
2: দোকানো দিয়ে, আমাৰ ঘৰো ইয়াত।
1: ওচৰতে নদীখন আছে আৰু ওচৰতে আপোনাৰ লোক ভৱনটো আছে, গতিকে অকণমান অনুভৱটো কওকচোন, কি কেনে লাগে ইয়াত থাকি?
2: এনেই ইয়াতে থাকি ভাল লাগে, ভাল লাগে। তাৰে নদী আছে, ৰাজভৱনো আছে, আৰু লোকো এই আৰু এনে কি কয় হেল্থৰ অফিচ আছে, এইটো থাকি কেনে ভাল লাগে।
1: গৰম দিনত খুব এটা গৰম অনুভৱ নহয় চাগে?
2: গৰম ইমান অনুভৱ নহয়, নদী আছে, বতাহ মাৰে, এনেকৈ ঠিকে আছে, এনেকৈ ভাল লাগে।
1: আপোনাৰ ঘৰত কোন কোন আছে সেই বিষয়ে কোৱা যাব?
2: আমাৰ ঘৰত আমাৰ ফেমিলি, ছোৱালী, ল'ৰা, শাহু, হাজবেণ্ড, যাই চব আছে।
1: ডাঙৰ পৰিয়াল আপোনাৰ আছে? হয়। আপুনি যিহেতু এখন সৰুকে দোকান এখন দি ইয়াতে চলি আছে, গতিকে এই দোকানখনৰ বিষয়ে কওকচোন।
2: দোকানটো আজিকালি ইমান নচলে।
1: কিয়
2: কিয় নচলে জানে? এই সত্যৰ পুলিচ, ইয়াতে পুলিচ আহি যায়, পুলিচ আহি যায় আৰু বেছি বিক্ৰী নাই। আগতে বিক্ৰী হৈছিলে, ভাল ভাল বিক্ৰী হৈছিলে, এইকাৰণে আৰু কি কৰিম, এনেকেই চলি আছোঁ আৰু।
1: আপোনাৰ ল'ৰা ছোৱালী আছে?
2: দুটা
1: পঢ়ি আছে,
2: পঢ়া পঢ়া শেষ।
1: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি এটা তেওঁলোকে ভাল পোৱা এটি গান অনুৰোধ কৰিবলৈ দিওঁ, যিটো আমাৰ অনুষ্ঠানটিৰ জৰিয়তে শুনাওঁ। গতিকে আজি আপুনি কি গান শুনিব বিচাৰিব?
2: জুবিনৰ গান দাদা।
1: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ বিষ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: আকাশদেৱ বৰলৈ।
0: আপুনি ক'ত থাকে?
1: হাতীগাঁও।
0: আপুনি কি কৰ্মৰ সৈতে ব্যস্ত সেই কথা আমাক কওকচোন।
1: এতিয়া মই জাষ্ট ওৱান মানি হৈছোঁ কৰা। চাহ আছে, আপোনাৰ পাছৰ আছে।
0: আপুনি সৰু দোকান এখনত কাম কৰি আছে, কৰ্মৰত। গতিকে মই আপোনাৰ বিষয়ে জানিব বিচাৰিছোঁ। আপোনাৰ ঘৰত কোন কোন আছে?
1: মা আছে, দেউতা আছে।
0: আপোনাৰ দোকানখনত কি কি পায়?
1: গোটেইখিনি ফাষ্টফুড এণ্ড চাহ, ব্ৰেকফাষ্টো পায়।
2: উজান বজাৰৰ এক বিশেষত্ব আছে। উজান বজাৰ বুলি ক'লে প্ৰথমে মনলৈ অহা ছবিখনেই হ'ল আমাৰ ব্ৰহ্মপুত্ৰ নৈখন আৰু সন্ধিয়াৰ সময়খিনি। এই উজান বজাৰখন ইমান ধুনীয়া হৈ পৰে, সকলোৱে এখন টেক ৰৈ একাপ চাহৰ সোৱাদ নিশ্চয়কৈ ল'ব বিচাৰে। আৰু ইয়াত বহুকেইখন কেফে আছে, ৰেষ্টুৰেণ্ট আছে। গতিকে আপোনালোকৰ ব্যৱসায়টোৰ বিষয়ে কি ক'ব?
1: ঠিকে আছে, মানুহ কিমান হয় আৰু, ইভিনিং আমাৰ কাষ্টমাৰ বহুত হয় আৰু, অলপমান বিজি হৈ যায়।
0: এতিয়া যিহেতু ইন্ধনৰ অকণমান সমস্যা এটা হৈ আছে, গতিকে আপোনালোকৰ বিজনেছে চাফাৰ কৰিছেনে এই সমস্যা?
1: কৰি আছে আৰু, যেনে চাৰ্ভাইভ কৰি আছে, যেনে গেছৰ দাম বাঢ়িলে, লক্সৰ দাম বাঢ়িলে, চাৰ্ভাইভ কৰি আছে যেনে তেনে কৰি।
0: আপোনালোকক এনে কিমানটা গেছ লাগে?
1: মাহততো আপোনাৰ চাৰিটামান, চাৰিটা পাঁচটামান গেছ লাগে।
0: ঠিক আছে, আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকক তেওঁলোকে ভাল পোৱা এটা গীত আমি শুনাই দিওঁ। গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গান শুনিব বিচাৰিব?
1: আপোনাৰ ফেভৰেট বজাটো।
0: ঠিক আছে, নিশ্চয়কৈ, ধন্যবাদ।

0: ইয়াতে উজান বজাৰ খালো।
1: আপুনি কি কৰ্মৰ সৈতে বৰ্তমান ব্যস্ত সেই বিষয়ে অকণমান কওক।
0: ৰিক্সা চলাই আছোঁ।
1: বৰ্তমান ব্যৱসায় কেনে চলি আছে আপোনাৰ?
0: ভাল চলি আছে।
2: আপোনাৰ ইয়াত নিজৰ ঘৰ মাটি আছে নে আপুনি ভাড়া থাকে?
0: উজান বজাৰ ঘৰ ভাড়া থাকোঁ এনে।
1: আপোনাৰ ঘৰত কোন কোন আছে সেই বিষয়ে অকণমান ক'ব নেকি?
0: আমাৰ ঘৰত আমাৰ ৱাইফ আছে, মই আৰু এটা ল'ৰা আছে।
1: ল'ৰা কি কৰি আছে?
0: ল'ৰা বাহিৰত কাম কৰি আছে।
1: ক'ত কাম কৰি আছে?
0: তামিলনাডু।
1: কি কৰে তাতে?
0: তাতে দৰ্জী কাম কৰে কোম্পানীত।
1: ল'ৰাক বাহিৰত পঠাইছে, আপুনি ইয়াত কৰ্মৰত, আপুনি আচলকৈ ক'ত থাকে?
0: আচল ঘৰ আমাৰ মানিকপুৰ, বঙাইগাঁও ডিষ্ট্ৰিক্ট।
1: ল'ৰাক কিয় গুৱাহাটীত নাৰাখিলে বা বঙাইগাঁৱত নাৰাখিলে?
0: ই নাথাকে, বাহিৰত ভাল পায়।
1: আগৰ সৰুৰ পৰা পঢ়িছিলে নেকি?
0: সৰুৰ পৰা পঢ়িছে, নাইনটো পঢ়িছে। নাইনৰ তাৰ পৰীক্ষাটো বেয়া হ'ল কাৰণে এই পৰা বাদ দিলে, সেইকাৰণে বাহিৰত গৈছে।
1: আপুনি ইয়াত গুৱাহাটীত অহা কিমান বছৰ হ'ল?
0: বহুত দিন, বিশ বছৰ, বিশৰ ওপৰত গৈছে।
1: তেতিয়া বিশ বছৰ আগৰ উজান বজাৰ আৰু এতিয়াৰ উজান বজাৰৰ মাজত বহুত পাৰ্থক্য আছে নিশ্চয়কৈ?
0: আছে আছে।
1: কেনেকুৱা লাগে, আগৰখন ভাল লাগিছিল নে এতিয়াৰখন ভাল লাগে?
0: আগৰে ভাল আছিল, এতিয়া বহুত পৰিৱৰ্তন হৈ গৈছে। এনেকৈ চলা ফিৰা সুবিধা বহুত ভাল আছিল, এতিয়া বহুত অলপ বেয়া হৈছে, বস্তুটো উলট পালট হৈ গৈছে আৰু কি।
1: মানুহবোৰ লগাতকৈ বেছি আধুনিক হৈছে নেকি?
0: নাই হোৱা,
1: নাই হোৱা, এই আগৰ সহজ সৰল হৈয়ে আছে মানুহবোৰ। গুৱাহাটীৰ মানুহবোৰ ভালনে বেয়া?
0: ভাল ভাল।
1: আপুনি যেতিয়া ৰিক্সা চলায় কিছুমানে বাৰ্গেনিং কৰে, এই ইমান টকা নহয়, বিশ টকা নহয়, দহ টকাতহে অহা যোৱা কৰোঁ, তেনেকুৱা আপোনাৰ সমস্যা কিবা হয়নে?
0: নাই, আমাৰ এতিয়া অহা নাই, মই পোৱা নাই। আমি এতিয়া ভাল পাই আছো, গুৱাহাটী যেনেকৈ চলি আছে ভালেই।
1: প্ৰথম যেতিয়া গুৱাহাটীত আহিছিলে তেতিয়াও ৰিক্সাই চলাই আছিলে নেকি?
0: ৰিক্সাই চলাই আছো।
1: তেতিয়া আপোনাৰ ৰিক্সা চলালে কিমানকৈ পইচা?
0: আগতেতো পেডেল মাৰা ৰিক্সা চলাইছোঁ, 800-900 হাজাৰ এনেকৈ পাইছোঁ। এতিয়াতো বেটাৰী ৰিক্সা চলাই আছোঁ, এনেকৈয়ে পাওঁ, 800-900 এনেকৈ পাওঁ।
1: কষ্টখিনি অকণমান ৰাহি হৈছে?
0: অঁ, কষ্টখিনি অলপ বাছি গৈছোঁ কষ্টতকৈ।
1: কিন্তু সেইখিনি আকৌ কাৰেণ্টত গুচি গৈছে?
0: কাৰেণ্টত গুচি হয় দে।
1: বৰ্তমান যিহেতু এটা ডাঙৰ সমস্যা, চিলিণ্ডাৰৰ অভাৱ এতিয়া চলি আছে। আগতে যেনেকৈ আমি চিলিণ্ডাৰ পায়ে আছিলোঁ, এতিয়া অকণমান নাটনি হৈছে, গতিকে আপোনাৰ ঘৰত সেই সমস্যাটো হৈছেনে?
0: সমস্যা এতিয়াও আমাৰ চিলিণ্ডাৰৰ সমস্যা নাই, গেছতে খাই আছোঁ, তথাপি চিলিণ্ডাৰ আমি বুক কৰি আছোঁ, পাই আছোঁ, সমস্যা হোৱা নাই।
1: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ, যিটো আমাৰ এই অনুষ্ঠানটি গানটো শুনাওঁ। আজি আপুনি আমাৰ এই অনুষ্ঠানটিত কি গান শুনিব বিচাৰিব?
0: বাংলা গান ভাল পাওঁ আমি,
1: বাংলা গান। খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি, আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠানটি শুনি থাকিব। আজিলৈ বিদায় মাগিছোঁ, ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ নামটো যশগুণি বালা দাস।
0: আপুনি ক'ত থাকে?
1: মই ইয়াতে থাকোঁ, জানবাজাৰ গুৱাহাটীতে।
0: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
1: মই কি ক'ম, এখন সৰু পাণ দোকান দি থাকোঁ।
0: সৰুকে পাণ দোকান এখন দি আছে। আপোনাৰ ব্যৱসায় কেনে চলি আছে?
1: এই ইমান ভাল নহয়।
0: কিয়?
1: মানুহ আহিলে বেচা যাব, মানুহ আহিলে নাযায়।
0: আপুনি ৰাতিপুৱা কেতিয়া আহি ইয়ালে?
1: এই মই ৰাতিপুৱা 10টাত আহোঁ, ঘৰৰ কাম থাকে নহয়।
0: আপোনাৰ ঘৰত কোন কোন থাকে?
1: মোৰ ল'ৰা এটা থাকে
0: আৰু
1: নাথাকে। এখন
0: নাথাকে। ল'ৰা কি কৰে?
1: ফাৰ্মাচীত কাম কৰে।
0: ফাৰ্মাচীত কাম কৰে। আপোনাৰ বয়স এতিয়া কিমানমান হৈছে?
1: সেইটো কথা নাজানো, মই পাহৰি গ'লো।
0: ঠিক আছে, আপোনাৰ ল'ৰাই আপোনাক পাণ দোকানখন দিবলৈ দিয়েনে এতিয়াও?
1: কি, চলিব নোৱাৰিলে দিবই লাগিব।
0: অৰিজিনেল আপুনি ক'ৰ আছিলে?
1: নগাঁও।
0: ইয়াতে কেনেকৈ আহিলে?
1: তেনেকৈ মোক গেখে লৈ আনিছে, দেখিলে লৈ আনিছে, আহিলোঁ আৰু।
0: কিমান বছৰ হ'ল ইয়াতে থকা গুৱাহাটী?
1: এই মই বহুত বছৰ, 20-25 বছৰ হ'ব।
0: 20-25 বছৰ। আপুনি ৰেডিঅ' শুনে নে নাই?
1: ৰেডিঅ' মোৰ নাইয়ে যে।
0: আগতে শুনিছিলে নে সৰুতে?
1: শুনিছিলোঁ।
0: আপোনাৰ অকণমান ঘৰৰ কথা জানিব বিচাৰিছোঁ। আপোনাৰ মা দেউতা কি কৰিছিলে আগতে?
1: মোৰ মা দেউতা গ'ল গ'ল গুচি গ'ল।
0: খেতি কৰিছিলে। খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

এইখিনিতে অনুষ্ঠান সম্পৰ্কীয় এটি ঘোষণা। আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে আজিৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

কাইলৈ দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বোলনীৰ বিষয় যোগাভ্যাসৰে সৌন্দৰ্য চৰ্চা। শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থাকিব যোগ বিশেষজ্ঞ দীপিকা কলিতা। অনুষ্ঠানৰ আঁত ধৰিব পৰিণীতা শইকীয়াই।

কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5জন লোকক পদ্মবিভূষণ, 13জনক পদ্মভূষণ আৰু 113জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131জন লোকলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেগথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। বিধানসভাত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে।

0: ৰাইজৰ দলৰ বিধায়ক অখিল গগৈকে ধৰি আন কেইবাগৰাকীও বিধায়কে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে। বিধানসভাত আজি নাৰী বন্দন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিবলগীয়া এই বিধেয়কৰ জৰিয়তে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নাৰীৰ সামগ্ৰিক উন্নয়ন আৰু সবলীকৰণ নিশ্চিত কৰাৰ বাবে সকলো বিধানসভাত মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰা হ'ব। 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। দুসপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাইছে। এই অনুসৰি পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 2.61 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 2.71 টকা বৃদ্ধি পাইছে। এই সংশোধিত মূল্যৰ ফলত বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 102.12 টকা আৰু ডিজেলৰ মূল্য 95.20 টকা হৈছে। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 105.74 টকা আৰু ডিজেলৰ মূল্য 97.23 টকা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ বিৰোধিতাৰে যুক্তি প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে যোৱা 22 মে'ত অনুষ্ঠিত শুনানিত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। শুনানিকালত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰে নিযুক্তি প্ৰদান কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰো উপস্থিত থাকিব। অহা 28 মে'ত হ'বলগীয়া স্নাতক মহলাৰ উমৈহতীয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা CUET UG স্থগিত ৰখা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA ঈদ উজ জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। যিকোনো তথ্যৰ বাবে তেওঁলোকে NTAৰ হেল্পলাইন নম্বৰ 011-407-5900 অথবা CUET/UGINTA.AC.IN যোগাযোগ কৰিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে ট'ল ফ্ৰী নম্বৰ 1800-11780 ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা MyGov মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সমষ্টিৰ জিঞ্জিয়াত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বহু পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে। জিঞ্জিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দলে মাদুৰালীৰ কেইবাটাও স্থানত অভিযান চলাই প্ৰায় 2000 লিটাৰ চুলাই নষ্ট কৰে।
1: ৭২৯ kHz আৰু FM বেণ্ডৰ 101.6 MHz এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ শ্ৰোতাই নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিশ্বদেৱ স্বৰ্গীয়াৰী, নিখিল শৰ্মা, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা, আছিফ আহমেদ, FM ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই নিমিষা। এতিয়া আগবঢ়াইছো পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াব পুনম বৰুৱাই। श्रोतागण, आप सुन रहे हैं आपका पसंदीदा कार्यक्रम परागमाला लाइव और मैं हूं आपकी प्रस्तुतकर्ता पूनम बरुआ। आज का ये खास कार्यक्रम उस शख्सियत के लिए है जिन्होंने बॉलीवुड को सिर्फ फिल्में नहीं दी बल्कि रिश्ता, प्यार, दोस्ती और परिवार को महसूस कराना सिखाया। जी हाँ, आज हम बात कर रहे हैं करण जौहर की, जिनका नाम सुनते ही याद आते हैं बड़े बड़े परिवार, खूबसूरत भावनाएं, यादगार संवाद और दिल को छू लेने वाले गीत। आज उनके जन्मदिन के अवसर पर हम जा

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ নপ্ৰতিভা অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এটি বিশেষ অনুষ্ঠান নপ্ৰতিভালৈ আপোনালোকক স্বাগতম। এই অনুষ্ঠানটিত প্ৰতিবাৰে আপোনালোকৰ মাজলৈ লৈ আহোঁ উদীয়মান কিছু নতুন নতুন প্ৰতিভা। ঠিক তেনেকৈ আজিও আমাৰ মাজত উপস্থিত আছে উদীয়মান অভিনেত্ৰী দিশা ৰয়। তোমাক স্বাগতম আমাৰ অনুষ্ঠানটিলৈ। আমি বহুতো কথা পাতিম, কিন্তু পোনপ্ৰথমেই জানিব বিচাৰিম তোমাৰ জন্ম, শিক্ষা আৰু শৈশৱৰ বিষয়ে অকণমান।
2: হয়, নিশ্চয়। নমস্কাৰ, পোনপ্ৰথমে সমূহ শ্ৰোতালৈ নমস্কাৰ আৰু শ্ৰদ্ধা নিবেদিছোঁ আৰু আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ কাৰণে। মোৰ জন্ম হৈছিল শিক্ষানগৰী পাঠশালাত, এখন গাঁও, পানবাৰী নামৰ গাঁও এখনত। কিন্তু জন্মৰ পিছতে মই দেউতাৰ চাকৰিৰ বাবে আমি সকলোৱে সপৰিয়ালে বৰপেটা ৰোডত থাকিবলগীয়া হৈছিল আৰু তাৰ পৰাই মই মোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাও তাৰ পৰাই কৰিছোঁ। আৰু তাৰপিছত মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত বৰ্তমান ষষ্ঠ ষান্মাসিকৰ এগৰাকী ছাত্ৰী হিচাপে পঢ়ি আছোঁ।
1: হয়, খুব ভাল লাগিলে। তুমি যিহেতু গান, কবিতা, অভিনয়, নৃত্য গোটেইকেইখন ক্ষেত্ৰৰ লগত জড়িত, গতিকে আৰম্ভণি কেতিয়াৰ পৰা হৈছিলে?
2: আৰম্ভণি বুলি ক'বলৈ গ'লে মোৰ 2 বছৰৰ পৰাই মায়ে মঞ্চত উঠাই দিছিল নাচিবলৈ, গীত গাবলৈ, আৰু তাৰ পৰাই সাহসটো পাইছিলোঁ আৰু প্ৰথম শ্ৰেণীৰ পৰাই মই গানৰ লগত জড়িত হৈছিলোঁ। আৰু তাৰপিছত গানৰ লগতে মই বহুত বছৰ জড়িত থাকিলোঁ আৰু লগতে 3য় শ্ৰেণীৰ পৰা 4থ শ্ৰেণী তেনেকৈ ভালেকেইটা বছৰ মই নাটকৰ কৰ্মশালা কৰিলোঁ। গৰমৰ বন্ধত যি নাটকৰ কৰ্মশালা হয় তাত মই যোগদান কৰিছিলোঁ আৰু তেনেকেই মই অভিনয়ৰ লগতো জড়িত থাকিলোঁ। 6থ শ্ৰেণী আৰু 7ম শ্ৰেণীৰ পৰা মই ভাওনাৰ লগতো জড়িত থাকিলোঁ। তাৰপিছত পোনপ্ৰথমবাৰৰ বাবে ধৰ্মীয় অনুষ্ঠানবোৰত ৰয়েল নাটক, তাতে মই কৰিলোঁ। প্ৰথম মই মা কামাখ্যাৰ চৰিত্ৰ এটা কৰিছিলোঁ আৰু তাৰপিছত কুন্তীদেৱীৰ চৰিত্ৰটোও কৰিছিলোঁ। তাৰপিছত মই প্ৰথম সামাজিক নাটক হিচাপে ৰাধেশ্যাম কলিতাদেৱৰ পৰিচালনা নিসংগ নায়ক নামৰ নাটক এখনত মই কৰিছিলোঁ। তাত মই নিগেটিভ ৰোল এটা কৰিছিলোঁ আৰু তাৰপিছত তেনেকৈ বহুতো নাটক কৰিলোঁ, অগ্নিপথত অগ্নিবীৰ, তেনেকৈ বহুত, আৰু একক অভিনয়তো বহুত কৰিছোঁ। তাৰপিছত তেনেকৈ মই অভিনয়ৰ লগত জড়িত থাকিলোঁ আৰু প্ৰথম যোনখন কৰিছিলোঁ সেই নিসংগ নায়ক নামৰ নিগেটিভ ৰোলৰ যোনটো চৰিত্ৰ কৰিছিলোঁ, তাৰ পিছৰ পৰাই মই বহুত বেছি উৎসাহ পালোঁ, সকলো মানুহেও বহুত ভাল পাইছিলে। তাৰপিছতে মই ভাবিলোঁ যে অভিনয়ত হয়তো মই কিবা এটা

0: ভাল কৰিব পাৰে আৰু তেনেকৈ অভিনয়ৰ জগতটো মই আৰম্ভ কৰিছিলোঁ।
1: খুব ভাল লাগিলে জানিব পাৰি। তুমি যিহেতু গীত গোৱা, এইখিনিতে এটি গীত শুনিব বিচাৰিম, কি শুনাবা?
0: মই এতিয়া আধুনিক গীতেই শুনাব বিচাৰোঁ।
1: ঠিক আছে।
0: অঁ।

0: খুব ভাল লাগিলে। তুমি যিহেতু সন্দিকৈ কলেজৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান পাবলৈ সক্ষম হৈছা,
1: হয়,
0: গতিকে সেই অনুভৱটো আৰু লগতে প্ৰস্তুতি কেনেকুৱা আছিলে?
1: তাৰ কাৰণে প্ৰথমতে মই বহুত সুখী। আৰু যেতিয়া প্ৰথম মই জানিব পাৰিছিলোঁ যে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ মই পাবলৈ সক্ষম হৈছোঁ, লগে লগে মই মাক ফোন কৰিছিলোঁ। মাক ফোন কৰি মই বেলেগ একো নকৈ কেৱল এটাই লাইন কৈছিলোঁ যে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ অভিনেত্ৰী দিশা ৰয়। আৰু সেইটো খুবেই এটা বহুত ধুনীয়া এটা অনুভৱ বুলি মই ক'ম। তাৰপিছত দেউতাক জনালোঁ, ভণ্টিক জনালোঁ, সকলোৱে বহুত ভাল পালে। তাৰ বাবে মোৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকেও খুবেই ভাল পাইছিল। আৰু তাৰ বাবে প্ৰস্তুতি মই ঠিক নকৰা নহয় বা বহুত বেছি কৰিছোঁ বুলিও নকওঁ, মই নিজৰ ফালৰ পৰা 100% দিছিলোঁ, যিহেতুকে এইটো দলীয় আছিল, লগত নিজৰখিনিও আছিল, একক অভিনয়ো আছিল। মোৰ লগত যিসকলে কৰিছিল তেওঁলোকে বহুত ভাল কৰিছে, আৰু সেইকাৰণে আমি যিমানকেইখন কৰিছোঁ, আমাৰ ব্যংগনাট আছিল, ওৱান এক প্লে আছিল, মাইম আছিল, সকলোতে আমি গ'ল্ড পাবলৈ সক্ষম হৈছোঁ, প্ৰথম স্থান। লগতে একক অভিনয়তো মই প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ। গতিকে মই নিজেই যিমানখিনি পাৰোঁ ঘৰতে বহি, যিহেতুকে ঘৰত ইমান জোৰকেও ক'ব নোৱাৰি, গতিকে তেনেকেই মই আৰম্ভ কৰিলোঁ, চলালোঁ প্ৰস্তুতি, আৰু অন ষ্টেজ মই গোটেইখিনি কৰিছোঁ। গতিকে প্ৰস্তুতি কৰিও বহুত ভাল লাগিছে। সেইখিনি সময় যিমানকেইদিন আমি ৰিহাৰ্চেল কৰিছিলোঁ হাঁহি ধেমালিৰ মাজত, সকলোৱে কাৰোবাৰ ভুলো হৈছিল, কাৰোবাৰ আৰু বহুত ভাল হৈছিল, তেনেকৈ আমি গোটেই কেইজনীয়ে মিলি বহুত ভালকৈ প্ৰস্তুতি চলাইছিলোঁ। তাৰ কাৰণে হয়তো আমি আজি গোটেইকেইটাতে গ'ল্ড পাবলৈ সক্ষম হৈছোঁ, আৰু লগতে মই শ্ৰেষ্ঠ অভিনেত্ৰী হ'বলৈ সক্ষম হৈছোঁ। গতিকে তাৰ বাবে মই প্ৰথমতে মা দেউতা ধন্যবাদ দিম, আৰু নিজেও বহুত কষ্ট কৰিছোঁ নকৰা নহয়। গতিকে সেই অনুভৱটো খুবেই ধুনীয়া, আৰু তাৰ বিষয়ে ভাল ইমান বেছিকৈ মানে ক'ব নোৱাৰি, কাৰণ সেইটো কেৱল অনুভৱহে কৰা হয়। গতিকে বহুত ধুনীয়া লাগিলে।
0: অভিনন্দন পুনৰবাৰ।
1: ধন্যবাদ।
0: হয়, গতিকে এইখিনিতে অভিনয়ৰ যদি কিবা এটা সংলাপ শুনিব পাৰি তেতিয়াহ'লে।
1: হয়, নিশ্চয় নিশ্চয়। সকলোৱে কয় সময়বোৰ পাৰ হৈ যায়, কিন্তু মোৰ ভাবিচোন এই সময়বোৰ ৰৈ গৈছে, যেন এটা অন্ধকাৰ কোঠাত মই আবদ্ধ হৈ পৰিছোঁ, য'ত য'ত কোনো দুৱাৰ নাই, কোনো খিৰিকী নাই। তুমি জানানে আটাইতকৈ বেছি কষ্ট কেতিয়া হয়? যেতিয়া নিজৰ মানুহবোৰৰ মাজত থাকিও তুমি অকলশৰীয়া অনুভৱ কৰা। মোৰ বুকুত কিমান বিষ জমা হৈ আছে সেয়া চাবলৈও কাৰো আজি আহৰি নাই। মইচোন একো বিচৰা নাছিলোঁ, মই কেৱল অলপ মৰম, অলপ সময় বিচাৰিছিলোঁ। কিন্তু আজি মই নিজৰ ঘৰতে যেন এজনী অচিনাকি মানুহ, সুখী হোৱাৰ নাটক কৰি কৰি মই ভাগৰি পৰিছোঁ। মোৰ এই দুচকুৰ পানীৰ কোনো কি মূল্য নাই, নে মোৰ অস্তিত্ব এতিয়া কাৰোবাৰ বাবে আমনিদায়ক হৈ পৰিছে? কিমান কিমান চিঞৰিলে কোনোবাই মোৰ মাতটো শুনিব? মোৰ ৰোষাবোৰ চুটি হৈ আহিছে, কোনেও বুজি নাপায় এই মৌনতা কিমান ভয়ংকৰ হ'ব পাৰে। মোৰ নিজৰে এতিয়া নিজক ঘৃণা লাগিছে, মই আৰু সহিব পৰা নাই। মোৰ সঁচাকৈ সঁচাকৈ বহুত ভাগৰ লাগিছে। মোক লৈ যোৱা ইয়াৰ পৰা, মোক কোনোবা এটা শান্ত ঠাইলৈ লৈ যোৱা, য'ত মোৰ কান্দোনৰ বাবে মই কেতিয়াও কষ্ট খাব নালাগে বা কোনেও মোক আমনি নকৰে।
0: খুব ভাল লাগিলে, সঁচাকৈ একদম সোমাই যোৱা গৈছে মানে।

0: খুব ভাল লাগিছে। তোমাৰ প্ৰিয় অভিনেত্ৰী বা কাৰ পৰা প্ৰেৰণা পালা বুলি যদি সোধা যায় তেতিয়াহ'লে কি ক'বা?
1: বিশেষভাৱে মোৰ তেনেকুৱা নাই, কিন্তু যাৰ পৰা মই সংলাপ কোৱাৰ ধৰণ শিকিছোঁ বা এক্সপ্ৰেশ্যনবোৰ শিকিছোঁ, প্ৰস্তুতি বাবুবাক মই খুবেই বহুত বেছি ভাল পাওঁ। তেওঁৰ যিটো এটা সংলাপ কোৱাৰ ধৰণ আছে, যি ধৰণে তেওঁ মঞ্চত থাকে, থিয় হয়, সেই সকলোবোৰ মই খুবেই ভাল পাওঁ। লগতে বৰষা বা তেওঁ সৰুৰ পৰা দেখিছোঁ, গতিকে তেওঁকো খুবেই ভাল লাগে। গতিকে তেওঁলোকৰ পৰাই মই সৰু সৰু কিছুমান বস্তু শিকিব পাইছোঁ, যোনটো মোৰ অভিনয়ৰ জগতত খুবেই সহায় কৰিছে। গতিকে তেওঁলোকক মই খুবেই বেছি ভাল পাওঁ।
0: পৰিয়ালৰ সমৰ্থন কেনেকুৱা বুলি যদি সুধোঁ এইটো ক্ষেত্ৰত আগবাঢ়িবলৈ?
1: হয়, খুবেই বেছি এটা ছাপৰ্ট মই পাইছোঁ সৰুৰ পৰাই। মই যিহেতুকে ক'লোঁ যে 2 বছৰৰ পৰাই মায়ে মোক মঞ্চত উঠাই দিছিল, গতিকে মাৰ পৰা বহুতখিনি পাইছোঁ। আৰু আজি যদি মই কিবা এটা হৈছোঁ, মই পোনপ্ৰথমে মোৰ মাক দিম সেই টেগটো। দেউতাই খুব ভাল পায় এইবোৰ বস্তু, কালচাৰেল জগতত যিহেতুকে জড়িত আছোঁ সৰুৰ পৰাই। আনকি মোৰ আইতা, মামাহঁতৰ আইতা, মাহী, ককা, সকলোবোৰ থিয়েটাৰত থকা মানুহ, গতিকে হয়তো কোনোবা এটা ঠাইত সেইটো বস্তু মোৰ তেজত ৰৈ গৈছে। আৰু সেইখিনি বস্তু মায়ে মোক সহায় কৰিছে মোৰ ওলাই আনিবলৈ। গতিকে সকলোৱে বহুতখিনি ছাপৰ্ট কৰিছে, দেউতা হওক, মা হওক, ভণ্টি হওক, গতিকে তাৰ বাবে তেওঁলোকক বহুত ধন্যবাদ, কাৰণ সকলোৱে এইটো বস্তু নাপায় আৰু মই পাইছোঁ। আৰু আজি সেইকাৰণে চাগে মই চাৰিওপিনে এইখিনি বস্তু আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ।
0: তুমি যিহেতু ভাওনা কৰা বুলি ক'লা, গতিকে অকণমান কিবা শুনিব পাৰিম নেকি?
1: নিশ্চয়। আহি সখী হব পৰম অভাগিনীক কিবা তপুচ হামু পূৰব জনম ঈশ্বৰ নাৰায়ণক স্বামী ইচ্ছা কনেক জনম কায় ক্লেশ কৰি বহুতো বৰিষ তপস্যা কৰিলো। তদনন্তৰ আকাশী বাণী শুনল, আহে কন্যা তুহু অহি জনমে স্বামীক ভেত নাহি পাওব, আৰু জনম শ্ৰীৰাম ৰূপে তোহাক বিবাহ কৰাব। ইহা জানি আম অগণি প্ৰৱেশী প্ৰাণ চাৰল সখী, প্ৰাণ চাৰল। আহি সখী হব হে দৈব বাণী বিফল ভেল, হে শ্ৰীৰাম স্বামীক চৰণে অহি জনমে ভেত নাহি পাল সখী, ভেত নাহি পাল।
0: খুব ভাল লাগিলে সঁচাকৈ। তোমাৰ দৃষ্টিত এজনী ভাল অভিনেত্ৰীৰ কি গুণ থাকিব পাৰে?
1: ভাল অভিনেত্ৰী হ'বলৈ প্ৰথমতে ভাল মানুহ এগৰাকী হ'ব লাগিব, কাৰণ এইটো এটা কলা। গতিকে তাৰ বিষয়ে জানিবলৈ সেই অভিনেত্ৰীগৰাকীৰ সেইখিনি আগ্ৰহ থাকিব লাগিব। নাটক কৰোঁ বুলিয়ে নাটক কৰিব নোৱাৰি, গোটেইখিনি জ্ঞান তেওঁ আহৰণ কৰিব লাগিব। গতিকে মই ভাবোঁ যে এগৰাকী অভিনেত্ৰী হ'বলৈ হ'লে প্ৰথম কথা তেওঁ সেই কলাৰ বিষয়ে সেইখিনি জ্ঞান থাকিব লাগিব। দ্বিতীয়তে কাৰ পৰা তেওঁ কি ধৰণে অনুপ্ৰাণিত হৈছে সেইটো বহুত জৰুৰী। আৰু প্ৰত্যেকটো দিশতে তেওঁ চাব লাগিব যে কোনটো কাম কৰিলে, কোনটো কি কৰিলে তেওঁৰ এই পাঠত যাব পাৰিব। গতিকে সেই হিচাপত তেওঁ প্ৰথমতে ভাল মানুহ হৈ কলাখিনি জানি ল'বলৈ বহুত জৰুৰী, আৰু সেইটোৱে মই প্ৰথম উদ্দেশ্য বুলি মই ভাবোঁ।
0: তুমি যিহেতু পঢ়ি আছা, গতিকে অভিনয় আৰু অধ্যয়ন দুয়োটা কেনেদৰে আগুৱাইছা?
1: অভিনয় যিহেতুকে মই সৰুৰ পৰা কৰি আহিছোঁ আৰু তাৰে লগত পঢ়াখিনিও মই ঠিকেইভাৱে চলাই নিছোঁ, আৰু মই ভাবোঁ যে এইটোৱে মোক অভিনয় হওক, গীত হওক, নৃত্য হওক, কোনো ক্ষেত্ৰতে মোক পঢ়াৰ ক্ষেত্ৰত মোক বাধা দিয়া নাই। যিখিনি সময়ত মই পঢ়িব লাগে সেইখিনি মই পঢ়িছোঁ, সেইখিনি সময়ত আন বস্তুবোৰ মই মাজত অনা নাই। আৰু নাটকৰ সময়ত হওক, গীতৰ সময়ত হওক, মই সেইখিনি সময়ত নিজৰ গোটেই 100% মই সেইখিনি সময়তে দিছোঁ। গতিকে এই বস্তুটোৱে মোৰ পঢ়াত বিশেষভাৱে কোনো ধৰণৰ বাধা অনা নাই, আৰু যাৰ কাৰণে মই হয়তো মোৰ উচ্চতৰ মাধ্যমিকতো এটা ভাল সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। গতিকে মোক কোনো ধৰণৰ বাধা ইয়াতে পোৱা নাই।
0: হয়, এনেকৈ আগবঢ়াই লৈ গৈ থকা। যিহেতু কবিতা পাঠ কৰা বুলিও কৈছে, এটা কবিতা শুনিব বিচাৰিম।
1: নিশ্চয়। মই কবিতা লিখোঁ, গতিকে মোৰ এটি প্ৰিয়, মোৰ মা দেউতাৰ এটি প্ৰিয় মোৰ এই কবিতা, সেইটোৱে মই পাঠ কৰিব বিচাৰিম।
0: ঠিক আছে।
1: কবিতাৰ শিৰোনাম আশাৰ সমাধি। কিমান আশাৰ

0: অন্তত আমি নিস্তব্ধ হৈ পৰোঁ। কিমান হেঁপাহৰ অন্তত এজনে আনজনক হেৰাই দিয়ে, কিমান বেদনাৰ অন্তত এজন ব্যক্তি অকলশৰীয়া হৈ পৰে। এবাৰো জানো সুধিছোঁ নিজক, কি লাগে তোক, কি বিচাৰোঁ মই? উত্তৰ বিচাৰি পালে হয়তো সমাপ্ত হ'ব আশাৰ অভিধান। এৰা, কোনেও নুসুধে মোক, কোনেও নিবিচাৰে মোৰ উত্তৰ, আৰু সেইবাবেই সমাধি সাজিছোঁ মই। মোৰ আশাৰ, মোৰ আকাংক্ষাৰ ৰ'দৰ পোহৰে আমনি কৰে মোক, নিশাৰ এন্ধাৰে উগ্ৰ কৰে মোক। কিয়? নাই, ইয়াৰ উত্তৰ নাই মোৰ। আশাৰ পাপৰি মৰহি উঠিছে। অকলশৰীয়া জীৱনৰ আৰম্ভণিত আকাংক্ষাৰ সমাধি সাজিছোঁ মই। এয়াই নেকি মোৰ জীৱন, এয়াই মোৰ জীৱন।
1: খুব ভাল লাগিলে। অভিনয়, নৃত্য আৰু গীত, এই গোটেইখিনি ক্ষেত্ৰৰ লগত যিহেতু জড়িত, আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা হৈছেনে?
0: আনুষ্ঠানিক শিক্ষা মই অভিনয়ত কৰা নাই, মই গীতত কৰিছোঁ। মই শাস্ত্ৰীয় সংগীতত বিশাৰদ পাছ কৰিছোঁ নৱম শ্ৰেণীত। অভিনয়ত মই যদিও কৰা নাই আনুষ্ঠানিক হিচাপে, কিন্তু কৰ্মশালা মই ভালেকেইটা কৰিছিলোঁ। তৃতীয় চতুৰ্থ শ্ৰেণীৰ পৰাই কৰিছিলোঁ। পবিত্ৰ ৰাভা ছাৰ, তেওঁৰ গাইডেঞ্চত মই কৰিছিলোঁ। কিশোৰ ভৰদ্বাজ নামৰ ছাৰ আছিল আৰু যোগীৰাজ ছাৰ, তেওঁলোকৰ কৰ্মশালাত মই উপস্থিত আছিলোঁ। গতিকে তেওঁলোকৰ পৰাই মই যিমানখিনি শিকিছোঁ সেইখিনিয়ে মোক আজি ভালেখিনি কামত দিছে বা সহায় কৰিছে। আৰু নৃত্যত মই জড়িত আছিলোঁ। সৰুতে মই ভাৰতনাট্যম শিকিছিলোঁ, সত্ৰীয়া শিকিলোঁ আৰু আধুনিক নৃত্য শিকিছিলোঁ, লগতে বিহুও মই শিকিছিলোঁ। গতিকে তেনেকৈ মই বিশেষকৈ গীততহে মই আনুষ্ঠানিক হিচাপে কৰিছিলোঁ, আৰু বাকী মই কৰ্মশালা আৰু বিহু সেইবোৰ মই অলপ অলপকৈ শিকিছোঁ, গোটেই আনুষ্ঠানিক বুলিও ক'ব নোৱাৰি। গতিকে তেনেকৈ মই চলাই নিছোঁ।
1: তুমি যিহেতু অভিনয়ত আনুষ্ঠানিক শিক্ষা গ্ৰহণ নাই কৰা বুলি ক'লা, গতিকে এই ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ বহুখিনিয়ে হয়তো আগবাঢ়িব বিচাৰিব, গতিকে তেওঁলোকক তুমি কি ক'বা যে এই ক্ষেত্ৰখনত আহিবলৈ আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজনীয়তা কিমান?
0: প্ৰয়োজনীয়তা যদিও আছে, কিন্তু মই ভাবোঁ যে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ আগতে তেওঁলোকে সৰু সৰু সেই কৰ্মশালাবোৰ কৰা খুবেই প্ৰয়োজনীয়, কাৰণ সেয়াই হৈছে ব্যাকৰণ। গতিকে তাৰ পৰাই আমি আগবাঢ়িব পাৰিম বা তেওঁলোকে আগবাঢ়িব পাৰিব। কৰ্মশালাবোৰত বহুতো নাজানা কথা শিকিব পাৰে আৰু কৰ্মশালাৰ পৰাই তেওঁলোকে আগবাঢ়িব পাৰিব, আৰু তাৰ পিছত তেওঁলোকে আনুষ্ঠানিক হিচাপে গ্ৰহণ কৰাটো প্ৰয়োজনীয়, তেওঁলোকে কৰিব লাগে তাৰ পিছত। কিন্তু প্ৰথমতে ব্যাকৰণখিনি জনাটো খুবেই প্ৰয়োজনীয়, আৰু লগতে আজিকালি বহুত নাটক তেওঁলোকে চায়, থিয়েটাৰ চায়, গতিকে তাৰ পৰাও বহুতখিনি আহৰণ কৰিব পাৰি যদি তেওঁলোকে সঁচাকৈ ভাবে এইখন জগতত ভৰি দিম বুলি। গতিকে তেনেস্থলত তেওঁলোকে এই বিষয়ে বহুতো জ্ঞান আহৰণ কৰাটো খুবেই প্ৰয়োজনীয়। গতিকে আনুষ্ঠানিক হিচাপে তেওঁলোকে শিক্ষা গ্ৰহণ কৰক বা নকৰক, প্ৰথমতে ব্যাকৰণখিনি জনাটো খুবেই প্ৰয়োজনীয়।
1: হয়, খুব ধুনীয়াকৈ বুজাই দিলা। পুনৰ এটি গীত শুনিব বিচাৰিম, কি শুনাবা?
0: আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ এটি গীত, খুবেই ধুনীয়া গীত, তাৰ মই অন্তৰা এটি গাই দিবলৈ বিচাৰিছোঁ।
1: ঠিক আছে।

0: খুব ভাল লাগিলে। তুমি যিহেতু কলা মঞ্চৰ অভিনয় কৰিছা, গতিকে প্ৰথমবাৰৰ মঞ্চৰ অভিজ্ঞতাটো কেনেকুৱা আছিলে বা তাৰ আঁৰৰ কাহিনী যদি আছে?
1: হয়, মই হেৰি খুবেই মোৰ আচলতে সেইটো মই নিজৰ টাৰ্ণিং পইণ্ট বুলিয়েই ক'ম। মই কাহিনীটো ক'ব বিচাৰিছোঁ। মই আৰু মা আমি কহিনুৰ থিয়েটাৰ আহিছিল আমাৰ তাত, মই যিহেতুকে বৰপেটা ৰোডত থাকোঁ, গতিকে তাত আহিছিল কহিনুৰ থিয়েটাৰ, আমি চাবলৈ গৈছোঁ।

0: প্ৰথম যিখিনি সময় সেইখিনি সময় এনেই থাকেতো, গতিকে সেইখিনি সময়ত আমি মা আৰু মই বহি আছোঁ আৰু খুৰা এজনে মাক মেছেজ দিছে, কৈছে যে বাইদেউ আমাৰ নামঘৰত বৰপেটাৰ শাখা সত্ৰত প্ৰত্যেক বছৰৰ দৰে এইবাৰো নাটক হ'ব যোনখন ৰয়েল ড্ৰামা হয়, গতিকে তাত এটা চৰিত্ৰত এজনী ছোৱালী লাগে, আমি দিশাক বিচাৰিম সেই চৰিত্ৰটো কৰাৰ বাবে, গতিকে আপোনালোকে যদি দিব বিচাৰে আমি খুবেই ভাল পাম। আৰু সেইটো মায়ে মোক জনোৱা নাছিল, কিন্তু মই পটককৈ দেখিলোঁ মেছেজটো, মেছেজটো দেখি মই যেতিয়া পঢ়িলোঁ লগে লগে মই মাক মানে কৈছোঁ যে নাই মই কৰিম, মোৰ বহুত ইচ্ছা আছে মই কৰিম। কিন্তু দেউতাও মানে এইবোৰত প্ৰথমতে যদিও নাছিল কিন্তু ক'লে যে যিহেতুকে ৰয়েল ড্ৰামা গতিকে কৰক, ধৰ্মীয় অনুষ্ঠানত আছে কৰক। তাৰপিছত মই গ'লোঁ, মই কোনো ধৰণৰ মোৰ একো ধাৰণা নাছিল কেনেকৈ ডাইলগ ক'ব লাগে, কেনেকৈ থিয় হ'ব লাগে, কোনফালে চাব লাগে, কি কৰিব লাগে। মোক কেৱল তেওঁ কৈছে, আমাৰ যোনজন ডাইৰেক্টৰ আছিল তেওঁ মোক কৈছে যে তুমি সংলাপটো মাতি দিয়া, তাৰপিছত আমি গোটেইখিনি চাই ল'ম। মই যেতিয়া কেৱল সংলাপটো ক'লোঁ তেওঁলোকে সকলোৱে বহুত ভাল পালে, মই নিজেও বুজি পোৱা নাছিলোঁ কিয় ভাল পালে, কাৰণ মই নিজে কোনোদিন শিকা নাই বা মই তেনেকৈ চোৱাও নাছিলোঁ। গতিকে সেইটো যেতিয়া মই গম পালোঁ যে সকলোৱে ভাল পাইছে, তেতিয়া মই খুবেই বহুত বেছি ভাল পালোঁ আৰু সেইটোৱে মোক বহুত উৎসাহ দিলে। তাৰপিছত তেওঁ মোক শিকালে, সকলোৱে মোক ধৰি শিকালে যে এনেকৈ ডাইলগ ক'ব লাগে, ডাইলগখিনি যদিও ডেলিভাৰী কৰোঁতে ভাল হৈছে কিন্তু কেনেকৈ থিয় হ'ব লাগে, কেনেকৈ কি কৰিব লাগে, সকলোখিনি শিকালে। তাৰপিছত মই মা কামাখ্যা ৰোলটো আছিল সেইটো মই কৰিলোঁ আৰু নামঘৰত মোক তাৰপিছৰ পৰা সকলোৱে কেৱল মা কামাখ্যা বুলি মাতে আৰু সেইটো এটা খুবেই বহুত ভাল বুলি মই ভাবোঁ, কাৰণ মা কামাখ্যাৰ চৰিত্ৰ এটা কৰিব পৰাটো খুবেই ভাগ্য থাকিব লাগিব। গতিকে মই তাৰ পিছৰ পৰাই মই বহুত বেছি নাটকৰ প্ৰতি ইণ্টাৰেষ্টটো মোৰ আৰু বেছি বাঢ়িল আৰু তাৰপিছত মই তাতেই মই নামঘৰতে আৰু কুন্তি হৈছিলোঁ, কুন্তি দেৱী হৈছিলোঁ পঞ্চপাণ্ডৱৰ মাতৃ, সেইটোতো মোক সকলোৱে ভাল পালে। তেনেকৈ মই প্ৰথম ৰয়েল ড্ৰামা কৰিছিলোঁ আৰু তাৰপিছত প্ৰথম মই সামাজিক নাটক কৰিছিলোঁ, সেয়া হৈছিল নিসংগ নায়ক বুলি, ৰাধেশ্যাম কলিতাৰ পৰিচালনা, তাত মই নিগেটিভ ৰোল এটা কৰিছিলোঁ আৰু ভগৱানৰ কৃপাত সেইটো ৰোল সকলো ৰাইজে ইমান ভাল পালে, তাৰপিছৰ পৰা মই অভিনয়ৰ কাৰণে পাগল। তাৰপিছৰ পৰা মোৰ কেৱল এটাই কথা যে নাটক মোৰ জীৱন, নাটকৰ কাৰণে মই যি কি কৰিব পাৰোঁ আৰু তেনেকৈ মোৰ আৰম্ভ হৈছিল। সেয়াই বহুত বহুত ধুনীয়া এটা অভিজ্ঞতা, বহুত ধুনীয়া অনুভৱ আৰু মানুহৰ সঁহাৰি পালে আৰু বেছি ভাল লাগে সেই কামটোত আগবাঢ়ি যাবলৈ, গতিকে তেনেকৈ আৰম্ভ হৈছিল।
1: হয় নিশ্চয়কৈ, খুব ভাল লাগিলে জানিব পাৰি। বৰ্তমানলৈ কৰা অভিনয়ত চৰিত্ৰ বহুকেইটাই কৰা গৈছে, গতিকে সকলোতকৈ ভাল লগা বা সকলোতকৈ স্মৰণীয় বুলি যদি সোধা যায় চৰিত্ৰ কোনটো আছিলে?
0: মোৰ যেতিয়া মই প্ৰথম সামাজিক নাটক কৰিছিলোঁ যোনটোৰ পৰা মই বহুত বেছি সাহস পালোঁ বা অভিনয়ৰ কাৰণে মোৰ ইণ্টাৰেষ্ট আৰু বেছি বাঢ়ি গ'ল, সেইটো আছিল নেগেটিভ ৰোল এটা আৰু সেইটো মোৰ কাৰণে খুবেই বেছি ভাল লগা এটা, কাৰণ সেইটো সময়ত মই ইমান জনা নাছিলোঁ, আজি যিমানখিনি হয়তো জানিব পাৰিছোঁ সেইটো সময়ত মই ইমান জনা নাছিলোঁ। কিন্তু নাজানিও যেতিয়া এটা বস্তু ভালকৈ কৰিব পাৰিছোঁ আৰু মানুহৰ পৰা ভাল এটা ৰেছপঞ্চ পাইছোঁ, গতিকে সেইটো চৰিত্ৰ খুবেই মোৰ কাৰণে বহুত প্ৰিয়। আৰু আছে বহুতো চৰিত্ৰ, মই ভাবোঁ যে অভিনেত্ৰী হিচাপে প্ৰত্যেকটো চৰিত্ৰ তেওঁলোকে ভালকৈ কৰিব লাগে আৰু ভাৰ্চেটিলিটি এটা থাকে, সেইটো মই ভাবোঁ যে ময়ো কৰা উচিত আৰু মই আজিলৈকে কৰিছোঁ। মই কৰুণ কৰিছোঁ, নেগেটিভ কৰিছোঁ, লগতে ষ্ট্ৰেইট ফৰৱাৰ্ডৰ যোনবোৰ থাকে সংলাপ সেইবোৰো মই কৰিছোঁ, কিন্তু সকলোতকৈ ভাল লগা হৈছে মোৰ সেই নিগেটিভ ৰোলৰ চৰিত্ৰটো।
1: আপোনাৰ এটি সংলাপ শুনিব বিচাৰিম।
0: নিশ্চয়, মই যিহেতুকে ক'লোঁ মই নিগেটিভ ৰোলৰ সংলাপবোৰ খুবেই বেছি ভাল পাওঁ, গতিকে তাৰে তেনেকুৱা ধৰণৰ এটা মই ক'ব বিচাৰিছোঁ।
1: ঠিক আছে।
0: মোক ইমান ঘৃণাৰে চাব নালাগে, তোমাৰ চকুৰ কোপনিটোৱে কৈছে যে তুমি মোৰ পৰা নহয়, আচলতে নিজৰ পৰাজয়ৰ পৰাহে ভয় খাইছা। তুমি ভাবিছিলা নহয় ৰাগিনী সৰল মৰমীয়াল, আচলতে এই সৰলতা মোৰ মুখাহে আছিল, যিখন মুখাৰ আঁৰত মই তোমালোকৰ প্ৰতিটো দুৰ্বলতাৰ হিচাপ ৰাখিছিলোঁ। মানুহে কয় যি সিঁচিব তাকেই পাব, আৰু মই বিষ সিঁচিছিলোঁ, কাৰণ মই জানিছিলোঁ এই জগতত মিঠা কথা কোৱা মানুহবোৰ সদায় তলত থাকে, আৰু তুমিতো জানাই মই ওপৰলৈ উঠিব বিচাৰোঁ, আৰু তাৰ বাবে যদি কাৰোবাৰ বুকুত ভৰি থৈ মই আগুৱাব লাগে তেন্তে মই সেয়া 100 বাৰ কৰিম। মই ভাগ্যৰ ওপৰত বিশ্বাস নকৰোঁ জানা,

0: মই চাতুৰ্যৰ ওপৰত বিশ্বাস কৰোঁ। মই দেখিছিলোঁ কেনেকৈ মোৰ এই হাত দুখনেৰে তোমালোকৰ গোটেই সাম্ৰাজ্যখন তিল তিলকৈ শেষ কৰিছিলোঁ। অথচ তোমালোকে একো গমেই নাপালা মোৰ মমতাৰ অভিনয় ইমান নিভাজ আছিলনে যে চিকাৰীয়ে নিজেই নিজৰ ডিঙিটো ফাণ্ডত সুমুৱাই দিলে। এৰা, মনত ৰাখিবা, মই অকল জুই নহয়, মই সেই বতাহ যিয়ে জুইক নুমুৱাবও পাৰে আৰু ডপ ডপকৈ জ্বলাই তুলিবও পাৰে। গতিকে এতিয়া চকুলোটুকি নিজৰ ভাগ্যক দোষ দিয়াগৈ, কাৰণ এই খেলখনৰ ৰাণী মই আগতেও আছিলোঁ আৰু এতিয়াও ময়েই।
1: খুব ভাল লাগিলে সঁচাকৈ, প্ৰত্যেকটো চৰিত্ৰত ইমান ধুনীয়াকৈ সোমাই যোৱা গৈছে, মানে খুব ভাল লাগিলে। মঞ্চৰ অভিনয় আৰু কেমেৰাৰ অভিনয়, কেমেৰা সন্মুখৰ অভিনয়, দুয়োটাৰ মাজত কি পাৰ্থক্য?
0: দুয়োটাৰ মাজত মই যেতিয়া প্ৰথমবাৰ কৰিছিলোঁ আকাশ পাতালৰ পাৰ্থক্য পাইছিলোঁ। মই বিশেষভাৱে অন ষ্টেজ কৰিছোঁ, মই যদিও অন কেমেৰা কৰিছোঁ, মই ৰেঙনিত কৰিছিলোঁ বাউলী ফাগুন নামৰ এটি খণ্ডত, আৰু মিউজিক ভিডিঅ' দুটাত মই কৰিছিলোঁ তেনেকৈ, য'ত মই এটাত অভিনয় কৰিছিলোঁ নিজেই আৰু নিজেই কণ্ঠদান কৰিছিলোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিকি কলিতা, তেওঁৰ লগত মই গীতটি পৰিৱেশন কৰিছিলোঁ। আৰু প্ৰথম যেতিয়া মই অন কেমেৰা গৈছিলোঁ, মই ডাইলগবোৰ কেৱল যেনেকৈ মঞ্চত কয় সেইটো হিচাপতহে কৈছিলোঁ, আৰু মই সেইটো কাৰণে গালিও খাইছিলোঁ ডাইৰেক্টৰৰ পৰা। মোক কৈছে তুমি টানি টানি নক'বা কথাবোৰ, কাৰণ আমাৰ নাটকত বস্তুবোৰ অলপমান টানি টানি ক'বলগীয়া হয় আৰু অন কেমেৰাত ডিৰেক্ট হয় বস্তুবোৰ। গতিকে সেইটো এটা বহুত ডাঙৰ ডিফাৰেন্স মই পাইছিলোঁ, আৰু মুখৰ এক্সপ্ৰেশ্যনটোৰ কথা আহি পৰে, দুয়োটা গোটেইখিনি বহুত বেলেগ হয়, এটাত বহুত বেছি লাগে, এটাত বহুত নিউট্ৰেল লাগে। গতিকে সেইটোও বহুত শিকিবলৈ পালোঁ আৰু তাৰ পিছৰ পৰাই জানিলোঁ কেনেকৈ ক'ত কি কৰিব লাগে, কাৰণ মই যিহেতুকে ভাওনাও কৰোঁ, ভাওনাৰ যোনটো এটা ৰস হয় সেইটো এটা বহুত বেলেগ ধৰণৰ হৈ যায় আৰু অন কেমেৰা টোটেলি বেলেগ হৈ যায় আৰু সামাজিক নাটকবোৰতো বহুত বেলেগ হৈ যায়। গতিকে তিনিওটা স্থানতে মই থাকি যেতিয়া চালোঁ, বহুত বেলেগ ধৰণৰ অনুভৱ মই তিনিওটাতে পাইছোঁ।
1: সেইটো কাৰণে মই প্ৰশ্নটো কৰিছোঁ, কাৰণ ভাওনা, নাটক আৰু কেমেৰাৰ
0: হয়
1: গোটেইকেইটাই অকণমান বেলেগ বেলেগ
0: হয়।
1: হয়, খুব ভাল লাগিলে। বৰ্তমানৰ সময়ত অভিনয়ৰ জগতখনত নিজৰ পৰিচয় গঢ়ি তোলাটো কিমান কঠিন বুলি ভাবা, যিহেতু তুমি উঠি অহা প্ৰজন্মই, তুমিও বহুখিনি কষ্ট কৰি আছা বা বহুতে বহুখিনি অসুবিধাৰ সন্মুখীন হোৱাও দেখা যায়, তেনে ক্ষেত্ৰত কি ক'বা?
0: এইটো ক্ষেত্ৰত আচলতে আগবাঢ়ি যাবলৈ হ'লে বহুত কষ্টৰ প্ৰয়োজন, ষ্ট্ৰাগলিং বুলি যোনটো কয়, সেইটো ময়ো আজিও কৰি আছোঁ আৰু মোৰ দৰে বহুত বহুত অভিনেত্ৰী তেওঁলোকেও কৰি আহিছে। গতিকে এইটো জগতত যদি নিজৰ পৰিচয় এটা বনাব লাগে তেতিয়াহ'লে প্ৰথম কথা কষ্ট, আৰু প্ৰত্যেকটো স্থানতে গৈ তেওঁলোকে মানুহৰ লগত পৰিচিত কৰিব লাগিব নিজকে আৰু জানিব লাগিব, তেনেকৈ কিবা এটা ভাল কৰিব লাগিব যাৰ কাৰণে তেওঁলোকে সেই কামটোত আগবাঢ়ি যাব পাৰিব, বা ডাইৰেক্টৰ হওক প্ৰডিউচাৰ হওক তেওঁলোকে সেই অভিনেত্ৰী বা অভিনেতাসকলক আগবঢ়াই নিব পাৰিব। গতিকে এইটো সকলোতকৈ গুৰুত্বপূৰ্ণ, তেওঁলোকে কিমানখিনি আগবাঢ়িছে, কিমানখিনি জ্ঞান আহৰণ কৰিছে আৰু কিমানখিনি কষ্ট কৰিছে। আজিকালি বহুত মানুহে অভিনয় কৰে, বহুতে অভিনয় কৰি আহিছে, কিন্তু কিছুমানৰ মাজত হয়তো সেই ভোকটো আছে আৰু কিছুমানৰ মাজত সেইটো নাই। হয়তো কিছুমানে এনেই কৰে আৰু কিছুমানে বহুত কৰে, কিছুমান কিবা এটা ক্ষেত্ৰত যদি নাপায় কান্দি বহুত অৱস্থা বেয়া কৰি পেলায়। গতিকে তেনেকুৱা বহুত কষ্ট কৰা মানুহ মই দেখিছোঁ, মই নিজেও এটা সময়ত বহুত বেছি কান্দিছিলোঁ। গতিকে নিজে কিবা এটা ভাল স্থানত উপস্থিত হোৱাটো খুবেই প্ৰয়োজনীয়, যাৰ বাবে সকলোৱে আপোনাৰ পৰিচয়টো পাব। গতিকে সেয়াই মই ভাবোঁ।
1: অভিনয়ক লৈ ভৱিষ্যত পৰিকল্পনা কি?
0: যেতিয়াৰ পৰা মই অভিনয়ৰ লগত জড়িত থাকিলোঁ, তাৰ পিছৰ পৰাই মই যেতিয়া গম পালোঁ যে মই কৰিব পাৰিম বা মানুহৰ পৰা সেইখিনি সঁহাৰি পালোঁ, তেতিয়াৰ পৰাই মোৰ এটাই সপোন যে এগৰাকী ভাল অভিনেত্ৰী হ'ম, সকলো মানুহে গোটেই অসমে মোক চাব, অসমে মোক ভাল পাব, মোৰ কামক ভাল পাব। গতিকে মই বিচাৰিম ভৱিষ্যত মই যাতে এগৰাকী ভাল অভিনেত্ৰী হ'ব বিচাৰোঁ, হ'বলৈ পাৰোঁ, আৰু তাৰ কাৰণে যিমানখিনি কষ্ট কৰিব লাগে মই কৰি আহিছোঁ আৰু আগলৈকেও ভালেখিনি কষ্ট কৰি যাম। গতিকে মোৰ এটা সপোন, আশা, হয়তো এইটো পূৰণ হ'ব কেতিয়াবা, গতিকে তাৰে মই পৰিকল্পনা কৰোঁ।
1: হয়, নিশ্চয়কৈ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আমি প্ৰায় অনুষ্ঠানৰ শেষত আহি উপনীত হৈছোঁ, শেষত কিবা এটি শুনিব বিচাৰিম।
0: নিশ্চয়, আপুনি ভাবিছে মই আপোনাক ক্ষমা খুজিম? আপুনি ভাবিছে আপোনাৰ প্ৰতিটো কঠোৰ শব্দত মই মোৰ মূৰটো দোৱাই দিম? যদি সেয়াই ভাবিছে তেন্তে আপুনি

0: আজিও চিনি পোৱা নাই। সিমান দিনে মই যি মৌনতা পালন কৰিছিলোঁ সেয়া মোৰ দুৰ্বলতা নাছিল, সেয়া আছিল মোৰ সহনশীলতাৰ শেষ সীমা। আপোনালোকে নাৰীক কি বুলি ভাবে? এটা কাঠ পুতলা নহয় জানো? যিমান জোৰে সূতা টানিব সিমানে আমি নাচিব লাগিব। কিন্তু মনত ৰাখিব, যেতিয়া সূতাডাল ছিঙি যাব সেই কাঠ পুতলাটো আৰু আপোনাৰ হাতত কাহানিও নাথাকে। সেইদিনা তাই নিজৰ ভৰিত নিজেই থিয় হ'ব। আৰু আজি মোৰ সেই সূতাডাল ছিঙি গৈছে। মোক জুই বুলি নাভাবিব, কাৰণ জুইক পানীৰে নমুৱাব পাৰি। মই হ'লোঁ সেই পোহৰ যাক আপুনি কেতিয়াও মুঠিত ধৰি ৰাখিব নোৱাৰে। আপুনি মোৰ দুৱাৰ বন্ধ কৰিব পাৰে, কিন্তু এই মোৰ মুক্ত আকাশখনক কেতিয়াও নোৱাৰে। আজিৰ পৰা মই আপোনাৰ পৰিচয়েৰে জনাজাত নহওঁ। মই মোৰ নিজৰ এক সুকীয়া ইতিহাস লিখিম, আৰু তাত থাকিব কেৱল মোৰ নিজৰ সিদ্ধান্ত। মই ভয় নকৰোঁ, কাৰণ যি মানুহে নিজৰ অস্তিত্বৰ বাবে যুঁজিবলৈ শিকে তেওঁৰ হেৰুৱাবলৈ আন একোৱেই নাথাকে। গতিকে এতিয়া আপুনি যিমান পাৰে মোৰ বিৰুদ্ধে বিষোদগাৰ কৰক, কিন্তু মোৰ এই যাত্ৰা আৰম্ভ হৈছে। মই আৰু কাহানিও এই যাত্ৰাত থমকি নৰওঁ।
1: ইমানপুৰ শ্ৰোতাসকলে নপ্ৰতিভা অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। অনুষ্ঠানটি আগধৰি আগবঢ়ালে শ্ৰুতি ডেকাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 66গৰাকী বিশিষ্ট ব্যক্তিক আজি পদ্ম বঁটা প্ৰদান, বিধানসভাৰ অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি, আৰু দুসপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5জন লোকক পদ্ম বিভূষণ, 13জনক পদ্মভূষণ আৰু 113জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131জন লোকলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেকথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে গোবিন্দ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। বিধানসভাৰ ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈকে ধৰি আন কেইবাগৰাকীও বিধায়কে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক

প্ৰস্তাৱ সন্দৰ্ভত সংশোধনীৰ প্ৰস্তাৱ উত্থাপন কৰে। বিধানসভাত আজি মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ উত্থাপন কৰিব। 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিন আবেদনৰ বিৰোধিতাৰে যুক্তি প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে যোৱা 22 মে'ত অনুষ্ঠিত শুনানিত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই শ্যামকান্ত মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। শুনানিকালত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰে নিযুক্তি প্ৰদান কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰো উপস্থিত থাকিব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে দশম শ্ৰেণীৰ পৰীক্ষাৰ উত্তৰ বহীৰ স্কেন কৰা প্ৰতিলিপি লাভৰ দিন আৰু এদিনলৈ আজিলৈ বৃদ্ধি কৰিছে। পৰিষদে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ বাবে যাতে পৰ্যাপ্ত সময় লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ বহী পুনৰীক্ষণৰ বাবে আবেদন গ্ৰহণৰ দিন শীঘ্ৰে প্ৰকাশ কৰা হ'ব বুলিও পৰিষদে জানিবলৈ দিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আসোঁৱাহমুক্ত পুনৰ মূল্যায়ন সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEক সহায় কৰিবলৈ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাছ আৰু কানপুৰৰ অধ্যাপক তথা প্ৰযুক্তি বিশেষজ্ঞৰ এটা দলক নিয়োগ কৰাৰ নিৰ্দেশ দিছে। CBSEৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কীয় পৰ্টেলত শিক্ষাৰ্থী তথা অভিভাৱকসকলে উত্থাপন কৰা বিভিন্ন আপত্তি তথা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান IIT বিশেষজ্ঞ দলটোৱে সমস্ত প্ৰক্ৰিয়াৰ প্ৰায়োগিক বিকাশ কৰাৰ লগতে পৰ্টেলটোৰ স্থিৰতা তথা ছাৰ্ভাৰৰ কাম কাজ বিশেষভাৱে পৰীক্ষা কৰিব। অহা 28 মে'ত হ'বলগীয়া স্নাতক মহলাৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা CUET UG স্থগিত ৰখা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA ঈদ উজ জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। যিকোনো তথ্যৰ বাবে ছাত্ৰ ছাত্ৰীসকলে NTAৰ হেল্পলাইন নম্বৰ 011-4075-9000 অথবা CUET UGINT.AC.IN যোগাযোগ কৰিব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-11-7800 ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা MyGov মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত কল দি লাভ কৰা SMSৰ লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। পশ্চিম এছিয়াৰ উদ্বেগজনক পৰিস্থিতিৰ মাজতে বাৰ্ষিক 5-দিনীয়া হজযাত্ৰা আজি আৰম্ভ হৈছে। ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ 16 লাখৰো অধিক লোকে পবিত্ৰ চহৰ মক্কাৰ পৰা ছৌদি আৰৱৰ মিনালৈ যাত্ৰা আৰম্ভ কৰিছে। হজযাত্ৰীসকলে আজি নিশা মিনাত কটাব আৰু কাইলৈ পুৱা হজৰ প্ৰাৰ্থনাৰ বাবে যাব। চলিত বৰ্ষৰ হজযাত্ৰাত ভাৰতৰ পৰা প্ৰায় 1,75,000ৰো অধিক যাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। দুসপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাইছে। এই অনুসৰি পেট্ৰলৰ প্ৰতি লিটাৰত 2.61 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 2.71 টকা বৃদ্ধি পাইছে। এই সংশোধিত মূল্যৰ ফলত বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 102.12 টকা আৰু ডিজেলৰ মূল্য 95.20 টকা হৈছে। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 105.74 টকা আৰু ডিজেলৰ মূল্য 97.23 টকা হৈছে। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত দুটা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুনৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব। উল্লেখযোগ্য যে দেশৰ অন্যান্য ঠাইসমূহত ইতিমধ্যে যোৱা 1 এপ্ৰিলত লোকপিয়ল আৰম্ভ হৈছে। দেশৰ 1600
আৰু স্বৰাজ উত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক

0: আস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰো ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত 30 লাখৰো অধিক গণনা কৰ্মী, পৰ্যবেক্ষক আৰু অন্য বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে 16 ভাষাত তথ্য দিব পাৰিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায় অহা বছৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। এই পৰ্যায়ত বয়স, লিংগ, বৃত্তি, সাক্ষৰতা আৰু জাতিগত সবিশেষকে ধৰি ব্যক্তিগত তথ্য আহৰণ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল 2017ৰ বাবে 11,817 কোটি টকাৰো অধিক পৰিমাণৰ পুঁজিত অনুমোদন দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ KL ৰাহুলে সৰ্বাধিক 60 ৰাণ কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 18 অভাৰ 4টা বলতে 2টা উইকেট হেৰুৱাই 163 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দিল্লীৰ হৈ 3টা উইকেট দখল কৰা কুলদীপ যাদৱক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে কালি ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 30 ৰাণত পৰাস্ত কৰি প্লে অফত প্ৰৱেশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 66গৰাকী বিশিষ্ট ব্যক্তিক আজি পদ্ম বঁটা প্ৰদান। বিধানসভাৰ অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি আৰু 2 সপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু নিবেদন কৰিছো গীত আৰু গজল অনুষ্ঠানটিৰ। অনুষ্ঠানৰ আৰম্ভণিতে এয়া সোনু নিগম।

শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। গীত আৰু গজালৰ অনুষ্ঠানত এইবাৰ অলকা য়াগ্নিক আৰু হৰিহৰণ।

গীত আৰু গজল অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এইখিনিতে এটি অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। কাইলৈ দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয় যোগাভ্যাসেৰে সৌন্দৰ্য চৰ্চা। শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থাকিব যোগ বিশেষজ্ঞ দীপিকা কলিতা। অনুষ্ঠানৰ আঁত ধৰিব পৰিণীতা শইকীয়াই।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আগবঢ়াইছোঁ সুৰৰ কৰণি। অনুষ্ঠানৰ আৰম্ভণিতে শুনক কুমাৰী নিৰুপমা হাজৰিকা আৰু কমল চৌধুৰীৰ দ্বৈত কণ্ঠৰীতি গীত। গীতৰ কথা আৰু সুৰ বিষ্ণুৰাভাৰ।

কুমাৰী নিৰুপমা হাজৰিকা আৰু কমল চৌধুৰীৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আৰু সুৰ আছিল বিষ্ণুৰ আভাৰ। সুৰৰ কৰণী অনুষ্ঠানত এতিয়া শুনক নিৰ্মল মজুমদাৰৰ কণ্ঠৰ এটি গীত, গীতিকাৰ অনিল ৰায়চৌধুৰী।

অনিল ৰায়চৌধুৰীৰ কথাৰে নিৰ্মল মজুমদাৰৰ কণ্ঠৰ গীতটি শুনিলে। সুৰৰকৰণি অনুষ্ঠানত এইবাৰ শুনক জ্ঞানদা কাকতি আৰু জ্যোতিৰ্ময় কাকতিৰ দ্বৈত কণ্ঠৰীতি গীত।

জ্ঞানদা কাকতি আৰু জ্যোতিৰ্ময় কাকতিৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। সুৰৰ কৰণী অনুষ্ঠানত এইবাৰ শুনক দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ দ্বৈতকণ্ঠৰ আনিটি গীত।

দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। সুৰৰ পুৰণি অনুষ্ঠানত এইবাৰ শুনক পুৰুষোত্তম দাস, মুকুল বৰুৱা আৰু দীনেশ দত্তৰ কণ্ঠৰ এটি গীত, ৰচনা পুৰুষোত্তম দাসৰ।

পুৰুষোত্তম দাস, মুকুল বৰুৱা আৰু দীনেশ দত্তৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনক কুমাৰী উষা বৰদলৈৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ক্ষীৰদা বিষয়াৰ।

ক্ষীৰোদা বিষয়াৰ কথাৰে কুমাৰী উষা বৰদলৈৰ কণ্ঠৰ গীতটি শুনিলে। সুৰৰকৰণী অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অমিয় মোহন দাসৰ কণ্ঠৰ এটি গীত।

মমিমোহন দাসৰ কণ্ঠৰ গীতটি শুনিলে। সুৰৰ কৰণী অনুষ্ঠানত এইবাৰ শুনক পাৰ্ভিন চুলতানাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ পদ্ম বৰকটকী।

পদ্ম বৰকটকীৰ কথাৰে পাৰ্বিন চুলতানাৰ কণ্ঠৰ গীতটি শুনিলে। সুৰকৰণী অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বীৰেণ দত্তৰ কণ্ঠৰ এটি গীত, গীতিকাৰ নৱ বৰুৱা।

নিত্যানন্দ ডেকাৰ কণ্ঠৰ আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক পণ্ডিত ভি জি যোগৰ ভায়লিন বাদনত ৰাগ সুদ সাৰংগ।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভিজি যোগৰ ভায়লিন বাদনত ৰাগ সুত সাৰং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এখন বৈঠক কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব। বহুবিবাহ নিষিদ্ধকৰণ আৰু লিভ ইন সম্পৰ্কৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰাৰ প্ৰস্তাৱেৰে অসম বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হৈছে। CBSEয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ উত্তৰ বহী স্কেন কৰা প্ৰতিলিপি ডাউনলোড কৰাৰ সময়সীমা আৰু এদিনলৈ অৰ্থাৎ আজিৰ দিনটোলৈ বৃদ্ধি কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক আৰু ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে। ৰাজস্থানৰ দলটো প্লে অফ পৰ্যায়লৈ উন্নীত হৈছে। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্মবিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5গৰাকী ব্যক্তিৰ নাম পদ্মবিভূষণ বঁটাৰ বাবে, 13গৰাকীৰ নাম পদ্মভূষণ আৰু 113গৰাকী ব্যক্তিৰ নাম পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131গৰাকী ব্যক্তিৰ নাম পদ্ম বঁটাৰ বাবে বাছনি কৰা হৈছিল। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতিবছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ প্ৰতি স্বীকৃতি হিচাপে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেখথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এখন বৈঠক কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব। অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱং, জাপানৰ বিদেশ মন্ত্ৰী টোশি মিৎসু মটেগি আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ই এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে এই বৈঠকত অধ্যক্ষতা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত জানিবলৈ দিয়া মতে, বৈঠকত অংশগ্ৰহণকাৰী নেতাসকলে অগ্ৰাধিকাৰ ভিত্তিক অঞ্চলসমূহৰ স্কোৱাড সহযোগিতাৰ বিষয়ৰ অগ্ৰগতি তথা যৌথভাৱে গ্ৰহণ কৰা অভিযানসমূহৰ অৱস্থাৰ লগতে সংশ্লিষ্ট দেশসমূহৰ পাৰস্পৰিক স্বাৰ্থজড়িত আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহক লৈ মত বিনিময় কৰিব। কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বেলুচিস্তান লিবাৰেশ্যন আৰ্মীক ভাৰতে সমৰ্থন জনোৱাৰ সন্দৰ্ভত বক্তব্য আগবঢ়োৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা বাতৰিৰ সত্যতা অস্বীকাৰ কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য নিৰীক্ষণ গোটে এই বাতৰিক সম্পূৰ্ণৰূপে ভুৱা বুলি অভিহিত কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এনেধৰণৰ কোনো বক্তব্য আগবঢ়োৱা নাই বুলি গোটটোৱে জানিবলৈ দিছে। চৰকাৰে এনেধৰণৰ ভুৱা বাতৰিৰ ক্ষেত্ৰত জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে বাতৰিৰ সত্যতা সন্দৰ্ভত নিশ্চিত হোৱাৰ পাছতহে এনে বাতৰি শ্বেয়াৰ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। এই বিধেয়কৰ জৰিয়তে বহুবিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ ইন সম্পৰ্কত থকা লোকসকলৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে। অৱশ্যে ৰাজ্যখনত বসবাস কৰি থকা অনুসূচিত জনজাতিৰ লোকসকলক এই বিধেয়কে সামৰি নল'ব।

বিবাহৰ ক্ষেত্ৰত পুৰুষৰ ন্যূনতম বয়স 21 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 18 বছৰ নিৰ্ধাৰণ কৰাৰ লগতে বহুবিবাহ নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। আনহাতে আইনী অধিকাৰৰ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিধেয়কত বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈকো বিচৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই আজি সদনত এই বিধেয়ক উত্থাপন কৰে। ইয়াৰ জৰিয়তে অসম উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ ভিতৰত এই বিধেয়ক উত্থাপন কৰা প্ৰথমখন আৰু দেশৰ ভিতৰত তৃতীয়খন বিজেপি শাসিত ৰাজ্য হিচাপে পৰিগণিত হ'ল। উল্লেখযোগ্য যে চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰিত সংকল্প পত্ৰত বিজেপিয়ে অসমত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল। যোৱা 13 মেত অনুষ্ঠিত ৰাজ্য মন্ত্ৰীসভাৰ বৈঠকত এই বিধেয়কখনত অনুমোদন জনোৱা হৈছিল। গৃহমন্ত্ৰী অমিত শ্বাহে আজি মহান বিপ্লৱী নেতা ৰাসবিহাৰী বসুৰ জয়ন্তীত নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে নেতাগৰাকীৰ অসামান্য সাংগঠনিক প্ৰতিভাই দেশৰ স্বাধীনতা আন্দোলনক নতুন গতি প্ৰদান কৰিছিল। শ্ৰীশ্বাহে কয় যে আজাদ হিন্দ ফৌজ আৰু ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগৰ অন্যতম প্ৰতিষ্ঠাপক শ্ৰী বসুৱে গদৰ আন্দোলনৰ সময়ত ভাৰতৰ জনসাধাৰণক একগোট কৰাৰ বাবে নেতৃত্ব গ্ৰহণ কৰিছিল। এই মহান নেতাগৰাকীৰ নেতৃত্বই স্বতন্ত্ৰতা যে প্ৰতিগৰাকী দেশবাসীৰ অটল সংকল্প সেই কথাক প্ৰমাণ কৰিছিল। গৃহমন্ত্ৰী শ্ৰীশ্বাহে কয় যে ৰাষ্ট্ৰই এই বিপ্লৱী নেতাগৰাকীৰ অদম্য সাহস আৰু মাতৃভূমিৰ প্ৰতি থকা তেওঁৰ সমৰ্পণক সদায় স্মৰণ কৰিব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSE দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ উত্তৰ বহী স্কেন কৰা প্ৰতিলিপি ডাউনলোড কৰাৰ সময়সীমা আৰু এদিনলৈ অৰ্থাৎ আজিৰ দিনটোলৈ বৃদ্ধি কৰিছে। পৰিষদে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে উত্তৰ বহীৰ প্ৰতিলিপি সংগ্ৰহ কৰাৰ বাবে যাতে পৰ্যাপ্ত সময় লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ বহীৰ পুনৰীক্ষণৰ বাবে আবেদন গ্ৰহণৰ দিন শীঘ্ৰেই প্ৰকাশ কৰা হ'ব বুলিও পৰিষদে জানিবলৈ দিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আসোৱাহমুক্ত পুনৰ মূল্যায়ন সুনিশ্চিত কৰাৰ উদ্দেশ্যে CBSEক সহায় কৰিবলৈ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান IIT মাদ্ৰাজ আৰু কানপুৰৰ অধ্যাপক তথা প্ৰযুক্তি বিশেষজ্ঞৰ এটা দলক নিয়োগ কৰাৰ নিৰ্দেশ দিছে। CBSEৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কীয় পৰ্টেলত শিক্ষাৰ্থী তথা অভিভাৱকসকলে উত্থাপন কৰা বিভিন্ন আপত্তি তথা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ বিশেষজ্ঞৰ দলটোৱে সমস্ত প্ৰক্ৰিয়াৰ প্ৰায়োগিক বিকাশ সাধন কৰাৰ লগতে পৰ্টেলটোৰ স্থিৰতা তথা ছাৰ্ভাৰৰ কাম কাজ বিশেষভাৱে পৰীক্ষা কৰিব। অহা 28 মেত হ'বলগীয়া স্নাতক মহলাৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা CUET UG স্থগিত ৰখা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA ঈদুজ্জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। যিকোনো তথ্যৰ বাবে ছাত্ৰ ছাত্ৰীসকলে NTAৰ হেল্পলাইন নম্বৰ 0114075900ৰ সহায় ল'ব পাৰিব। দেশত দুসপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাইছে। সেই অনুসৰি পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 2.61 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 2.71 টকা বৃদ্ধি কৰা হৈছে। এই সংশোধিত নিৰীখৰ ফলত বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 102.12 টকা আৰু ডিজেলৰ মূল্য 95.20 টকা হৈছে। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 105.74 টকা আৰু ডিজেলৰ মূল্য 97.23 টকা হৈছেগৈ। পশ্চিম এছিয়াৰ উদ্বেগজনক পৰিস্থিতিৰ মাজতে বাৰ্ষিক 5-দিনীয়া হজ যাত্ৰা আজি আৰম্ভ হৈছে। ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ 16 লাখৰো অধিক লোকে পবিত্ৰ চহৰ মক্কাৰ পৰা ছৌদি আৰবৰ মিনালৈ যাত্ৰা আৰম্ভ কৰিছে। হজযাত্ৰীসকলে আজি নিশা মিনাত কটাব আৰু কাইলৈ পুৱা হজৰ প্ৰাৰ্থনাৰ বাবে যাব। চলিত বৰ্ষৰ হজ যাত্ৰাত ভাৰতৰ পৰা 1,75,000ৰো অধিক যাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ফিলিপাইনছৰ পাম্পাংগা প্ৰদেশত এঞ্জেল চহৰত এটা অট্টালিকা খহি পৰাৰ ফলত 4 জন লোকৰ মৃত্যু হয়। উদ্ধাৰকাৰী দলে এতিয়াও সন্ধানহীন 17 গৰাকী ব্যক্তিৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। সংশ্লিষ্ট কৰ্তৃপক্ষই জনোৱা মতে ধ্বংসস্তূপৰ মাজৰ পৰা ইতিমধ্যে 26 জন লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰে 10 জনক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে যোৱা শনিবাৰে নিশা অঞ্চলটোত অহা প্ৰবল বৰষুণ আৰু ধুমুহাৰ ফলতে এই শোকাবহ ঘটনাটো সংঘটিত হয়। কৰ্তৃপক্ষই জনোৱা মতে প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে। সাৱধানতা হিচাপে দাঁতিকাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণক আন স্থানলৈ স্থানান্তৰ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্সত অনুষ্ঠিত

0: খেলত দেল্হি কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে কালি ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 30 ৰাণত পৰাস্ত কৰি প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰে। প্ৰতিযোগিতাত প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 205 ৰাণ কৰে। প্ৰত্যুত্তৰ 206 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি মুম্বাই দলটোৱে 20 অভাৰত 9টা উইকেট হেৰুৱাই 175 ৰাণতে সন্তুষ্ট থাকিবলগীয়া হয়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এখন বৈঠক কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব। বহুবিবাহ নিষিদ্ধকৰণ আৰু লিভ ইন সম্পৰ্কৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰাৰ প্ৰস্তাৱেৰে অসম বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক আৰু ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে। ৰাজস্থানৰ দলটো প্লে অফ পৰ্যায়লৈ উন্নীত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এইখিনিতে এটি অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে আজিৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে লোকগীত শুনিছে গীতুমণি বৰাৰ কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। বিধানসভাত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈকে ধৰি আন কেইবাগৰাকীও বিধায়কে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে। বিধানসভাত আজি মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ উত্থাপন কৰিব। 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি গোটাৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। অসম লোকপিয়ল সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত, মুখ্য লোকপিয়ল বিষয়া, ৰাজ্যিক নডেল বিষয়া, সকলো জিলাৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে 2027 বৰ্ষৰ লোকপিয়ল আৰু প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে পৰিচালনা কৰা হ'ব আৰু ইয়াক গৃহতালিকা, গৃহপিয়ল আৰু জনসংখ্যা গণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। প্ৰথম পৰ্যায়ৰ জৰিয়তে সংগৃহীত তথ্যই সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰামাঞ্চল, নগৰাঞ্চল, গৃহ নিৰ্মাণ, আন্তঃগাঁথনি আৰু মৌলিক সেৱা প্ৰদানৰ বাবে পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক যথেষ্ট সহায় কৰিব। গৃহতালিকা আৰু গৃহপিয়লৰ জৰিয়তে সংগৃহীত নৱীকৃত আৰু প্ৰাথমিক তথ্যসমূহে সমগ্ৰ ৰাজ্যতে বানপ্ৰৱণ অঞ্চল, নগৰ সম্প্ৰসাৰণ, চাহ বাগিচা অঞ্চল, জনজাতীয় অঞ্চলৰ বাবে উন্নত পৰিকল্পনা আৰু বিভিন্ন সামাজিক খণ্ডৰ আঁচনি ৰূপায়ণত সহায় কৰিব। আনহাতে গৃহ আৰু পৰিয়ালৰ সুবিধাসমূহৰ সঠিক তথ্যই ৰাজ্যিক গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ উভয়তে গৃহ নিৰ্মাণ, খোৱাপানী, শৌচালয়, বিদ্যুৎ আৰু ডিজিটেল সংযোগৰ সৈতে জড়িত কাম কাজসমূহ ভালদৰে ৰূপায়ণ কৰাত যথেষ্ট সহায়ক হ'ব। ৰাজ্য চৰকাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় সময়সূচী 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ সময়সীমা নিৰ্ধাৰণ কৰি অধিসূচনা জাৰি কৰিছে। অসমত প্ৰথম পৰ্যায়ৰ বাবে স্বগণনা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ চৰকাৰী পৰ্টেলৰ জৰিয়তে উপলব্ধ হ'ব। দেশৰ আন কেন্দ্ৰীয় শাসিত ৰাজ্য অঞ্চলৰ লগতে অসমতো 2027 চনৰ ফেব্ৰুৱাৰী মাহত জনসংখ্যা গণনা কৰা হ'ব। আজিৰ বৈঠকত ক্ষেত্ৰ পৰিচালনা, প্ৰশিক্ষণ, ডিজিটেল আন্তঃগাঁথনি, পৰ্যবেক্ষণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচী চলোৱাৰ বাবে অসমৰ পৰা 2জন ৰাষ্ট্ৰীয় প্ৰশিক্ষক নিৰ্বাচিত কৰা হৈছে। ৰাজ্যত মুঠ 59জন অভিজ্ঞ প্ৰশিক্ষক নিয়োগ কৰা হৈছে। ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায়ত সংৰক্ষিত কৰ্মীকে ধৰি মুঠ প্ৰায় 83,535 জন গণনাকাৰী আৰু পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5জন লোকক পদ্ম বিভূষণ, 13জনক পদ্মভূষণ আৰু 113জনক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131জন লোকলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেখথে

0: আৰু নুরুদ্দিন আহমেদলৈ কৃষি ক্ষেত্ৰৰ যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে গোবিন্দ বুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতা যোৱা নিশা কলকাতা ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ এল কে ৰাহুলে সৰ্বাধিক 60 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 18 অভাৰ 4টা বলতে 8টা উইকেট হেৰুৱাই 163 ৰাণহে কৰিবলৈ সমৰ্থ হয়। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক খগেন মহন্তৰ কণ্ঠৰ আধুনিক গীত। শিল্পীকণ্ঠত প্ৰথমে এয়া কেশৱ মহন্ত ৰচিত এটি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আধুনিক গীত শুনিছে খগেন মহন্তৰ কণ্ঠত, শিল্পীৰ কণ্ঠত এইবাৰ কেশৱ মহন্ত ৰচিত আন এটি গীত।

ইমান পৰে শ্ৰোতাসকলে খগেন মহন্তৰ কণ্ঠৰ দুটি গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 10 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 25 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিব লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছৰ লগতে নিউজ অন এয়াৰ এপৰ মাধ্যমেৰে। আজি এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে অম্লানজ্যোতি দত্ত, অংকুৰ ৰামচিয়াৰী। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছে নিৰঞ্জন বড়ো। পৰিবহণত আছে নয়ন দৈমাৰী। প্ৰচাৰণৰ সহযোগী শান্তনু শইকীয়াৰ সৈতে ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখৰ পৰা মই নৱকৃষ্ণ গোস্বামীয়ে আপোনালোকক স্বাগতম জনাইছোঁ।

0: স্বামী বিবেকানন্দই কৈছিল, উন্নতিৰ বাবে শান্তিৰ অতি প্ৰয়োজন। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ আগবঢ়াব লৈছোঁ মহিলাৰ উদ্দেশ্যে প্ৰচাৰিত আমাৰ অনুষ্ঠান অৰ্ধ আকাশ। আজি এই অনুষ্ঠানৰ মূল কথা শিতানত শুনক বালিপৰাৰ পৰিণীতা ভূঞাই লিখা বিহু সম্পৰ্কীয় এটি চমুকটিকা, বিহু আৰু আমাৰ সমাজ।
1: বিহু আৰু আমাৰ সমাজ। অসমীয়া সংস্কৃতিক চহকী কৰা প্ৰধান উৎসৱটিয়ে হ'ল বিহু। মূলতঃ ই হ'ল কৃষিভিত্তিক উৎসৱ।

কৃষি উৎসৱ ঘাইকৈ তিনিটা, খেতিৰ আৰম্ভণিৰ সময়ত উদযাপিত, খেতিৰ বাঢ়নি বতৰত উদযাপিত আৰু খেতি চপোৱাৰ সময়ত উদযাপিত। বিভিন্ন দিশৰ পৰা অনুধাৱন কৰিলে গম পাওঁ ই অকল উৎসৱেই নহয় জাতীয় জীৱনৰ পৰিচায়ক। এই বিহু শব্দটিৰ উৎপত্তিৰ সম্বন্ধে বিভিন্ন মতামত বা মতাদৰ্শ দেখিবলৈ পাওঁ। কোনো কোনো পণ্ডিতে সংস্কৃত বিহুবত শব্দৰ পৰা, কোনো কোনোৱে বৈদিক বিহুবন পদৰ পৰা অহা বুলি দাবী কৰে। যিমান যি নহওক, বিহুৰ ইতিহাস অতি পুৰণি। যি সময়ত জ্যোতিষশাস্ত্ৰই হোজা গাঁৱলীয়া সমাজক স্পৰ্শ কৰিব পৰা নাছিল, তেতিয়াও

0: যি সময়ৰ পৰিৱৰ্তনৰ ধাৰাত বিহু নাম লৈ অসমীয়া জাতীয় জীৱনৰ উৎসৱ হৈ পৰে। যদিও ই সমগ্ৰ অসমৰ এক পৰিচায়ক, তথাপি এই উৎসৱত জনজাতীয় গোন্ধেৰে পৰিপূৰ্ণ। বিশেষকৈ টাই ভাষাৰ পয়হু শব্দই গো পূজা বা গো উৎসৱক বুজায়। পয় মানে উৎসৱ আৰু হু মানে গৰু। বহাগ বিহুৰ আগদিনা গৰুক গা ধুৱাই গো পূজা কৰা হয় আৰু পবিত্ৰ গৰুৰ ছালৰ বাদ্যক আগস্থান দি গো পূজাৰ দৰে সন্মান জনোৱা হয়। সেইবাবে পয়হু বুলি এই উৎসৱটো মনা হয়। এই পয়হু শব্দটি পিছলৈ বিহু হয় বুলি কোৱাৰ যুক্তি গ্ৰহণযোগ্য। বিহু যিহেতু জাতীয় জীৱনৰ পৰিচায়ক, গতিকে সমাজৰ বিভিন্ন ৰীতি নীতি আচাৰ অনুষ্ঠানৰ প্ৰভাৱ পৰাটো স্বাভাৱিক। আহোমসকলৰ ৰাজত্বকালত, বিশেষকৈ লক্ষ্মীনাৰায়ণৰ দিনত, দ্বিজসকলক আমন্ত্ৰণ জনাই ভূমিদান কৰিছিল। এই কাৰ্যত বিভাগীয় কাৰ্য কৰাৰ লগতে ঢোল বাই আনন্দ উদযাপন কৰিছিল। ভূমিদানৰ এই প্ৰথাৰ লগত ঢোল বাই মাটিৰ উৰ্বৰা শক্তি বৃদ্ধিৰ কামনা কৰিছিল। নাচোনৰ ক্ষেত্ৰত মান দেশৰ বুঢ়া বুঢ়ীসকলৰ প্ৰভাৱ আছে বুলি ভবাৰ থল আছে। কাৰণ বিহুৰ কথা শুনিলে নৰিয়াত পৰি থকা বাৰ্মিজ বুঢ়া বুঢ়ী সকলো লাখুটি লৈ বিহু চাবলৈ আহে আৰু ৰঙতে নাচে। বিহু গীতত উল্লেখ আছে, লাহে লাহে ঐ বিহু কোনে ঢালে আহে, পূবে পশ্চিমে উত্তৰে দক্ষিণে বিহু কোন ঢালে আহে, মান দেশত মান তৰা এজুৰি আছিলে নৰিয়াত পৰি, যেতিয়া শুনিলে বিহুৰে বতৰা আহিলে লাখুটি ধৰি। পৰৱৰ্তী সময়ত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই চহা ৰাজ্যৰ বিহুলৈ পোনপটীয়া ৰজাঘৰীয়া পৃষ্ঠপোষকতা আগবঢ়ায় আৰু তেখেতেই গছৰ তলত বিহুক ৰংঘৰৰ বাকৰিলৈ আনে। অংশগ্ৰহণকাৰী বিহুৱাসকলক পুৰস্কাৰ আদি দিয়াৰো ব্যৱস্থা কৰে। তেখেতে হুঁচৰি দলৰ আগত মূৰ দুৱাই আশীৰ্বাদ লোৱাৰ পৰম্পৰা আৰম্ভ কৰে। যি নহওক, সংস্কৃতি যিহেতু প্ৰবাহমান, এই ধৰণৰ গছৰ তলৰ বিহু লাহে লাহে আগবাঢ়ি মঞ্চলৈ গতি কৰিলে। 1951 চনত ৰাধাগোবিন্দ বৰুৱাৰ পৃষ্ঠপোষকতাত গুৱাহাটীত বিহু সন্মিলন আয়োজন কৰা হয় আৰু সমগ্ৰ অসমতেই জনপ্ৰিয়তা লাভ কৰে। ইয়াত ব্যৱহৃত বাদ্যযন্ত্ৰবোৰো বিশেষ গঢ়ৰ। বাঁহৰ বাঁহী, গগনা, মহৰ শিঙৰ পেঁপা, সুতুলি, টকা আদি উল্লেখযোগ্য। সুৰ সংযোজনতো অসমীয়া জনজাতীয় সুৰ আৰু ভাৱভংগী বিদ্যমান। নাচোনৰ প্ৰকৃতিও এক কলাত্মক আৰু আমোদজনক। জনজাতীয় প্ৰভাৱৰ লগত থলুৱা গোষ্ঠীৰ প্ৰভাৱ বিদ্যমান হোৱাৰ বাবে ভাৱ প্ৰকাশৰ চিন্তাটো জনজাতীয় ভংগীমা স্পষ্ট। বিশেষকৈ নামনি অসমৰ বিহুৰ ৰীতিতকৈ উজনি অসমৰ ৰীতিত এই ধাৰা স্পষ্ট। বৰ্তমান এই সংস্কৃতিটো স্বমহিমাময় কৰাৰ উদ্দেশ্যে বিহু সুৰক্ষা মঞ্চ, বিহু উদযাপন সমিতি বা অন্যান্য মঞ্চসমূহে বৈয়াকৰণিক দিশত বিহুক আগুৱাই নতুন যাত্ৰা দিয়াৰ হকে অহৰহ চেষ্টা অব্যাহত ৰাখিছে। যিয়েই নহওক, বিহু যে সমগ্ৰ জাতিৰ পৰিচায়ক সেই ধৰোঁ।
1: অৰ্ধসকাশ অনুষ্ঠানত এতিয়া শুনক লতা মঙ্গেশকৰৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীত কেইটিমান। প্ৰথমে শুনক মেৰী সনম বোলছবিখনৰ এই গীতটি।

শ্ৰোতা, ইমান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনা শুনিলে আকাশবাণী তেজপুৰৰ পৰা। আজিৰ অনুষ্ঠানত ৰামেশ্বৰ পাঠক আৰু সংগীবৃন্দৰ কণ্ঠত দুটি লোকগীত শুনিলে। এতিয়া শুনক চমুকৈ আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠান পৰিস্থিতি। কিছু সময়ৰ পিছতে শুনিবলৈ পাব গীতালী। আজিৰ গীতালী অনুষ্ঠানত শ্ৰোতালৈ আগবঢ়োৱা হ'ব অসমীয়া বোলছবিৰ কেইটিমান গীত। সন্ধিয়াৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা 6:45, 7:00 হিন্দীত আৰু 7:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লীৰ পৰা আৰু 7:10 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব পৰিচৰ্যা। সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি 7:35 আৰু আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো 7:50 শুনিবলৈ পাব।

8 বজাত মুখ্য বাতৰিকেইটিমান আকাশবাণী গুৱাহাটীৰ পৰা আগবঢ়োৱা হ'ব। 8:02 উত্তৰণ শুনিবলৈ পাব। 8:25 কেইটিমান অসমীয়া আধুনিক গীত শ্রোতালৈ আগবঢ়োৱা হ'ব। 8:45 সামাচাৰ চিন্তা আৰু 9 বজাত News@9 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত হ'ব। বিধানসভাত আজিৰ দিনটো শুনিবলৈ পাব আকাশবাণী গুৱাহাটীৰ পৰা 9:15। 9:30 হোৱাটছআপ যোগে অনুৰোধ কৰা শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা আগবঢ়োৱা হ'ব আৰু নিশা 10 বজাত হিন্দী বোলছবিৰ গীত কেইটিমানেৰে আজিৰ অধিৱেশনৰ পৰিসমাপ্তি ঘটিব। শ্ৰোতা ইমান পৰে চমুকৈ অনুষ্ঠান পৰিস্থিতি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াব লৈছোঁ গীতালি। আজি শুনক অসমীয়া বোলছবিৰ গীত কেইটিমান। পুনতে শুনক দীপেন বৰুৱা, মিতালী চৌধুৰী আৰু সংগীবৃন্দৰ কণ্ঠত ৰজনীগন্ধা বোলছবিখনৰ এই গীতটি।

গীতালী অনুষ্ঠানত এইবাৰ শুনক সুমন কল্যাণপুৰ আৰু অন্যান্যসকলৰ কণ্ঠত ৰজনীগন্ধা বোলছবিখনৰ আন এটি গীত।

শ্রোতাই গীতালি শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক তৰামাই বোলছবিখনৰ এই গীতটি। গীতটিত কণ্ঠ দিছে দীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যই।

এইবাৰ শুনক, তৰামাই বুল ছবিখনৰে দীপেন বৰুৱা, নমিতা ভট্টাচাৰ্য আৰু অন্যান্যৰ কণ্ঠত এই গীতটি।

শ্ৰোতা গীতালী শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক মান্না দে আৰু ভূপেন হাজৰিকাৰ কণ্ঠত অপৰূপা বোলছবিখনৰ এই গীতটি।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান, অসম বিধানসভাৰ অধিৱেশনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন, বিধানসভাত মন্ত্ৰী অজন্তা নেওগৰ মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ, গুৱাহাটী উচ্চ ন্যায়ালয়ত অহা 29 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যাম কানু মহন্তৰ জামিনৰ ৰায় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ কাইলৈৰ পৰা আৰম্ভ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। শ্ৰীমতী মুৰ্মুৱে আজি অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 6টা পদ্ম ভূষণ আৰু 8টা পদ্মশ্ৰী বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5 লোকক পদ্মবিভূষণ, 13 পদ্মভূষণ আৰু 113 লোকক পদ্মশ্ৰী বঁটাকে ধৰি 131 লোকলৈ পদ্ম বঁটা আগবঢ়োৱা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজ সেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে।

0: ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেকথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে বহু বিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ ইন সম্পৰ্কত থকা লোকসকলৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে। অৱশ্যে ৰাজ্যখনত বসবাস কৰি থকা অনুসূচিত জনজাতিৰ লোকসকলক এই বিধেয়কে সামৰি নল'ব। বিবাহৰ ক্ষেত্ৰত পুৰুষৰ ন্যূনতম বয়স 21 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 18 বছৰ নিৰ্ধাৰণ কৰাৰ লগতে বহু বিবাহ নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। আনহাতে আইনী অধিকাৰৰ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিধেয়কত বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈকো বিচৰা হৈছে। ইয়াৰ জৰিয়তে অসম উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত এই বিধেয়ক উত্থাপন কৰা প্ৰথমখন আৰু দেশৰ ভিতৰত তৃতীয়খন বিজেপি শাসিত ৰাজ্য হিচাপে পৰিগণিত হ'ল। এই বিধেয়ক সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই এইদৰে কয়।
1: মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাটো কাৰ্যকালত এই বিধানসভাৰ মজিয়াত তেখেতে ঘোষণা কৰিছিল যে পুনৰ যদি চৰকাৰ আহে, তেখেত যদি মুখ্যমন্ত্ৰী হয়, তেতিয়াহ'লে প্ৰথম ছেচনতে UCC আনিব। প্ৰথমতে কাম সেইমতে আজি ইয়াত UCC অনা হৈছে আৰু আপোনালোকে জানেই যে 102 আসনেৰে বিজেপিৰ নেতৃত্বত ৰাজ্যখনতে NDA চৰকাৰ আছে। এইটো অনা একেবাৰে পাছ হ'ব আৰু এইটো হোৱাৰ পৰা আমি নিশ্চিত যে বিশেষকৈ মহিলাসকলে ন্যায় পাব। কাৰণ কিছুমান আইনত কিছুমান ধৰ্মৰ এতিয়া মাটি বাৰীৰ ক্ষেত্ৰতে হওক, সম্পত্তিৰ ক্ষেত্ৰতে হওক বা বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতে হওক কিছুমান নিয়ম আছে আৰু সেইবিলাকে স্বাভাৱিকতে সমাজত বৈষম্যৰ সৃষ্টি কৰিছে আৰু আমি ভাবোঁ যে মহিলাসকলেও এই আইন অহাৰ লগে লগে পুৰুষৰ সমানে সমানে অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব।
0: উল্লেখযোগ্য যে চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰিত সংকল্প পত্ৰত বিজেপিয়ে অসমত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল। যোৱা 13 মে'ত অনুষ্ঠিত ৰাজ্য মন্ত্ৰীসভাৰ বৈঠকত এই বিধেয়কখনত অনুমোদন জনোৱা হৈছিল। বিধানসভাৰ অধিৱেশনত আজি ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈ ধৰি আন কেইবাগৰাকীও বিধায়কে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে। বিধানসভা অধিৱেশনত ৰাজ্যপালৰ অভিভাষণ সন্দৰ্ভত বিতৰ্ক অনুষ্ঠিত হয়। শাসক পক্ষৰ হৈ বিধায়ক বিশ্বজিৎ ফুকনে কয় যে অসমৰ সামগ্ৰিক উন্নয়নৰ ছবি ৰাজ্যপালৰ ভাষণত প্ৰতিফলিত হৈছে। বিজেপিৰ নেতৃত্বত ৰাজ্যখনে নতুন গতি লাভ কৰিছে। বিধায়ক পীযুষ হাজৰিকাই কয় যে অন্য দেশৰ তুলনাত ভাৰতত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি যথেষ্ট কম। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰি কয় যে ৰাজ্যত মূল্য বৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰি পেলাইছে। এই ভাষণত চৰকাৰৰ ব্যৰ্থতা কৌশলেৰে লুকুৱাই ৰখাৰ প্ৰয়াস কৰা হৈছে। বিধায়ক পদ্ম হাজৰিকাই কয় যে দখল উচ্ছেদ কৰাটো এই চৰকাৰৰ অন্যতম সফলতা। দখলমুক্ত ভূমিত চৰকাৰে ভালেসংখ্যক উন্নয়নমূলক প্ৰকল্প গ্ৰহণ কৰি থলুৱা নিবনুৱাক সংস্থাপন দিছে। এইবাৰ প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত কেইবাগৰাকী বিধায়কে ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত নিজ নিজ বক্তব্য দাঙি ধৰি সদনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হয়। বিধানসভাৰ অধিৱেশনত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ উত্থাপন কৰে। শ্ৰীমতী নেওগে কয় যে দেশৰ মহিলাসকলক আগবঢ়াই নিয়াৰ বাবে সকলোৰে সহায় সহযোগিতা লাগিব। মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই সংৰক্ষণ অতি প্ৰয়োজনীয়। মহিলাৰ বাবে আসন সংৰক্ষণৰ প্ৰস্তাৱ উত্থাপন কৰি মন্ত্ৰী অজন্তা নেওগে এইদৰে কয়।
2: আজি অসমতো যদি আমি জনসংখ্যা চাওঁ তেতিয়াহ'লে প্ৰায় 50% আমাৰ মহিলা। গতিকে এই মহিলাসকলক আমি সকলো দিশেৰে ৰাজনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে আগবঢ়াই লৈ যোৱাটো ৰাষ্ট্ৰৰ এটা কৰ্তব্য। কিন্তু অধ্যক্ষ মহোদয়, আমি দুখেৰে দেখিছোঁ যে নাৰীৰ যিটো আমাৰ ৰাজনৈতিক পৰিক্ৰমা, সেই পৰিক্ৰমা আমি শক্তিশালী ৰূপত হয়তো আমি দেখিব পৰা নাই। এই কথাটো কেৱল আমাৰ ৰাজ্যৰ মাজতে সীমাবদ্ধ হৈ থকা নাই বা আমাৰ ৰাষ্ট্ৰৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। আপুনি যদি চাই দেখিব যে গোটেই বিশ্বতে আমাৰ নাৰীৰ যি ৰাজনৈতিক অধিকাৰ, সেই অধিকাৰ পুৰুষসকলৰ সমানে সমানে আমি আজিলৈকেও যাব পৰা নাই। হয়তো তাত বিভিন্ন ধৰণৰ কাৰক আছে। ইয়াত হয়তো সামাজিক বাধা বাধকতা হ'ব পাৰে, শৈক্ষিক বাধকতা হ'ব পাৰে আৰু লগতে মানসিক বাধ্য বাধকতা হ'ব পাৰে।
0: উল্লেখযোগ্য যে 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অংকুৰ জ্যোতিৰ পৰা।
3: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গ

0: ৰহস্যজনক মৃত্যুগোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় অহা 29 মে'ত প্ৰদান কৰিব। আজি অভিযুক্ত পক্ষ আৰু অসম চৰকাৰৰ পক্ষৰ যুক্তি শুনাৰ অন্তত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ এজনীয়া বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 29 মে'ৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে যোৱা 22 মে'ত অভিযুক্ত মহন্তক নিৰ্দোষী আখ্যাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰিছিল। ইয়াৰ বিপৰীতে আজি অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ তীব্ৰ বিৰোধিতা কৰে। কি কি কাৰণত জামিন লাভ কৰিব নালাগে সেয়া ব্যাখ্যা কৰি মহাধিবক্তা শইকীয়াই অভিযুক্ত মহন্তই জামিন লাভ কৰিলে পুনৰ পলাই যোৱাৰ সম্ভাৱনা আছে বুলি আদালতক অৱগত কৰে। এনেদৰে উভয় পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 29 মে'ৰ দিনটো ধাৰ্য কৰে। ৰায়দান সন্দৰ্ভত চৰকাৰী পক্ষৰ অধিবক্তাই এইদৰে কয়।
1: দুইপক্ষৰ হিয়াৰিং শুনিলে আমাৰ ফালৰ পৰা ইয়াৰ আগদিনাখন আপোনাৰ শ্যামকানু মহন্তৰ অধিবক্তা তেওঁৰ যুক্তি দৰ্শাইছিলে। আজি মেইনলি চৰকাৰী পক্ষৰ আমাৰ যুক্তি দৰ্শোৱাৰ দিন আছিলে আৰু আমাৰ মহা অধিবক্তা তেওঁ আজি আদালতত আমাৰ অনুসন্ধানত যিখিনি মেটেৰিয়েল কালেক্ট কৰিছিল গোটেইখিনি তন্ন তন্নকে আদালতৰ সন্মুখত এইখিনি বক্তব্য দাঙি ধৰিছে আৰু আমি আমাৰ ফালৰ পৰা কৈছোঁ যে তেওঁক এইটো ষ্টেজত যে তেওঁক জামিন দিব নালাগে। সেইকাৰণে এতিয়া দুইপক্ষৰ শুনি পেলাই কোৰ্টে পাৰিলে হয়তো 29 তাৰিখৰ ভিতৰত হয়তো দিব পাৰে আৰু যদি কিবা কাৰণত দেৰি হয় দুই এদিন পিছত।
0: ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কুটাৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। অসম লোকপিয়ল সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত, মুখ্য লোকপিয়ল বিষয়া, ৰাজ্যিক নডেল বিষয়া, সকলো জিলাৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে 2027 বৰ্ষৰ লোকপিয়ল প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে পৰিচালনা কৰা হ'ব আৰু গৃহতালিকা, গৃহপিয়ল আৰু জনসংখ্যা গণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। প্ৰথম পৰ্যায়ৰ জৰিয়তে সংগৃহীত তথ্যই সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰামাঞ্চল, নগৰাঞ্চল, গৃহ নিৰ্মাণ, আন্তঃগাঁথনি আৰু মৌলিক সেৱা প্ৰদানৰ বাবে পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক যথেষ্ট সহায় কৰিব। গৃহতালিকা আৰু গৃহপিয়লৰ জৰিয়তে সংগৃহীত নৱীকৃত আৰু প্ৰাথমিক তথ্যসমূহে সমগ্ৰ ৰাজ্যতে বানপ্ৰৱণ অঞ্চল, নগৰ সম্প্ৰসাৰণ, চাহ বাগিচা অঞ্চল, জনজাতি অঞ্চলৰ বাবে উন্নত পৰিকল্পনা আৰু বিভিন্ন সামাজিক খণ্ডৰ আঁচনি ৰূপায়ণত সহায় কৰিব। ৰাজ্য চৰকাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় সময়সূচী 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ নিৰ্ধাৰণ কৰি অধিসূচনা জাৰি কৰিছে। অসমত প্ৰথম পৰ্যায়ৰ বাবে স্বগণনা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ চৰকাৰী পৰ্টেলৰ জৰিয়তে উপলব্ধ হ'ব। দেশৰ আন কেন্দ্ৰীয়শাসিত অঞ্চলৰ লগতে অসমতো 2027 চনৰ ফেব্ৰুৱাৰী মাহত জনসংখ্যা গণনা কৰা হ'ব। আজিৰ বৈঠকত ক্ষেত্ৰ পৰিচালনা, প্ৰশিক্ষণ, ডিজিটেল আন্তঃগাঁথনি, পৰ্যবেক্ষণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচী চলোৱাৰ বাবে অসমৰ পৰা 2 জন ৰাষ্ট্ৰীয় প্ৰশিক্ষক নিৰ্বাচিত কৰা হৈছে। ৰাজ্যত মুঠ 59 গৰাকী অভিজ্ঞ প্ৰশিক্ষক নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি আৰম্ভ হোৱা তথ্য, জলজীৱন, শিক্ষা, স্বাস্থ্য, কৃষি আৰু পথ যোগাযোগ অভিযানৰ অংশ হিচাপে জনজাতীয় লোকৰ সৰ্বাংগীন উন্নতিৰ লক্ষ্যৰে সপ্তাহজোৰা কাৰ্যসূচীৰে জিলাসমূহত অনুষ্ঠিত হোৱা জনভাগিদাৰী অভিযান তথা জনজাতীয়কৰণ উৎসৱ 2026ৰ আজি সামৰণি পৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ সামৰণিস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত জনভাগিদাৰী অভিযান আঁচনিৰ সফল সামৰণি সন্দৰ্ভত জিলা প্ৰশাসনে এখন সংবাদমেল আয়োজন কৰে। সংবাদমেলত দুৰ্গম অঞ্চলত বাস কৰা লোককো যাতে বিভিন্ন চৰকাৰী আঁচনিসমূহে সামৰি ল'ব পাৰে এই বিষয়ে আলোচনা কৰা হয়। চিৰাং জিলাতো মুঠ 110খন জনজাতীয় গাঁও সামৰি আৰম্ভ হোৱা সপ্তাহজোৰা এই কাৰ্যসূচীৰ আজি সামৰণি পৰে। চিডলি চিৰাং উন্নয়ন খণ্ডৰ 67খন গাঁও, মানিকপুৰ উন্নয়ন খণ্ড 3খন আৰু বৰবজাৰ জনজাতি উন্নয়ন খণ্ডৰ মুঠ 40খন জনজাতীয় গাঁৱত এই চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা বিনামূলীয়া চিকিৎসা শিবিৰো অনুষ্ঠিত হয়। নলবাৰী কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ 6ষ্ঠদশ প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনৰ পাছতে বিশ্ববিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বেদমন্ত্ৰ উচ্চাৰণৰ লগতে বৰগীত পৰিৱেশন কৰে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ডঃ প্ৰহ্লাদ যোশীয়ে আদৰণি ভাষণ প্ৰদান কৰি বিভিন্ন বিভাগৰ সহযোগত আয়োজন কৰা শৈক্ষিক কাৰ্যসূচীৰ লগতে ব্যক্তিত্ব বিকাশৰ বিভিন্ন কাৰ্যসূচী, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলে লাভ কৰা সফলতাৰ লগতে বিশ্ববিদ্যালয়খনে আয়োজন কৰা বিভিন্ন কাৰ্যসূচীৰ খতিয়ান দাঙি ধৰে। এই কাৰ্যসূচীতে দুৰ্গাস্তুতি আৰু পূৰ্বোত্তৰ ভাৰতৰ বৈদিক শিক্ষা পৰম্পৰা আৰু বিশ্ববিদ্যালয়ৰ গৱেষণা পত্ৰিকা স্নিতিকা উন্মোচন কৰা হয়। তেজপুৰৰ ডেকাৰগাঁও নিবাসী ৰাষ্ট্ৰীয় খো খো খেলুৱৈ ৰঞ্জন মিলিৰ আজি পুৱা দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে। জানিব পৰা মতে পুৱা প্ৰায় 7:30 বজাত চাইকেল চলাই বিদ্যালয়লৈ গৈ থকাৰ সময়তে পিছফালৰ পৰা তাকে খুন্দিয়াৰ ফলত খেলুৱৈগৰাকী থিতাতে নিহত হয়। তেওঁ ৰাষ্ট্ৰীয় বিদ্যালয় খো খো প্ৰতিযোগিতাত অসম জুনিয়ৰ দলৰ খেলুৱৈ আছিল। ৰঞ্জন মিলিৰ মৃত্যুত অসম খো খো সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
2: অসম ভ্রমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী দাসো শ্বেৰিং টাগবে আজি

0: গুৱাহাটী লোকভৱনৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সৌজন্যমূলক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যপাল শ্ৰী আচাৰ্যই প্ৰধানমন্ত্ৰী টগবেগ গামোচা শৰাই আদিৰে আদৰণি জনায়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকী গায়ন বায়ন, সত্ৰীয়া নৃত্য, ভোৰতাল নৃত্য, বিহু নাচ আৰু বড়ো নৃত্যৰে লোকভৱনলৈ আদৰি অনা হয়। মৰিগাঁও জিলাৰ মিকিৰগাঁৱৰ শিল্পী তাজনুৰ আলীয়ে মহৰ শিঙৰ পেপাৰ আৰ্হিত এটা 50 ফুট দৈৰ্ঘ্যৰ পেপা নিৰ্মাণ কৰি উলিয়াইছে। এই পেপাটো কালি লাঠৰিবৰী জনজাতি যুৱক সংঘই আয়োজন কৰা মুকলি বিহুৰ বাকৰিত উন্মোচন কৰা হয়। উল্লেখযোগ্য যে ইয়াৰ আগতেও শিল্পীগৰাকীয়ে এখন কাঠৰ চাইকেলকে ধৰি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সকলো ৰেচন কাৰ্ড হিতাধিকাৰীক বাধ্যতামূলকভাৱে EKYC সম্পূৰ্ণ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। জিলা আয়ুক্ত কাৰ্যালয়ৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাই জাৰি কৰা জাননী অনুসৰি অহা 26 মে'ৰ ভিতৰত EKYC সম্পূৰ্ণ নকৰিলে সংশ্লিষ্ট হিতাধিকাৰীৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰা হ'ব। প্ৰশাসনৰ তথ্য অনুসৰি জিলাখনৰ বৰ্তমান মুঠ 1164 ৰেচন কাৰ্ডৰ EKYC সম্পূৰ্ণ হোৱা নাই। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে'অফ পৰ্যায়ৰ খেলসমূহ কাইলৈৰ পৰা আৰম্ভ হ'ব। ইতিমধ্যে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, ছানৰাইজাৰ্ছ হায়দৰাবাদ, গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছে প্লে'অফত স্থান নিশ্চিত কৰিছে। পইণ্ট তালিকাৰ শীৰ্ষস্থানৰ দল হিচাপে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কাইলৈ হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত কোৱালিফায়াৰ 1-ত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনৰ বিজয়ী দলটোৱে পোনে পোনে প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিব আৰু পৰাজিত দলটোৱে কোৱালিফায়াৰ 2-ত প্ৰতিদ্বন্দ্বিতা কৰাৰ আন এটা সুযোগ লাভ কৰিব। অহা 27 মে'ত নিউ চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনত পৰাজিত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব আৰু ইয়াৰে বিজয়ী দলটোৱে কোৱালিফায়াৰ 2-ত অৱতীৰ্ণ হোৱাৰ সুযোগ পাব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান। অসম বিধানসভাৰ অধিৱেশনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন। বিধানসভাত মন্ত্ৰী অজন্তা নেওগৰ মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ। গুৱাহাটী উচ্চ ন্যায়ালয়ত অহা 29 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে'অফ পৰ্যায়ৰ খেলসমূহ কাইলৈৰ পৰা আৰম্ভ। সন্ধিয়াৰ আঁচলি বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: नमस्कार, आकाशवाणी समाचार के साथ मैं मुनीश शर्मा। राष्ट्रपति द्रौपदी मुर्मू ने आज राष्ट्रपति भवन में आयोजित नागरिक अलंकरण समारोह में वर्ष 2026 के लिए 66 जानी मानी हस्तियों को पद्म पुरस्कारों से सम्मानित किया। इनमें से 2 हस्तियों को पद्म विभूषण, 6 को पद्म भूषण और 58 को पद्मश्री से सम्मानित किया गया। जाने माने फिल्म अभिनेता धर्मेंद्र सिंह देओल को कला के क्षेत्र में उनके योगदान के लिए मरणोपरांत पद्म विभूषण से सम्मानित किया गया। अभिनेता की पत्नी और लोकसभा सदस्य हेमा मालिनी ने ये पुरस्कार ग्रहण किया। वायलिन वादक डॉ एन राजम को भी पद्म विभूषण से सम्मानित किया गया है। उत्तराखंड के पूर्व मुख्यमंत्री और महाराष्ट्र के राज्यपाल भगत सिंह कोश्यारी, शतावधानी डॉ आर गणेश, उदय सुरेश कुमार और डॉ कलीपट्टी रामासामी पाईस्वामी को पद्म भूषण से सम्मानित किया गया। जिन प्रतिष्ठित हस्तियों को पद्मश्री से सम्मानित किया गया है उनमें भारतीय महिला क्रिकेट टीम की कप्तान हरमनप्रीत कौर भुल्लर, तागाराम भील, रतिलाल मोहनलाल बोरीसागर, स्वामी ब्रह्मदेव और कुमार बोस शामिल हैं। वित्त मंत्री निर्मला सीतारामन ने पश्चिम एशिया संघर्ष के चलते ईंधन, उर्वरक और विदेशी मुद्रा पर विशेष ध्यान देने का आह्वान किया है। उन्होंने कहा है कि देश की अर्थव्यवस्था लचीली बनी हुई है। श्रीमती सीतारामन ने आज मुंबई में लघु उद्योग विकास बैंक की 37वीं वर्षगांठ के कार्यक्रम में सूक्ष्म, लघु और मध्यम उद्यम क्षेत्र के पारिस्थितिकी तंत्र को मजबूत करने और ग्रामीण उद्योगों के आधुनिकीकरण में और तेजी लाने के उद्देश्य से कई पोर्टल तथा पहलों का शुभारंभ किया। सरकार देश में पेट्रोलियम उत्पादों की सुचारू आपूर्ति

0: to be held later. Union Finance Minister Nirmala Sitharaman launched a set of strategic portals and initiatives in Mumbai aimed at strengthening the MSME ecosystem, enhancing last-mile credit delivery and accelerating the modernization of rural industries. Speaking at an event to mark the 37th anniversary of the Small Industries Development Bank of India, SIDBI, Ms. Sitharaman called for increased focus on the three Fs, fuel, fertilizer and forex, amid the ongoing West Asia crisis, while asserting that the Indian economy remains resilient.
1: We should please understand the context of these three Fs: fuel, fertilizer and foreign exchange. And the foreign exchange is for purchase of gold. So we need to understand this, and we also should appreciate that the challenges are more external driven. We must also recognize that India's domestic economic situation remains positive and resilient even today.
0: A Delhi court today convicted Congress leader Alka Lamba in a case related to an assault on police personnel during a protest at the Jantar Mantar in 2024. Additional Chief Judicial Magistrate Ashwini Pawar convicted Lamba and fixed 5th of June to hear the arguments on Lamba's sentencing. The prosecution had accused Lamba, the president of the All India Mahila Congress, of obstructing police and blocking a public road while holding a protest at the Jantar Mantar on 29th of July 2024. In Tamil Nadu, political developments within the opposition AIADMK took a dramatic turn today as three MLAs belonging to the dissent group led by senior leader S.P. Velumani tendered their resignations from the assembly and joined the ruling Tamilaga Vetri Kadagam or TVK. The resignations were submitted by Maragatham Kumaravel from Madurakatham, Jay Kumar from Perundurai and Satyabhama from Dharapuram. The National Investigation Agency NIA today conducted searches at three locations in Jammu and Kashmir in a terror funding case linked with the banned Jamaat-e-Islami organization. The searches conducted at three locations in Srinagar and Shopian districts of Kashmir led to the recovery of several incriminating financial documents and electronic gadgets suspected to be related with the activities of the Jamaat-e-Islami. The Norway Chess 2026 will begin in Oslo today with round one matches. For the first time in its 13-year history, the Super Tournament has moved from Stavanger to the capital city of Oslo. And that is the end of this news bulletin.
2: বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 2026 বৰ্ষৰ বাবে 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গোলকীয় প্ৰত্যাহ্বান সত্ত্বেও দেশৰ অৰ্থনীতি সুস্থিৰ হৈ আছে বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই এতিয়ালৈকে দেশত কোনো লোক ইবোলাৰ দ্বাৰা সংক্ৰমিত হোৱা নাই বুলি স্পষ্ট কৰি দিছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয় আৰু মেঘালয়ৰ উমৰৈত পোনপ্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যুটীয়া সেনা অনুশীলন প্ৰগতি 2026ৰ আয়োজন কৰা হৈছে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 2026 বৰ্ষৰ বাবে 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। আজিৰ অনুষ্ঠানত দুটা পদ্মবিভূষণ, ছটা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। কলা শিতানত বিশিষ্ট অভিনেতা ধৰ্মেন্দ্ৰ সিং দেউললৈ মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়। প্ৰয়াত অভিনেতাগৰাকীৰ পত্নী তথা লোকসভাৰ সাংসদ হেমা মালিনীয়ে বঁটা গ্ৰহণ কৰে। কিংবদন্তী ভায়লিন বাদক ডঃ এম ৰাজমকো পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়। উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগৎ সিং কোশিয়াৰী, শিল্পী সত্যৱধনী ডঃ আৰ গণেশ, উদ্যোগপতি উদয় সুৰেশ কুমাৰ কোটক আৰু চিকিৎসক ডাঃ কল্লিপাট্টি ৰামাস্বামী পলেস্বামীলৈও পদ্মভূষণ বঁটা প্ৰদান কৰা হয়। ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ, শিল্পী টগাৰাম ভিল, স্বামী ব্ৰহ্মদেৱকে ধৰি বিশিষ্ট ব্যক্তিসকলক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5গৰাকী ব্যক্তিৰ নাম পদ্মবিভূষণ বঁটাৰ বাবে 13গৰাকীৰ নাম পদ্মভূষণ আৰু 113গৰাকী ব্যক্তিৰ নাম পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131গৰাকী ব্যক্তিৰ নাম পদ্ম বঁটাৰ বাবে বাছনি কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। এইবাৰ অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেখথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত ইন্ধন, সাৰ আৰু বিদেশী মুদ্ৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ বাবে আহ্বান জনাইছে। তেওঁ কয় যে ভাৰতৰ অৰ্থনীতি সুস্থিৰ হৈ আছে। শ্ৰীমতী সীতাৰমণে আজি মুম্বাইত লঘু উদ্যোগ বিকাশ বেংকৰ 37 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ পৰিস্থিতি যন্ত্ৰ শক্তিশালী কৰা, গ্ৰাম্য উদ্যোগসমূহৰ আধুনিকীকৰণ ক্ষিপ্ৰ কৰি তোলাৰ উদ্দেশ্যে কেইবাটাও পৰ্টেল আৰু উদ্যম মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে গোলকীয় প্ৰত্যাহ্বান সত্বেও ঘৰুৱা বিকাশ সুৰক্ষিত কৰাৰ বাবে ভাৰতে নীতিগত প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অতি সাৱধানে আগবাঢ়িছে। তেওঁ কয় যে খাৰুৱা তেলৰ বৰ্ধিত মূল্যৰ উপৰিও সাৰৰ মূল্যও অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। ইপিনে সোণৰ বৰ্ধিত মূল্যই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। তেওঁ কয় যে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ক্ষেত্ৰখনত 8,00,000 কোটিতকৈ অধিক টকা আদায় দিয়াত পলম হোৱাৰ বাবে উদ্যোগটোৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই ইবোলা ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰস্তুতি আৰু নিৰীক্ষণ ব্যৱস্থা সন্দৰ্ভত আজি নতুন দিল্লীত এখন পৰ্যালোচনা বৈঠকত ভাগ লয়। মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা এই বৈঠকত শ্ৰীনাড্ডাই বিমানবন্দৰ, জাহাজ বন্দৰ আৰু সীমান্ত অঞ্চলত প্ৰৱেশ স্থানসমূহত ইবোলা পৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰাৰ নিৰ্দেশ দিছে। তেওঁ বিষয়াসকলক এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিছে। শ্ৰীনাড্ডাই ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰসমূহক নিৰীক্ষণ পৰীক্ষণৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশনা দিছে। উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থাই ইবোলা সংক্ৰমণক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জৰুৰীকালীন স্বাস্থ্যৰ উদ্বেগজনক পৰিস্থিতি বুলি ঘোষণা কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে দেশত কোনো লোক ইবোলাৰ দ্বাৰা সংক্ৰমিত হোৱা নাই বুলি স্পষ্ট কৰি দিছে। অৱশ্যে সাৱধানতামূলক ব্যৱস্থা হিচাপে সকলো প্ৰস্তুতি কৰি থকা হৈছে। শ্ৰীনাড্ডাৰ নিৰ্দেশমৰ্মে স্বাস্থ্য সচিবেও বিভিন্ন মন্ত্ৰালয় আৰু সংস্থাৰ প্ৰতিনিধিৰ সৈতে এখন যুটীয়া পৰ্যালোচনা বৈঠকত মিলিত হয়। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি হিমাচল প্ৰদেশত 1,947 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ বুজ লয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীগাডকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কাজ খৰতকীয়া কৰা, উন্নতমানৰ কাম কাজ নিৰীক্ষণ আৰু উন্নত বাটপথৰ বাবে আধুনিক নিৰ্মাণ পদ্ধতি ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ যোগাযোগ ব্যৱস্থা, বিশেষকৈ দেশৰ মুখ্য কৰিডৰসমূহৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ সংশ্লিষ্ট বিষয়াসকলক বাৰিষা কালত হ'ব পৰা সমস্যা, বিশেষকৈ নলা নৰ্দমা ব্যৱস্থাপনা, হেলনীয়া ঠাইসমূহৰ সুৰক্ষা ব্যৱস্থা আৰু যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বে শ্ৰীগাডকাৰীয়ে ৰাজস্থানত 10 কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মান আৰু ব্যৱস্থাপনা অগ্ৰগতিৰো পৰ্যালোচনা কৰে। বৈঠকত শ্ৰীগাডকাৰীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত কামসমূহ সমাপ্ত কৰাৰ লগতে দীৰ্ঘম্যাদী আৰু উন্নত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। বৈঠকত পথ পৰিবহণ আৰু ঘাইপথ ৰাজ্যমন্ত্ৰী অজয় টামটা, হৰ্ষ মালহোত্ৰা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া আৰু কেইবাগৰাকী মন্ত্ৰীয়ে ভাগ লয়। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে বহুবিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ ইন সম্পৰ্কত থকা লোকসকলৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে। অৱশ্যে ৰাজ্যখনত বসবাস কৰি থকা অনুসূচিত জনজাতিৰ লোকসকলক এই বিধেয়কে সামৰি নলব। বিবাহৰ ক্ষেত্ৰত পুৰুষৰ ন্যূনতম বয়স 21 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 18 বছৰ নিৰ্ধাৰণ কৰাৰ লগতে বহুবিবাহ নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। আনহাতে আইনী অধিকাৰৰ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিধেয়কত বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈকো বিচৰা হৈছে। মনোৰঞ্জন আৰু আতিথ্য সম্পৰ্কিত কোনো ধৰণৰ কাম কাজত যাতে শিশু শ্ৰমিক নিয়োগ কৰা নহয় সেই সম্পৰ্কে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰলৈ এখন জাননী জাৰি কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চলীৰে গঠিত তিনিজনীয়া বিচাৰপীঠে

0: কেইবাখনো শিশু অধিকাৰ সমিতিয়ে ঐক্যবদ্ধভাৱে কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই পদক্ষেপ লৈছে। উল্লেখযোগ্য যে 18 বছৰ বয়সৰ তলৰ শিশুসকলক অৰ্কেষ্ট্ৰা, পেছাদাৰী নৃত্য দল, মাছাজ পাৰ্লাৰ, স্পা আৰু চেলন আদিত পৰিৱেশন বা নিযুক্তি দুয়োটাকে শিশু আৰু কিশোৰ শ্ৰমিক প্ৰতিৰোধী আৰু নিয়ন্ত্ৰণ বিধেয়ক চমুকৈ কালপ্ৰা এক্টৰ আওতালৈ অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশনা দিয়াৰ অনুৰোধেৰে আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ত এই আবেদন দাখিল কৰিছে। মেঘালয়ৰ উমৰৈত পোনপ্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যুটীয়া সেনা অনুশীলন প্ৰগতি 2026ৰ আয়োজন কৰা হৈছে। বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা 12খন ৰাষ্ট্ৰৰ 400তকৈ অধিক সেনাবাহিনীৰ জোৱানে এই অনুশীলনত ভাগ লৈছে। যোৱা 20 তাৰিখৰ পৰা আৰম্ভ হোৱা এই অনুশীলনে আঞ্চলিক শান্তি, সুৰক্ষা আৰু সহযোগিতাৰ ক্ষেত্ৰত থকা পাৰস্পৰিক প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে। এই অনুশীলনত ভূটান, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, ফিলিপাইনছ, শ্ৰীলংকা, ভিয়েটনাম আদিৰ সেনাই যোগদান কৰিছে। এই অনুশীলনৰ সময়ত সেনাবাহিনীয়ে অঞ্চলটোৰ মধ্যমীয়া উচ্চতাৰ পাহাৰ আৰু অৰণ্য অঞ্চলত কঠোৰ অনুশীলন অব্যাহত ৰাখিছে। অংশগ্ৰহণকাৰীসকলৰ মাজত যাতে কাৰ্যকৰী দক্ষতা, আত্মবিশ্বাস, কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শনৰ মনোভাৱ গঢ় লৈ উঠে তাৰ বাবে স্নাইপাৰ আৰু AK-203 দৰে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে গুলীচালনাৰ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। অনুশীলনৰ অংশ হিচাপে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। ইৰাণৰ সৰ্বোচ্চ নেতা মোস্তাফা খামেনীয়ে এটা অতিশয় গোপন স্থানত অত্যন্ত নিয়ন্ত্ৰিত যোগাযোগ ব্যৱস্থাৰ মাজত সংগোপনে বাস কৰি আছে বুলি আমেৰিকাৰ চোৰাংচোৱা বিষয়াসকলৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। বাতৰিটোৰ মতে সৰ্বোচ্চ নেতাগৰাকীৰ ওচৰলৈ প্ৰয়োজনীয় বাৰ্তাসমূহ নিৰ্দিষ্ট নেটৱৰ্কৰ জৰিয়তে প্ৰেৰণ কৰা হয়। ইয়াৰ ফলত ইৰাণ চৰকাৰৰ যোগাযোগ ব্যৱস্থা বিলম্বিত হোৱাৰ লগতে আমেৰিকাৰ সৈতে দেশখনৰ আলাপ আলোচনাৰ গতিও মন্থৰ হৈ পৰা বুলি চোৰাংচোৱাৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 2026 বৰ্ষৰ বাবে 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গোলকীয় প্ৰত্যাহ্বান সত্বেও দেশৰ অৰ্থনীতি সুস্থিৰ হৈ আছে বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী JP নাড্ডাই এতিয়ালৈকে দেশত কোনো লোক ইবোলাৰ দ্বাৰা সংক্ৰমিত হোৱা নাই বুলি স্পষ্ট কৰি দিছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয় আৰু মেঘালয় উমৰৈত পোনপ্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যুটীয়া সেনা অনুশীলন প্ৰগতি 2026ৰ আয়োজন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.4 MHz এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ আগবঢ়াব লৈছোঁ পৰিচৰ্যা।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰিচৰ্যা অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই অনুষ্ঠানত আপোনালোকৰ কাষলৈ এটি বিশেষ বিষয় লৈ আহিছোঁ, জ্যেষ্ঠ নাগৰিকৰ প্ৰষ্টেট গ্লেণ্ড বৃদ্ধিৰ সমস্যা আৰু ইয়াৰ হোমিঅ'পেথিক চিকিৎসা। এই বিষয়ে আমাক আজি কিছু কথা জনাব তেজপুৰৰ এগৰাকী হোমিঅ' চিকিৎসক ডাক্টৰ যতীন বৰদলৈ। নমস্কাৰ ডাক্টৰ যতীন বৰদলৈ ডাঙৰীয়া।
1: নমস্কাৰ,
0: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰিচৰ্যা অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: আজি আমি আপোনাৰ পৰা প্ৰষ্টেট গ্লেণ্ডৰ বিষয়ে কিছু কথা জানিম। আমাৰ যিসকল পুৰুষ জ্যেষ্ঠ নাগৰিক, তেওঁলোকে ইয়াৰ সমস্যাত ভোগা দেখা যায়, নহয়নে? প্ৰথমতে প্ৰষ্টেট গ্লেণ্ডনো কি আৰু ইয়াৰ কেনেকৈ বৃদ্ধি হয়?
1: প্ৰষ্টেট গ্লেণ্ড এটা গ্ৰন্থি, ই পুৰুষৰ মূত্ৰাশয়ৰ তলত আৰু মলদ্বাৰ সন্মুখত থাকে।
0: হয়,
1: এই গ্ৰন্থিৰ কাম হ'ল, ই আমাৰ বীৰ্যত তৰল পদাৰ্থ যোগ দিয়ে, বীৰ্যটো আমাৰ তৰল কৰি দিয়ে। ইয়াৰ কাম মূলত এইটোৱেই, আৰু ই পুৰুষ মানুহৰে হয় প্ৰষ্টেট গ্লেণ্ড। আজিকালি জ্যেষ্ঠ নাগৰিকসকলক, জ্যেষ্ঠ নাগৰিক বুলি কওঁতে শব্দটো ভুল হ'ব, 40 বছৰৰ পৰাই আৰম্ভ হয়েই প্ৰষ্টেট গ্লেণ্ডৰ সমস্যা আমি বহুত দেখিবলৈ পাওঁ। আমাৰ ওচৰত এনেকুৱা অলেখ পেচেণ্ট, মানে তেনেকুৱা বহুত পেচেণ্ট আহে প্ৰষ্টেট গ্লেণ্ড বৃদ্ধি। ইয়াৰ কাৰণবোৰ জানিবলৈ হ'লে আপুনি মোক এবাৰ কৈছিলে যে ইয়াৰ কি কাৰণ, ঠিক কাৰণ বুলি কোৱাৰ লগে লগে বয়স বৃদ্ধিয়ে ইয়াৰ মূল কাৰণ। বয়স বৃদ্ধি মূল কাৰণ আৰু হৰমনৰ পৰিৱৰ্তন, দুটাতেই

0: আমি
1: হৰমনেল ইমবেলেঞ্চ বুলি যে
0: ইনবেলেঞ্চ হয়,
1: ভাৰসাম্যহীনতা,
0: ভাৰসাম্যহীনতা যিটো
1: হয়
0: হৰমনৰ ভাৰসাম্যহীনতাৰ লগে লগে প্ৰষ্টেট গ্ৰেণ্ডটো বৃদ্ধি হ'ব পাৰে, নতুবা বয়স বৃদ্ধি হোৱাৰ লগে লগে প্ৰষ্টেট গ্ৰেণ্ডটো বাঢ়ি অহা আমি দেখা পাওঁ বা পৰীক্ষা কৰিলে এইটো আমি ধৰা পৰে।
1: ধৰা পৰে সকলো পুৰুষৰে হয়,
0: নহয় নহয়, আমি যিখিনি খাদ্য খাওঁ এই খাদ্যৰ ওপৰতো ইয়াৰ প্ৰভাৱ আছে, আৰু আমাৰ যিটো জীৱনৰ গতিবিধি চাল চলন ইয়াৰ ওপৰতো প্ৰভাৱ আছে।
1: ইয়াৰ ফলত কি সমস্যাই দেখাই দিয়ে যদি প্ৰষ্টেট গ্লেণ্ড বৃদ্ধি পায়,
0: হয়
1: তেতিয়া এজন পুৰুষে কি কি সমস্যাত ভোগে?
0: প্ৰথম কথা হ'ল তেওঁ প্ৰথম অৱস্থাত প্ৰষ্টেট গ্লেণ্ড যেতিয়া বাঢ়ি, প্ৰষ্টেট গ্লেণ্ড আমি তিনি ভাগত ভাগ কৰে, গ্ৰেড ওৱান, গ্ৰেড টু, গ্ৰেড থ্ৰী। গ্ৰেড ওৱানত মানে প্ৰথম যেতিয়া অলপ ফুলি আহে তেতিয়াতো কি হয়, প্ৰস্ৰাৱটো ৰাতি 2-3 বাৰ কৰিবলগীয়া হয়। টোপনি অহাৰ লগে লগে তেওঁ প্ৰস্ৰাৱৰ ভাগ, কাৰণ এক ৰাতিত তেওঁ 3 বাৰ বা 4 বাৰ উঠিবলগীয়া হয়। এক এক এক ৰাতিত মানে গোটেই ৰাতিটো যেতিয়া 3 বাৰ 4 বাৰ উঠা যায় তেওঁ টোপনিটো ফুলফিল নহয়, পাছদিনা তেওঁ গাটো বেয়া লাগি থাকে। তাৰপাছত গ্ৰেড টুলৈ যেতিয়া আহিব প্ৰস্ৰাৱ যে কণ্ট্ৰল কৰিবই নোৱাৰা হৈ যায়, আৰু তেওঁ কি হয় ঘনাই ঘনাই ৰাতি তেতিয়া 6-7 বাৰলৈকে কৰা দেখা যায়, প্ৰস্ৰাৱটো ৰাখিব নোৱাৰা হৈ যায়। আৰু যেতিয়া গ্ৰেড থ্ৰী পায় তেওঁ প্ৰস্ৰাৱটো একেবাৰে ৰাখিব নোৱাৰে। এনেকুৱা মানুহ আহে যে তেওঁ আমাৰ দেখাবলৈ আহি পেলাই পেচেণ্টজন বহাৰ লগে লগে ৰুমটো প্ৰস্ৰাৱ প্ৰস্ৰাৱ গোন্ধাই থাকে, তেতিয়া আমি দেখোঁৱেই আৰু তেওঁ প্ৰস্ৰাৱটো লিক হৈ থাকে। সেইটো কিন্তু তেওঁ গম নাপায়, তেওঁ গম নাপায় তেওঁ কেতিয়া প্ৰস্ৰাৱটো ওলাই গ'ল কি হ'ল তেওঁ গম নোপোৱা হয়,
1: মানে সেই চেন্সেশ্যনটোৱে নাইকিয়া
0: নাইকিয়া হৈ যায়,
1: অনুভৱটো কৰিব নোৱাৰে,
0: অনুভৱটো কৰিব নোৱাৰে। আৰু তেওঁ যদি অনুভৱটোও কৰে এই অনুভৱ কৰাৰ লগে লগে তেওঁ প্ৰস্ৰাৱ কৰিবই লাগিব,
1: মানে সময় খুব কম,
0: খুব কম হয়। কিছুমান এনেকুৱা পেচেণ্টো আমাৰ 1 মিনিটো ৰ'ব নোৱাৰে, গতিকে তেওঁলোকে আমাক কয় যে এনেকুৱা তেনেকুৱা অৱস্থা, আমি এইটো এতিয়া ধৰকচোন ঘৰত বেলেগ মানুহ আছে, মোৰ বাথৰুমটো ইমান দূৰলৈ যাবলগীয়া হয়, মই বাথৰুম যোৱাৰ আগতে মোৰ কাপোৰ প্ৰথমে লেতেৰা হয়, মই প্ৰতিবাৰে কাপোৰ চেঞ্জ কৰিব লাগে, ৰাতি যদি 3-4 বাৰ কাপোৰ চেঞ্জ কৰি পেলাই যদি বিচনালৈ আহিবলগীয়া হয় তেওঁ টোপনি
1: টোপনি ভাল নহ'ব,
0: ভাল নহ'ব, পাঁচদিনা তেওঁ গাটো বেয়া লাগি থাকিব। আৰু এইটো এদিনৰ কথা নহয়, মাহ মাহ ধৰি হৈ থাকে, হয়, ফলত তেওঁ শাৰীৰিকভাৱে বহুত অসুস্থতাত ভুগি যায়,
1: দুৰ্বল, অৱনতি ঘটে,
0: অৱনতি ঘটে, দুৰ্বল হয়,
1: এইখিনি সমস্যাই দেখা দিয়ে। আৰু এই ধৰণৰ ৰোগ নহ'বৰ কাৰণে বা প্ৰষ্টেট গ্লেণ্ড বৃদ্ধিৰ সমস্যা নহ'বৰ বাবে আমি জ্যেষ্ঠ নাগৰিকসকলক কেনেধৰণে
0: নিজকে মানে
1: প্ৰস্তুত কৰিব লাগে,
0: তেনেধৰণে এতিয়া ক'ব পৰা কথা নহয় যে এইটো পাহৰি এটা এইটো খুব বহলভাৱে ক'ব লাগিব, তাত থুলমূলকৈ মই কওঁ। প্ৰথম হ'ল তেওঁলোকৰ খাদ্য আৰু পানী কমকৈ খোৱা, কিছুমান মানুহে পানী বহুত কম খায়, পানী কম খোৱাৰ ফলত প্ৰেচাৰ পায় বা কিডনীয়ে তেওঁ প্ৰপাৰ কাম কৰিব নোৱাৰা হয়, ফলত প্ৰষ্টেট গ্লেণ্ডৰ হাম্পাৰ হয়, প্ৰষ্টেট গ্লেণ্ডটো লাগে, প্ৰষ্টেট গ্লেণ্ডটো তেতিয়া এনলাৰ্জ হয়। আৰু আজিকালি অকণমান এতিয়া কথা, কিবা এটা চাপ'জ কিবা এটা হৈ গ'ল, তেওঁ কিবা মূৰটোৱে বিষালে বা এটা গাটোৱে বেয়া লাগিল, লগে লগে ফাৰ্মাচীলৈ গৈ পেলাই টেবলেট এটা কিনি খাই দিলে, কি খাইছে কি নাই তেওঁ নাজানে কিন্তু। আৰু আজিকালিতো জানেই ফাৰ্মাচীটোতো ফাৰ্মাচিষ্টো নাথাকে, কোনোবা এজন চেলাৰ এজনহে থাকে, তেওঁ এইটো এইটো চিম্পটমছ ক'লে তেওঁ দি থকা অভ্যাস আছে, তেওঁ দি দিলে, এই যে ইটোৰ ওপৰত ইটো, ইটোৰ ওপৰত ইটো, ইটোৰ ওপৰত ইটো, এনেধৰণৰ মেডিচিন, যদি আমি এলোপেথিকৰ কথা কৈ আছোঁ, এই এলোপেথিক মেডিচিন যদি সেৱন কৰা হয়, বেছিকৈ লোৱা হয় তেতিয়াহ'লে, আৰু পানীটো যদি তেওঁ কম খায় তেতিয়াহ'লে ইয়েই প্ৰষ্টেট গ্লেণ্ডত গৈ পেলাই প্ৰভাৱ পেলাব পাৰে,
1: প্ৰষ্টেট গ্লেণ্ড বৃদ্ধি হোৱাৰ
0: অৰিহণা যোগায়।
1: আৰু
0: আৰু হৰমনেল চেঞ্জটো আছেই,
1: হয়, বয়সৰ
0: বয়সৰ লগে লগে আজিকালি এইটো বেছিকৈ পোৱা দেখা যায়,
1: কিন্তু সকলোৰেতো নহয়,
0: সকলোৰে নহয়, মই ক'লো নহয় প্ৰথম শৰীৰ চৰ্চা মানে লাগিব ইয়াত। এই আৰু এটা জানিবলগীয়া কথা, আগতে আমাৰ বয়সস্থসকলে বহি পেলাই প্ৰস্ৰাৱ কৰিছিলে, বহি পেলাই প্ৰস্ৰাৱ কৰাৰ পাছত কি হয়, যেতিয়া বহিব মাচুল কম্প্ৰেশ্যন হ'ব, হৈ পেলাই চেপা খাই পেলাই তেওঁ কোনো প্ৰস্ৰাৱ ভিতৰত নথকাকৈ গোটেইখিনি ওলাই গৈছিলে, কিন্তু আজিকালি প্ৰায় থিয় হৈ কৰা দেখা যায়,
1: থাকি যায়,
0: থাকি যায়, আৰু যেতিয়া থাকি যাব তাতেই সেই প্ৰস্ৰাৱটো থাকি থাকি তাকে ইনফেকশ্যন হ'ব, সেই
1: প্ৰস্ৰাৱ মানে একদম পূৰাকে ওলাই নাহে প্ৰস্ৰাৱটোকে থিয় হৈ কৰিলে,
0: থিয় হৈ কৰিলে নাহে, কম পৰিমাণে হ'লেও তাত থাকি যায়, থকাটোৰ লগতে যদি যিটো আমি চেডিমেণ্টে গেট বুলি কওঁ, বেয়া বস্তুবিলাক তাত জমা হৈ হৈ তাতে ইনফেকশ্যন হ'ব পাৰে, এই ইনফেকশ্যনটোৱে প্ৰস্ৰাৱ ইনফেকশ্যন কৰিলে, ধৰক প্ৰস্ৰাৱ জ্বলাৰ পৰা কৰিলে, আৰু প্ৰস্ৰাৱ জ্বলাৰ পৰা কৰিলে তেওঁ সামান্য পৰিমাণে জ্বৰ আহিলে, প্ৰস্ৰাৱ ৰাখিব নোৱাৰা হ'ল, প্ৰস্ৰাৱ জ্বলনি হ'ল, এইখিনি হোৱাৰ লগে লগে তেওঁ কি কৰিলে, কোনো কাৰো ডক্টৰ এজনৰ পৰামৰ্শ নোলোৱাকৈ তেওঁ নিজেই মেডিচিন ইউজ কৰিলে, এনেধৰণৰ যদি তেওঁ ঘনাই ঘনাই এনেধৰণৰ কৰি থাকে তেতিয়াহ'লে ইয়েই প্ৰষ্টেট গ্লেণ্ডত, প্ৰষ্টেট গ্লেণ্ডটো এনলাৰ্জ হোৱাত সহায় কৰে, তেতিয়া সমস্যাৰ সৃষ্টি কৰে।
1: এতিয়া আপোনাৰ আচলতে কাৰণখিনিতে আকৌ উত্তৰো সোমাই আছে, হাত ইয়াৰ পৰা হাত সাৰিবলৈ আমি কি কৰা উচিত, মানে ধৰক প্ৰষ্টেট গ্লেণ্ড বৃদ্ধি সমস্যাৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ কি কৰা উচিত, সেই বিষয়ে আকৌ অকণ জনাব নেকি?
0: এইটোৱে একেটা কথাই, পানীটোকো বেছি খাবলৈ

0: পৰামৰ্শ দিওঁ আমি, পানীটো বেছি খাব।
1: আৰু
0: 24 ঘণ্টাৰ ভিতৰত বেছিকৈ নহ'লেও আধা ঘণ্টা শাৰীৰিক ব্যায়াম যদি কৰে, আৰু যিমান পাৰে যদি বহি পেলাই প্ৰস্ৰাৱ কৰিব পাৰে পুৰুষসকলে, তেতিয়াহ'লে এইটোপা ধৰকচোন 60% মানেই তেওঁ বাচি থাকিব পাৰিব।
1: আৰু যদি কোনোবা এই অনুষ্ঠানে শুনি থকা ব্যক্তিয়ে এনেধৰণৰ সমস্যাত ভুগি আছে, এই ক্ষেত্ৰত এতিয়া আপোনালোকে কেনেধৰণৰ হোমিঅ'পেথিক চিকিৎসা প্ৰদান কৰে?
0: হোমিঅ'পেথিক চিষ্টেম আছে, হোমিঅ'পেথিক ট্ৰিটমেণ্ট প্ৰষ্টেট এনলাৰ্জৰ বহুত মানে ভাল চিকিৎসা আছে। যদি তেওঁলোকে বিচাৰে আমাৰ গুৰিলৈ আহিলে, কি ঔষধ খাব লাগিব, কেনেকৈ দিব লাগিব, মই সেইটো ক'ব নোৱাৰোঁ। হোমিঅ' এটা এনেকুৱা চিষ্টেম, মই আপোনাৰ আগৰ অনুষ্ঠানতো এবাৰ কৈছিলোঁ যে ওখ মানুহ চাপৰ মানুহ দুইজনৰ যদি একে বেমাৰে হ'ল, তেওঁলোকৰ কিন্তু মেডিচিন বেলেগ বেলেগ। ক'লা মানুহৰ মেডিচিন বেলেগ, বগা মানুহৰ মেডিচিন বেলেগ, শকত মানুহৰ মেডিচিন বেলেগ, ক্ষীণ মানুহৰ মেডিচিন বেলেগ। গতিকে যেতিয়ালৈকে ৰোগীজনে আহি আমাৰ আগত কথা বতৰা কৈ গোটেই চিম্পটমছখিনি তেওঁ নিজ মুখে ব্যক্ত নকৰে, তেতিয়ালৈকে আমি ক'ব নোৱাৰোঁ যে এই মেডিচিনটোৱে খাওক। ইউটিউবত পোৱা মেডিচিন মই যিমান পাৰোঁ এই অনুষ্ঠানৰ জৰিয়তে সকলোকে কৈছোঁ, ইউটিউবত দিয়া মেডিচিন আজিকালি চবতে এলোপেথিক হওক হোমিঅ'পেথিক হওক বজাৰত সুলভ মূল্যত পৰি যায়, যেনে তেনে অনলাইনো তেওঁলোকে আনিব পাৰে। গতিকে এনেধৰণে ব্যৱহাৰ কৰিবলৈ মই এই আপোনাৰ অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাক অনুৰোধ কৰিছোঁ যে এইটো ব্যৱহাৰ নকৰিব। কাৰণ মই প্ৰথমেই কৈছোঁ যে হোমিঅ'পেথিক এনেকুৱা নহয় যে জ্বৰ হৈছে পেৰাচিটামল এটা খাই দিছে, কিন্তু হোমিঅ'ত এনেধৰণৰ নহয়, হোমিঅ'ত চিম্পটমছ চাব লাগিব।
1: আৰু ইয়াৰ চিকিৎসা যদি কৰে হোমিঅ'পেথিক চিকিৎসা যিকোনো ব্যক্তিয়ে, আপোনালোকে মানে সকলো পৰীক্ষা নিৰীক্ষা কৰি তেওঁক পৰামৰ্শ দিলে, ধৰক মেডিচিন দিলে মানে ঔষধ দিলে, তেওঁ কিমান দীঘলীয়া হয় এই ট্ৰিটমেণ্টটো বা এই চিকিৎসাটো?
0: মই আপোনাক প্ৰথমেই কৈছিলোঁ ইয়াত 3টা গ্ৰেডত থাকে, গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3। গ্ৰেড 1, গ্ৰেড 2টো ধৰক দুমাহমান ইউজ কৰিলেই ভাল হৈ যায়, গ্ৰেড 3ত অকণমান সময় লাগে, তেওঁ পাছতো একেবাৰে ৰাখিব নোৱাৰা হয়, গতিকে তেওঁক 4 মাহৰ পৰা 5 মাহ পৰ্যন্ত লাগে।
1: সিমানখিনি দিন তেওঁ আপোনাৰ
0: আমাৰ চিকিৎসা কৰিলে
1: থাকিব
0: লাগে, নিশ্চয় সুফল পাব। আৰু এটা কওঁ এইখিনিতে, গ্ৰেড 3ৰ পাছত পৰ্যায়টো অকণ বেয়া হয়। ই মানে কি হয়, টেষ্ট আছে, লেবৰেটৰীত গৈ টেষ্ট কৰাব লাগে, টেষ্ট পজিটিভ আহিলে ইয়াৰ পৰা কেঞ্চাৰ সৃষ্টি হয়, পুৰণা হৈ যায়। তেতিয়াহ'লে ইয়াত এটা টেষ্ট এটা আছে, এই টেষ্টটো কৰিলে তেতিয়া যদি তেওঁ পজিটিভ আহে, তেতিয়া লগে লগে আমি তেওঁক এলোপেথিক ট্ৰিটমেণ্টলৈ পঠাই দিওঁ, ভাল চিকিৎসাৰ কাৰণে, উন্নত চিকিৎসাৰ কাৰণে পঠাই দিওঁ, তেওঁ কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে।
1: এতিয়া এজন প্ৰোষ্টেট গ্লেণ্ড বৃদ্ধিৰ সমস্যাত ভুগি থকা ব্যক্তিয়ে মানে প্ৰথম চিম্পটমটো দেখাৰ লগে লগে আচলতে চিকিৎসকৰ কাষ চাপিব লাগে।
0: হয় হয়, যদি আমাৰ ওচৰলৈ হোমিঅ' ট্ৰিটমেণ্ট কৰোঁ বুলি যদি ভাবে, যদি তেওঁ প্ৰথম চিম্পটমছ দেখিছে নহয় তেখেতৰ প্ৰস্ৰাৱ সঘনে লাগিছে, ধৰি ৰাখিব পৰা নাই, তেতিয়াহ'লে লগে লগে আহক, ভাল চিকিৎসক এজনৰ ওচৰলৈ আহক, আহি তেওঁ পৰামৰ্শ লওক যে মই কি কৰিব লাগে, কি কৰিম, যদি দৰকাৰ হয় টেষ্ট চেষ্ট কৰিবলৈ ডক্টৰজনে যিখিনি পৰামৰ্শ দিয়ে যদি তেওঁ অভিজ্ঞ হয়, তেতিয়াহ'লে মই ভাবোঁ তেওঁ 2 মাহৰ পাছতে আৰোগ্য লাভ কৰিব।
1: তাৰমানে ভয় খাব নালাগে, প্ৰোষ্টেট গ্লেণ্ড বৃদ্ধি সমস্যা দেখিলে এজন ব্যক্তিয়ে বা এজন ৰোগীয়ে এই অসুখটোৰ প্ৰতি ভয় নকৰি অতি সোনকালে চিকিৎসকৰ কাষ
0: চাপিব লাগে। এইটো আপুনি যে ক'লে ভয় কৰা কথাটো, এইটো অকল প্ৰোষ্টেট গ্লেণ্ডৰ ক্ষেত্ৰতে নহয়, সকলো ক্ষেত্ৰতে
1: বহুতে
0: লাজ কৰে। মেইন কথা হ'ল সেইটো, লাজ কৰে আৰু ভয় কৰা, এই বা লাজ কৰি বেমাৰ লুকুৱাই ৰাখিলে ই লাহে লাহে বিপদৰ ওপৰত বিপদ হয়,
1: গতিকে
0: বিপদলৈ ঠেলি দিয়ে। গতিকে মই আপোনাৰ অনুষ্ঠানৰ জৰিয়তে কৈছো যে ইয়াত লাজ কৰিবলৈ নাই, বেমাৰ সকলোৰে হয়, বা আমাৰ শৰীৰ আছে যে যেতিয়ালৈকে আমাৰ শৰীৰ থাকিব তেতিয়ালৈকে আমাৰ বেমাৰ হ'বই, ই কোনো ডাক্তৰ ইঞ্জিনিয়াৰ কাকো চিনি নাপায়, সকলোৱে হ'বই। গতিকে বিনা দ্বিধাই ভয় নকৰি বা লাজ নকৰি অভিজ্ঞ চিকিৎসকৰ ওচৰলৈ আহক। আৰু আমিও এনেকুৱা বহুত ধৰণৰ ট্ৰিটমেণ্ট কৰিছোঁ, মোৰ ওচৰতে বহুত পেচেণ্ট আছে প্ৰোষ্টেট গ্লেণ্ডৰ, সকলো আৰোগ্য হৈছে, যিমান কেইজন আহিছে গ্ৰেড 3ৰে সকলো আৰোগ্য হৈছে, গ্ৰেড 3ৰে এতিয়া মোৰ বহুত পেচেণ্ট আছে।
1: এতিয়া আমাৰ তেজপুৰত আপোনাক কথা আমি ক'ব পাৰোঁ, কিন্তু এতিয়া আমাৰ অনুষ্ঠান অসমৰ বিভিন্ন প্ৰান্তত বহুতে শুনি আছে, তেওঁলোকে সেই অঞ্চলৰ অভিজ্ঞ হোমিঅ' চিকিৎসকৰ ওচৰলৈ যাওক আৰু তেওঁলোকৰ পৰামৰ্শ মতে চিকিৎসা কৰি তেওঁলোকো সুস্থ হৈ উঠক। এতিয়া আপুনি কৈছে যে অভিজ্ঞ যি হোমিঅ' চিকিৎসক তেওঁলোকে যি পৰামৰ্শ দিয়ে সেয়া মানি চলিলে প্ৰোষ্টেট গ্লেণ্ড বৃদ্ধিৰ সমস্যাৰ পৰা ৰোগী মুক্ত হ'ব পাৰিব, সমস্যাৰ পৰা তেওঁলোক সাৰি যাব। কিন্তু আমাৰ এটা ধাৰণা আছে যে এই ৰোগটো হ'লে অস্ত্ৰোপচাৰ নকৰিলে ভাল নহয়, এই কথাটো কিমান দূৰ সত্য?
0: এইটো মনৰ ধাৰণা
1: হয়,
0: মই আপোনাক ক'লোৱে গ্ৰেড 3লৈকে মই ভাল কৰিছোঁ বুলি। প্ৰোষ্টেট গ্লেণ্ড এনলাৰ্জ হোৱাৰ লগে লগে যে অপাৰেশ্যন কৰিব লাগিব কোনো কথা নহয়, আমাৰ গুৰিলৈ আহিলেও মানে পেচেণ্টে কয়

0: ৰোগীয়ে কয় যে এইটো অপাৰেশ্যন নকৰিলেতো ভাল নহয়, এতিয়া আপোনাৰ মেডিচিন খালে ভাল হ'ব,
1: তেনেকৈ সোধে।
0: হয় সোধে। কিন্তু এইটো মই শ্ৰোতাক জনাওঁ
1: হয়
0: যে প্ৰষ্টেট গ্লেণ্ড এনলাৰ্জ হ'লেই যে অপাৰেশ্যন কৰিব লাগিব,
1: অঁ
0: ইয়াৰ কোনো মানা নাই।
1: হয়
0: হোমিঅ' ঔষধ, ইয়াৰ সুন্দৰ ঔষধ আছে, হোমিঅ' ঔষধ ব্যৱহাৰ কৰক, নিশ্চয় আৰোগ্য হ'ব।
1: হয়, তেন্তে আপোনাৰ পৰা আজি যথেষ্টখিনি আমাৰ শ্ৰোতাই পৰামৰ্শ পাইছে। আমি আশা কৰিছোঁ আজি এই অনুষ্ঠানৰ জৰিয়তে জ্যেষ্ঠ নাগৰিক যিসকল পুৰুষ ব্যক্তি তেওঁলোকে যথেষ্টখিনি উপকৃত হ'ব, আৰু কোনোবা যদি এই ৰোগত আক্ৰান্ত হৈ আছে

0: আমি আশা কৰিছোঁ আজি এই অনুষ্ঠানৰ জৰিয়তে জ্যেষ্ঠ নাগৰিক যিসকল পুৰুষ ব্যক্তি তেওঁলোকে যথেষ্টখিনি উপকৃত হ'ব, আৰু কোনোবা যদি এই ৰোগত আক্ৰান্ত হৈ আছে সময় নষ্ট নকৰি তেওঁলোকে সোনকালেই এজন অভিজ্ঞ হোমিও চিকিৎসকৰ কাষ চাপক আৰু কোনো ধৰণৰ অস্ত্ৰোপচাৰ নোহোৱাকৈ তেওঁলোকে ইয়াৰ পৰা আৰোগ্য লাভ কৰিব পাৰিব। আমাৰ ইতিমধ্যে পৰিচৰ্যা অনুষ্ঠানটিৰ সময়ো শেষ হৈ আহিল। ডাক্তৰ যতীন বৰদলৈ ডাঙৰীয়া, আপোনাৰ বহুমূলীয়া সময় আমাক দিলে, আমি আজি আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাই এই অনুষ্ঠান ইমানতে সামৰিছোঁ।
1: ধন্যবাদ
0: শ্ৰোতা। ইমান পৰে জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰচাৰিত অনুষ্ঠান পৰিচৰ্যা শুনিলে। আজি এই অনুষ্ঠানত জ্যেষ্ঠ নাগৰিকৰ প্ৰোষ্টেট গ্লেণ্ড বৃদ্ধিৰ সমস্যা আৰু ইয়াৰ হোমিঅ'পেথিক চিকিৎসা, এই বিষয়ে আমাক কিছু কথা জনালে ডাক্তৰ যতীন বৰদলৈয়ে। অনুষ্ঠানটিৰ আন্তৰিক সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা গৌতম নাথৰ।

0: এয়া আকাশবাণী তেজপুৰ শ্ৰোতালৈ এতিয়া আগবঢ়াইছো সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি।
1: আকাশবাণী তেজপুৰ নিবেদন কৰিছো সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি। সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ কালজয়ী নাটক তেতুন তামুলী মঞ্চায়ন কৰা হয় তেজপুৰ জিলা পুথিভঁৰালত। উল্লেখ্য যে 1956 চনতেই স্থাপন হোৱা তেজপুৰ জিলা পুথিভঁৰালৰ আধুনিকীকৰণ কৰাৰ পিছত নতুনকৈ সজাই পৰাই তোলা মঞ্চত তেজপুৰৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰৰ শিল্পী কলাকুশলীসকলে পৰিৱেশন কৰে সাহিত্য কাণ্ডাৰীৰ কালজয়ী নাটক তেতুন তামুলী। শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত বান থিয়েটাৰৰ প্ৰযোজনাৰে মঞ্চায়ন কৰা তেতুন তামুলীৰ শুভাৰম্ভ কৰে শোণিতপুৰৰ আয়ুক্ত আনন্দ কুমাৰ দাসে। তেওঁ কয় যে তেতুন তামুলী আধুনিক নাট্য আন্দোলনৰ মাইলৰ খুঁটি। ইফালে এই নাট্যানুষ্ঠানৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি তেজপুৰ বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য অমৰেন্দ্ৰ কুমাৰ দাসে জাতীয় নাট্যশালাক উচিত মৰ্যাদা দিলে শোণিতপুৰ জিলা প্ৰশাসনে বুলি মন্তব্য কৰে। বান থিয়েটাৰৰ 34 গৰাকী কুশীলৱক শোণিতপুৰ জিলা প্ৰশাসনে কৃতজ্ঞতা পত্ৰ প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰে। তেতুন তামুলী নাটকখনিৰ পৰিচালনা আছিল এগৰাকী প্ৰবীণ শিল্পী ভূপেন শৰ্মা আৰু সহ পৰিচালনা বান থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী। এগৰাকী প্ৰতিভাৱান খেলুৱৈৰ ৰাষ্ট্ৰীয় এথলীট ৰঞ্জন মিলিৰ আকস্মিক বিয়োগে ক্ৰীড়া জগতৰ লগতে শোণিতপুৰ জিলাৰ সকলোকে মৰ্মাহত কৰি তুলিছে। উল্লেখ্য যে তেজপুৰত বিদ্যালয়লৈ চাইকেলেৰে যোৱা নৱম শ্ৰেণীৰ ছাত্ৰক তেজপুৰ ডেকাৰগাঁৱৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন দ্ৰুতবেগী ট্ৰাকে পিছফালৰ পৰা খুন্দা মৰাত ছাত্ৰজন পথৰ ওপৰত পৰি যায় আৰু ছাত্ৰজনৰ মহতিয়াই নিয়ে দ্ৰুতবেগী ট্ৰাকখনে। তেজপুৰৰ পতিয়া চুবুৰীত ভাড়াতীয়া হিচাপে থকা কৃষ্ণকান্ত মিলি আৰু কল্পনা মিলিৰ পুত্ৰ ৰঞ্জন মিলি আন দিনাৰ দৰে আজিও নিজৰ ঘৰৰ পৰা চাইকেলেৰে বিদ্যালয়লৈ গৈ থকাৰ সময়ত পুৱা

জিলা প্ৰশাসনে গঠন কৰি দিয়া টাস্ক ফৰ্চে জিলাখনৰ বিভিন্ন বজাৰত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত অভিযান অব্যাহত ৰাখিছে। তেজপুৰ মহাবিদ্যালয়ে গ্লোবেল ইণ্টাৰফেইথ ইউনিভাৰ্চিটি আৰু এলফ্ৰেড নবেল ইউনিভাৰ্চিটি সহযোগত পাঁচদিনীয়া আন্তঃৰাষ্ট্ৰীয় যোগ কৰ্মশালা তেজপুৰ মহাবিদ্যালয়ৰ হেৰম্ব শৰ্মা ছেমিনাৰ হলত সফলভাৱে অনুষ্ঠিত কৰে। এই কৰ্মশালাত এলফ্ৰেড নবেল ইউনিভাৰ্চিটি ইউক্ৰেইনৰ অধ্যাপক আৰু ছাত্ৰ ছাত্ৰীৰ লগতে গ্লোবেল ইণ্টাৰফেইথ ইউনিভাৰ্চিটি USAৰ অধ্যাপক আৰু ছাত্ৰ ছাত্ৰী আৰু তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৱে সাংস্কৃতিক বিনিময় আৰু সামগ্ৰিক সুস্থতাৰ বাবে যোগৰ প্ৰচাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰিছে। যোগ কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰে। তেজপুৰ মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ অনুৰাগ হাজৰিকা, ডাক্টৰ তৃষ্ণাৰাণী ডেকাই অনুষ্ঠানটোৰ সমন্বয়ৰক্ষী হিচাপে কাৰ্যনিৰ্বাহ কৰে। গুৱাহাটীৰ টাটা ইনষ্টিটিউট অফ ছচিয়েল ছায়েন্সত উজলিল তেজপুৰৰ মেধাৱী ছাত্ৰী শৰ্মিষ্ঠা ওজা। কমিউনিটি অৰ্গেনাইজেচন এণ্ড ডেভেলপমেণ্ট শিতানত বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড লাভ কৰে শৰ্মিষ্ঠা ওজাই। তেজপুৰত সুসাহিত্যিক দণ্ডীনাথ কলিতাক স্মৰণ, দণ্ডীনাথ কলিতা স্মাৰক নেশৰ উদ্যোগত দণ্ডীনাথ কলিতা স্মাৰক বক্তৃতানুষ্ঠানত তেজপুৰৰ বিদ্যৎ সমাজে অংশগ্ৰহণ কৰে। দণ্ডীনাথ কলিতা আৰু তদানীন্তন অসমীয়া সমাজ শীৰ্ষক বিষয়ত বিশিষ্ট চিন্তাবিদ লেখক ময়ূৰ বৰাই সাৰগৰ্ভ ভাষণ প্ৰদান কৰে। দণ্ডীনাথ কলিতা ৰেডিকেল নাছিল, বিৱৰ্তনবাদী পথেৰে সমাজ সংস্কাৰ কামনা কৰিছিল বুলি মন্তব্য কৰে বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাই। বিশিষ্টজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দণ্ডীনাথ কলিতাৰ প্ৰতিচ্ছবিত। দণ্ডীনাথ কলিতাৰ কবিতা আৰু গীতেৰে জীপাল হয় অসমীয়া ক্লাব। তেজপুৰত মহিলাৰ অনুষ্ঠান সংস্কৃতাৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস সম্পন্ন হয়। যোগাসন গীত মাতেৰে মুখৰিত হৈ পৰে ভৈৰৱনগৰস্থিত সংস্কৃতি নিলয় ভৱন। তেজপুৰ বিশ্ববিদ্যালয়ে দক্ষিণ কোৰিয়াৰ হুণ্ডাই মটৰ কোম্পানীৰ সৈতে নতুন দিল্লীত এক গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰি তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে যে এই চুক্তি উদ্দেশ্য হৈছে হুণ্ডাই চেণ্টাৰ অফ এক্সিলেঞ্চৰ অধীনত গৱেষণামূলক কাম কাজ চলোৱা, বিশেষকৈ বৈদ্যুতিক বাহন, বেটাৰী প্ৰযুক্তি, বেটাৰী ব্যৱস্থাপনা ব্যৱস্থা, শক্তি সংৰক্ষণ আৰু সুৰক্ষা আৰু বিদ্যুতিকৰণ আৰু বহনক্ষম গতিশীলতা আদিৰ ওপৰত গৱেষণা কৰাও এই চুক্তিৰ অন্যতম উদ্দেশ্য। উল্লেখ্য যে হুণ্ডাই মটৰ কোম্পানীৰ লগত চুক্তি স্বাক্ষৰ কৰা তেজপুৰ বিশ্ববিদ্যালয় দেশৰ একমাত্ৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হৈছে। শোণিতপুৰৰ ভালুকপুঙত অলপতে দুই অভিযুক্ত গৰু চোৰক ৰাইজৰ প্ৰহাৰত নিহত হয় আৰু এজন গুৰুতৰভাৱে আহত হয়। আৰক্ষী সূত্ৰে জানিব পৰা মতে গৰু চোৰ এটা দলে অঞ্চলটোৰ গাঁৱত প্ৰৱেশ কৰিছিল আৰু পৰিয়ালৰ ঘৰত গৰু চোৰৰ দলটো প্ৰৱেশ কৰাৰ সময়তে গৃহস্থই জানিব পাৰি হুলস্থুল কৰাত অঞ্চলটোৰ একাংশ লোক ওলাই আহে আৰু লগে লগে চোৰৰ দলটো গাড়ীসহ পলায়নৰ চেষ্টা চলায়। সেই সময়তে দলটোৰ দুজনক ৰাইজে আবদ্ধ কৰি আক্ৰমণ কৰাত দুজন ঘটনাস্থলীতে মৃত্যু হয় আৰু এজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈকে প্ৰেৰণ কৰা হয়। এই দলটোত মুঠ পাঁচজন লোক আছিল বুলি জানিব পৰা গৈছে। আনহাতে পলাতক লোকৰ হাতত অস্ত্ৰ আছিল বুলিও স্থানীয় লোকে জানিবলৈ দিছে। নামেৰি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক তথা পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডল বন বিষয়া জনোৱা অনুসৰি নামেৰি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত সকলো ইক পৰ্যটন আৰু পৰ্যটন সম্পৰ্কীয় কাৰ্যকলাপ 1 জুনৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈ বন্ধ থাকিব। ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয় আৰু ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ নিৰ্দেশনা অনুসৰি জাৰি কৰা এই আদেশ মৰ্মে আগন্তুক বাৰিষা আৰু বানপানীৰ সময়ছোৱাত নামেৰি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ মূল অঞ্চল কৰ জোনত ট্ৰেকিং কাৰ্যকলাপ, ভালুকপুং পিকনিক জোন আৰু চিজুচা পিকনিক জোন বন্ধ থাকিব। বাৰিষা আৰু বানপানীৰ সময়ছোৱাত পৰ্যটন কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰাৰ লগতে সুৰক্ষা, সংৰক্ষণ আৰু ব্যৱস্থাপনাগত দিশসমূহ বিবেচনা কৰি এই নিৰ্দেশ জাৰি কৰা হৈছে বুলি জানিবলৈ দিছে। শোণিতপুৰ জিলাৰ প্ৰশাসনৰ 8-দিনীয়া জনভাগিদাৰী অভিযানৰ সামৰণি পৰে। প্ৰায় 1000 জনজাতীয় নাগৰিকক কল্যাণমূলক আঁচনিৰ সুবিধা প্ৰদান কৰা হয়। জিলা প্ৰশাসনে চৰকাৰী সেৱাসমূহ কাৰ্যালয়ৰ সীমাৰ বাহিৰলৈ উলিয়াই পোনপটীয়াকৈ ৰাইজৰ দুৱাৰমুখলৈ লৈ যোৱাৰ উদ্দেশ্যই হ'ল এই জনভাগিদাৰী কাৰ্যসূচী। সবচে দূৰ সবচে পেহলে অভিযানৰ জৰিয়তে জিলাখনৰ অতি দুৰ্গম জনজাতীয় গাঁওসমূহত উপস্থিত হৈ প্ৰায় 1000 জনজাতীয় নাগৰিকক বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা প্ৰদান কৰা হয়। মেঘালয়ৰ শ্বিলংস্থিত

যুক্তি কাৰ্যালয় মুখ্য কাৰ্যালয়ৰ পৰা জনোৱা অনুসৰি 2026 বৰ্ষৰ ভাৰতীয় সেনাবাহিনীত অগ্নিবীৰ আৰু জেচিঅ অ আৰ নিযুক্তিৰ বাবে সৰ্বভাৰতীয় অনলাইন কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন CEE 1 জুনৰ পৰা 12 জুনলৈকে অনুষ্ঠিত হ'ব। অনলাইন CEEত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ এডমিট কাৰ্ড ইতিমধ্যে ভাৰতীয় সেনাবাহিনীৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আপলোড কৰা হৈছে। সকলো পঞ্জীয়নভুক্ত প্ৰাৰ্থীক 2026 চনৰ 29 মেৰ পূৰ্বে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰি প্ৰিণ্ট আউট উলিয়াই ল'বলৈ পৰামৰ্শ দিয়া হৈছে। পত্ৰত উল্লেখ কৰা অনুসৰি এডমিট কাৰ্ড প্ৰদৰ্শন কৰিলেহে প্ৰাৰ্থীসকলে কমন এণ্ট্ৰেন্স এক্সামিনেশ্যনত অৱতীৰ্ণ হ'ব পাৰিব। অধিক তথ্যৰ বাবে মধ্য অসমৰ 4খন জিলা নগাঁও, মৰিগাঁও, শোণিতপুৰ আৰু বিশ্বনাথৰ প্ৰাৰ্থীসকলে নিযুক্তি কাৰ্যালয় শ্বিলঙৰ লগত যোগাযোগ কৰিব পাৰিব। শ্রোতাসকলে ইমান পরে সংবাদভিত্তিক অনুষ্ঠান রেঙনি শুনিলে। অনুষ্ঠানটি যুগুতায় আগবড়ালে পুলক কুমার ডেকায়।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলো হাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাই এই অনুষ্ঠান নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনিব পাৰে। এতিয়া আগবঢ়াব লৈছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 10 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 25 তাৰিখ, যমুনা কৃষ্ণন। এগৰাকী ভাৰতীয় অজৈৱ ৰসায়ন বিজ্ঞানী হ'ল যমুনা কৃষ্ণন। তেওঁ 2014 চনৰ আগষ্ট মাহৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক পদত অধিষ্ঠিত হৈ আছে। ইয়াৰ আগতে তেওঁ ভাৰতৰে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰে ৰাষ্ট্ৰীয় জৈৱিক বিজ্ঞান কেন্দ্ৰত ৰিডাৰ হিচাপে কৰ্মৰত আছিল। যমুনা কৃষ্ণনৰ জন্ম হৈছিল 1974 চনৰ আজিৰ দিনটোতেই কেৰেলাৰ মাল্লাপুৰম জিলাত। 2013 চনত তেখেতে ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছিল। লগে লগে তেওঁ শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা কনিষ্ঠতম ব্যক্তি হিচাপেও পৰিগণিত হৈছিল। 2017 চনত তেওঁ ভৌতিক বিজ্ঞানৰ শিতানত ইনফোচিছ ছায়েন্সে আগবঢ়োৱা ইনফোচিছ বঁটা লাভ কৰিছিল। ভৌতিক বিজ্ঞানৰ শিতানত ইনফোচিছ বঁটা লাভ কৰা যমুনা কৃষ্ণন প্ৰথম আৰু একমাত্ৰ মহিলা বিজ্ঞানী। ইয়াৰ উপৰি তেখেতে উদ্ভাৱনশীল যুৱ জৈৱ প্ৰযুক্তিবিদ বঁটা, ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ যুৱ বিজ্ঞানী পদক, YIM বোষ্টন যুৱ বিজ্ঞানী বঁটা, AVRA যুৱ বিজ্ঞানী বঁটা, কেমিকেল ছায়েন্স ইমাৰ্জিং ইনভেষ্টিগেটৰ বঁটা, ৰয়েল ছ'চাইটি অৱ কেমিষ্ট্ৰি ইত্যাদি বহুতো বঁটা তথা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে।

ললিত কুমাৰ দলে, এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসমৰ এগৰাকী প্ৰাক্তন নেতা আছিল। অসমৰ মিচিং জনগোষ্ঠীৰ পৰা এ পি চি চিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা তেওঁই প্ৰথম ব্যক্তি আছিল। সভাপতিৰ দায়িত্বত তেখেতে 1972 চনৰ পৰা 1980 চনলৈ আছিল। জীৱনকালত অসমৰ জনসাধাৰণৰ প্ৰতি নিস্বাৰ্থ আৰু নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে তেওঁ বহুলভাৱে জনপ্ৰিয় আছিল। ললিত কুমাৰ দলেৰ জন্ম হৈছিল 1927 চনৰ আজিৰ দিনটোতেই। তেখেতে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ আছিল। তেখেতে অসম বিধানসভাৰ বন বিভাগৰ উপমন্ত্ৰীৰ লগতে জনজাতি পৰিক্ৰমা আৰু সমবায় মন্ত্ৰীৰ পদতো আছিল। 1986 চনৰ 16 মাৰ্চত তেখেতে ইহ সংসাৰৰ পৰা চিৰবিদায় লৈছিল।

ৰামকিংকৰ বেইজ। ৰামকিংকৰ বেইজ আছিল এজন ভাৰতীয় বঙালী ভাস্কৰ্য শিল্পী। তেওঁ আধুনিক ভাৰতীয় ভাস্কৰ্যকলাৰ অন্যতম অগ্ৰপথিক আছিল। তেখেতৰ জন্ম হৈছিল ব্ৰিটিছ ভাৰতৰ বাংলা প্ৰেচিডেঞ্চিৰ বাঁকুৰা জিলাৰ যোগীবাৰাত 1906 চনৰ আজিৰ দিনটোতেই। পিতৃৰ নাম আছিল চণ্ডীচৰণ বেইজ। কৈশোৰ কালতে তেওঁ ভাস্কৰ্য গুণৰ বহি প্ৰকাশ ঘটিছিল আৰু তাৰ ফলস্বৰূপে বিশিষ্ট সাংবাদিক ৰামানন্দ চট্টোপাধ্যায়ৰ সহায়ত কবিগুৰু বিশ্বভাৰতী বিশ্ববিদ্যালয়ত চাৰুকলাৰ ছাত্ৰ হিচাপে যোগ দিছিল। আচাৰ্য নন্দলাল বসু আছিল তেওঁৰ শিক্ষক। চাৰুকলাৰ ডিপ্ল'মা অৰ্জন কৰি তেওঁ বিশ্বভাৰতীৰ ভাস্কৰ্য বিভাগৰ বিভাগীয় প্ৰধান পদ লাভ কৰিছিল। 1971 চনত তেখেতে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ জীৱনগাথাক লৈ সাহিত্যিক সমৰেশ বসুৱে দেখি নাই ফিৰে নামে এখন উপন্যাস ৰচনা কৰে। এই শিল্পীগৰাকীয়ে 1980 চনৰ আগষ্ট মাহৰ 2 তাৰিখে এই ধৰাৰ পৰা বিদায় মাগিছিল।

বলবীৰ সিং দসাঞ্জ এগৰাকী ভাৰতীয় হকী ক্ৰীড়াবিদ আছিল। তেওঁ ফিল্ডাৰ হকীৰ ভাৰতীয় পুৰুষ দলৰ সদস্য আছিল আৰু অলিম্পিকত ভাৰতীয় দলৰ হৈ খেলিছিল। 1948 চনৰ লণ্ডন অলিম্পিক, 1952 চনত হেলচিংকি অলিম্পিক আৰু 1956 চনৰ মেলবৰ্ণ অলিম্পিকত ভাৰতে সোণৰ পদক লাভ কৰাত বলবীৰ সিঙৰ অনবদ্য ভূমিকা আছিল। হেলচিংকি অলিম্পিকত তেওঁ ভাৰতীয় দলৰ উপকেপ্টেইন আৰু মেলবৰ্ণ অলিম্পিকত কেপ্টেইন আছিল। বলবীৰ সিঙক বিশ্বৰ শ্ৰেষ্ঠতম হকী খেলুৱৈসকলৰ অন্যতম হিচাপে গণ্য কৰা হয়। তেওঁ আধুনিক ধ্যানচান্দ বুলিও অভিহিত কৰে। ইয়াৰ লগতে হকীৰ চেণ্টাৰ ফৰৱাৰ্ডত খেলা তেওঁক শ্ৰেষ্ঠতম খেলুৱৈ বুলিও কোৱা হয়। অলিম্পিকত তেওঁ ফিল্ড হকীৰ পুৰুষৰ শাখাত চূড়ান্ত খেলত ব্যক্তিগতভাৱে সৰ্বোচ্চ গ'ল কৰি অভিলেখ সৃষ্টি কৰিছিল। বলবীৰ সিঙে 1952 চনৰ অলিম্পিকত ভাৰতে নেডাৰলেণ্ডৰ বিৰুদ্ধে 6-1 গ'লত জয়ী হোৱা খেলত অকলে 5টা গ'ল দিছিল। ভাৰতীয় ক্ৰীড়াবিদ বলবীৰ সিঙে 2020 চনৰ আজিৰ দিনটোতেই এই ধৰাৰ পৰা চিৰবিদায় মাগিছিল।

সজাগতা বৃদ্ধি কৰিবলৈ এই দিনটো বিশ্বজুৰি পালন কৰা হয়। 1810 চনৰ আজিৰ দিনটোতেই আৰ্জেণ্টিনাত স্পেইনৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰাম আৰম্ভ হৈছিল। ১৯৪৩ চনৰ আজিৰ দিনটোতেই আফ্ৰিকাত ঐক্য শক্তিৰ বিৰুদ্ধে মিত্ৰশক্তিৰ বিজয়ৰ পাছত টুনিছিয়া সম্পূৰ্ণৰূপে মুক্ত হয়। ১৮৮৬ চনৰ আজিৰ দিনটোতেই ভাৰতীয় স্বাধীনতা সংগ্ৰামী ৰাসবিহাৰী বসুৰ জন্ম হৈছিল। নবেল বঁটা বিজয়ী মিছৰৰ তৃতীয় ৰাষ্ট্ৰপতি আনোৱাৰ ছাদাতৰ জন্ম হৈছিল 1918 চনৰ আজিৰ দিনটোতেই। বিমানৰ আৱিষ্কাৰক ৰাইট ভাতৃদ্বয়ৰ এজন উইলবাৰ ৰাইটৰ 1912 চনৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল। লিবিয়াৰ প্ৰথম আৰু একমাত্ৰ ৰজা ইদ্ৰিছ ছাউদীৰ 1983 চনৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল। ১৯২৪ চনৰ আজিৰ দিনটোতেই বিশিষ্ট শিক্ষাবিদ ছাৰ আশুতোষ মুখোপাধ্যায়ৰ পাটনাত মৃত্যু হৈছিল। 2001 চনৰ আজিৰ দিনটোতেই গুজৰাট চৰকাৰৰ চৰ্দাৰ সৰোবৰ বান্ধৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। শ্ৰোতা, ইমান পৰে আজিৰ দিনটো। অনুষ্ঠানটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 8 বজাত মুখ্য বাতৰি কেইটিমান আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব।

আজিৰ দিনটো অনুষ্ঠানত এতিয়া শুনক ইতিহাসত আজিৰ দিনটোৰ লগত সম্পৰ্কিত কেইটিমান টুকুৰা খবৰ। আজি বিশ্ব থাইৰয়ড দিৱস, থাইৰয়ডৰ বিষয়ে

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। 2026 বৰ্ষৰ বাবে 5 জন লোকক পদ্মবিভূষণ, 13 জনক পদ্মভূষণ আৰু 113 জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131 জন লোকলৈ পদ্ম বঁটা আগবঢ়োৱা হৈছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উভয়সতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। বিধানসভাৰ অধিৱেশনত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ উত্থাপন কৰে। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কুটাৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় অহা 29 মে'ত প্ৰদান কৰিব। নলবাৰীৰ কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ 60 প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তেজপুৰৰ ডেকাৰগাঁও নিবাসী ৰাষ্ট্ৰীয় খো খো খেলুৱৈ ৰঞ্জন মিলিৰ আজি পুৱা দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ কাইলৈৰ পৰা আৰম্ভ হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 266.66 মিটাৰত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ এতিয়া আগবঢ়াব লৈছোঁ উত্তৰণ।
1: আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছোঁ আমাৰ উত্তৰণ অনুষ্ঠানটি। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আমাৰ উত্তৰণ অনুষ্ঠানটি।

0: আজিৰ অনুষ্ঠানত আমি কথা পাতিম এগৰাকী উদ্যোগী নাৰীৰ সৈতে, যিয়ে একেলগে হস্ততাঁত শিল্প আৰু ভাৰ্মি কম্পষ্টৰ দৰে দুটা ক্ষেত্ৰত নিজৰ সপোন গঢ়ি তুলিছে। এইগৰাকী উদ্যোগী নাৰীক আপোনালোকৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ। তেওঁ হৈছে লক্ষীমা দেৱী বৰা। বাইদেউ, আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
1: হয়, নমস্কাৰ।
0: তে প্ৰথমে আপোনাৰ বিষয়ে আমাৰ শ্ৰোতাসকলক অলপ কওকচোন বাৰু।
1: নমস্কাৰ, মোৰ নাম লক্ষীমা দেৱী বৰা। হয়, তেজপুৰ বেচেৰিয়া বগাবাচুবুৰীত মোৰ ঘৰ। মই কেনেদৰে স্বাৱলম্বী হৈছোঁ সেইটো ক'ব বিচাৰিছোঁ।
0: আপুনি মানে এই উদ্যোগটো যে আৰম্ভ কৰিলে, আপুনি হস্ততাঁত শিল্প কেনেকৈ আৰম্ভ কৰিলে?
1: হয়, এইটো মানে বহুত সৰুৰ পৰাই মাহঁতে কৰা কাম দেখি মই অলপ অলপ কৰিছিলোঁ। তথাপি মোৰ এতিয়া ল'ৰা ছোৱালী তিনিটা, মানে ছোৱালীজনী দুবছৰ হওঁতেই দেউতাক ঢুকাইছে। দেউতাক ঢুকোৱাৰ পিছত মানে মোৰ মূৰত মানে স্বৰ্গভাগী পৰা যেন লাগিলে আৰু, মানে কেনেকৈ ল'ৰা ছোৱালীকেইটা পঢ়াই শুনাই মানুহ বনাম তেনেকুৱা।
0: চাকৰি কৰিছিল?
1: হয়, পি ডব্লিউ ডিত কৰিছিলে। পেঞ্চন কেইটামান পাওঁ, ফেমিলি পেঞ্চন, তথাপি সেইকেইটাইতো আৰু নহয়,
0: নজোৰেগৈ।
1: সেইটো কাৰণে কামবিলাক আকৌ মই আগৰ কামবিলাক কৰিবলৈ ল'লোঁ। তেনেকুৱাতে মানে এজন ল'ৰাই এদিন লগ পাই পেলাই ক'লে আৰু আৰ চি টিত এটা প্ৰশিক্ষণ ল'ব কাৰণে, তেজপুৰ আই টি আই স্কুলত আছিল তেতিয়া আৰ চি টি বিভাগটো, তাতে গ'লোঁ। মই গৈ ছাৰহঁতক লগ পালোঁ, জিতেন্দ্ৰ শৰ্মা আৰু অৰুণ শৰ্মা ছাৰক। ছাৰহঁতক মোৰ সকলো কথা ক'লোঁ আৰু কেনেদৰে কামত আগবাঢ়ি। তেওঁলোকে বহুত মানে উৎসাহ দিলে আৰু মোক মানে এটা প্ৰশিক্ষণ ল'ব কাৰণে ক'লে। তাতে এটা প্ৰশিক্ষণ ল'লোঁ মই ছেৰিকালচাৰৰ। মই হেণ্ডলুম ছেৰিকালচাৰৰ কামো কৰোঁ, নুনি পলু এৰি পলু এয়া পোহোঁ। গতিকে ঠিক তেনেদৰেই আগবাঢ়িলোঁ আৰু ছেৰিকালচাৰ কাম কৰি থাকোঁতে মোৰ ভাৰ্মি কম্পষ্ট বুলি এটা মানে স্কিম আহিছিলে ছেৰিকালচাৰৰ পৰা, সেইটো দিলে ছাৰহঁতে। গতিকে সেইটো কৰিবলৈ ল'লোঁ মই। মানে ভাৰ্মি কম্পষ্টনো কি প্ৰথমে নাজানিছিলোঁৱে, এগ্ৰিকালচাৰ অফিচত গৈ সুধি লওঁ ছাৰহঁতক কেনেকৈ কিনো বস্তু এইটো। তেওঁলোকে মোবাইলত দেখালে আৰু পুঠি মাৰি এজন মানুহৰ এড্ৰেছ দিলে, তাত গৈ মই ভাৰ্মি কম্পষ্টটো শিকিলোঁ। ঠিক তেনেদৰে ভাৰ্মি কম্পষ্টটো বহুতেই আগ কৰিবলৈ ল'লোঁ মই। মানে এতিয়া মই টন হিচাপে দিব পৰা হৈছোঁ ভাৰ্মি কম্পষ্ট।
0: ঠিক আছে, ভাৰ্মি কম্পষ্টৰ কথাটো আমি পাতিম বাৰু। তাৰমানে তাৰ আগতে মই সুধিব বিচাৰিছোঁ আপোনাক, যিটো হস্ততাঁতৰ কথাটো আপুনি আৰম্ভ কৰিলে, মানে সেইটোৱেই কৰিম বুলি কেনেকৈ ভাবিলে? মানে সৰুতে আপুনি দেখিছিলে
1: মাহঁতে কৰিছিলে? হয়, আৰু সেইটো ঘৰতে থাকি কৰিব পৰা কাম, তেতিয়া ল'ৰা ছোৱালীকেইটাও সৰু, মই বাহিৰত গৈ তেনেকুৱা কাম কৰিব নোৱাৰোঁ। গতিকে মই ভাবিলোঁ যে সেইটো কাম কৰিলেই মোৰ মানে বেছি উত্তম হ'ব। আৰু হাতে বোৱা কাপোৰটো বহুত উৎপাদন সাজপাৰ হয়।
0: অসমীয়া শাল আছিলে আপোনালোকৰ?
1: আছে, হয়, অসমীয়া হাতশাল অভিঙেতে দুইটাই আছে। মই মাইনা শালো আনিছিলোঁ বাৰু, বৰ্তমান নাই বাৰু, বিক্ৰী কৰি দিলোঁ। গতিকে তেনেকুৱাকৈ মানে হস্ততাঁত বস্ত্ৰশিল্পটো আগবাঢ়ি আলোঁ আৰু। আৰু এতিয়া কাপোৰৰ মানে ইমানেই ডিমাণ্ড, মই দিবহে নোৱাৰোঁ। ধৰক এতিয়া মানে সকলো অফিচতে যিমান মিটিং হয়, বিয়া সবাহ সকলোতেতো গামোচাটোৰ প্ৰয়োজন। গতিকে মই গামোচাটোৱে বেছিকৈ বনাওঁ, বেছি গামোচা বনাওঁ। হয়,
0: বাকী চাদৰ,
1: মেখেলা চাদৰ, গামোচা, ৰুমাল চবেই মানে বনাওঁ বেলেগ মানুহৰটোৱেও। এতিয়া সাতখন শাল আছে মোৰ ঘৰতে, আৰু গাঁৱতে দুখন গাঁৱৰ তিনিখন গাঁওমান মানে প্ৰায় মানুহে মোৰটো ময়ে বোৱাওঁ আৰু তেওঁলোকক। মানে এনেই থকাতকৈ মানুহখিনিক মই সূতাৰ যোগান দিওঁ, পইচা লাগিলে পইচা দিওঁ, আধি লাগিলে কাপোৰ আধি দিওঁ, তেনেকুৱাকৈ মানে চলাই আছোঁ। মানে কি বস্তুটো আগৰ মানুহৰ ঘৰে ঘৰে শাল আছিলে, অসমীয়া শাল, আজিকালি এই বস্তুটো উঠি যাব ধৰিছে। সেইটো ৰাখিবৰ কাৰণে মই বহুতেই চেষ্টা কৰিছোঁ। মানুহ মানে ময়ো এনেই নাথাকোঁ, আন মানুহ যাতে এনেই থাকিব নালাগে আৰু, সকলোৱে কৰক কামটো। ঠিক তেনেদৰে কৰি আছোঁ আৰু সেইটো কাৰণে মই এৱাৰ্ডো পাইছোঁ।
0: বহুত মানুহে কাম কৰে নিশ্চয়।
1: হয় হয়,
0: আপোনাৰ অধীনত
1: হয়
0: কেইগৰাকীমান আছে এতিয়ালৈকে?
1: মহিলাই হয়, পুৰুষ নাই তেনেকুৱা, মহিলাই। এতিয়া প্ৰায় 15-20 গৰাকীমানটো কণ্টিনিউ আছে, মানে থাকে আৰু মোৰ দলত। মই মানে আৰ চি টি ট্ৰেইনিং কৰোঁতে মানে ছাৰহঁতে কৈছিল, আপুনি নিজে স্বাৱলম্বী হ'লেই নহ'ব, আনকো কৰাব লাগিব। গতিকে মই তেতিয়া ছাৰহঁতক প্ৰশ্ন কৰিছিলোঁ, ছাৰ মই নিজেই স্বাৱলম্বী নহয়, মই আহিছোঁহে আপোনালোকৰ তাত শিকিবৰ কাৰণে। কৈছে নাই, আপুনি নিজেই গম পাব পিছত। হয়, ঠিক সেইমতে এতিয়া মানে বহুত আহে মোৰ ওচৰলৈ, আমি কি কৰিম বাইদেউ, কিবা এটা কাম কৰিব দিয়কচোন, আমিও শিকোঁ এনেকুৱা। মানে আজিকালি নজনা বোৱাৰীবিলাকক নতুন নতুন চামটো মানে আমাৰ পিছত প্ৰজন্মই যাতে বস্তুটো জীয়াই ৰাখে আৰু, কেতিয়া মাজতে বব জানে তাঁতখন, ধৰক সকলো কাম কৰিব নাজানে,
0: সেইখিনি
1: মই শিকাই আছোঁ, ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। হয়,
0: আৰু তেওঁলোকক যে আপুনি কামত লগাইছে আপোনাৰ অধীনত, তেওঁলোকক দৰমহা ভিত্তিত নহ'লে দৰমহা কেনেকৈ?
1: হয়, মানে হেৰি আৰু বোৱনী হিচাপে আৰু, মানে দৰমহা বুলি ঠিক আৰু,
0: প্ৰতিখন
1: কাপোৰত বিনিময়ত আৰু, কিমান দিনত উলিয়াই তেওঁলোকৰ কথা। এখন গামোচাত ধৰক 50 টকা দিওঁ, এখন চাদৰত 100 টকা দিওঁ, তেনেকুৱা।
0: সহজ ভাষাত ক'বলৈ গ'লে ঠিকা ভিত্তিক বুলি ক'ব পাৰি আমি, মানে যে তাত আমি যেনেকৈ কাম এটা ঘৰ এটা বনাবলৈ ঠিকা দিওঁ, তেনেকুৱা ধৰণৰ কথা এটা আৰু। আপুনি এটা তেওঁলোকে দিয়ে, তেওঁলোকে নিৰ্দিষ্ট সময়ৰ ভিতৰত মানে উলিয়াই দিয়ে আৰু। এইটো এটা ডাঙৰ কথা, আপুনি নিজে মানে আত্মনিৰ্ভৰশীল হৈছে, লগতে
1: অন্য
0: আন কেইবাটাও পৰিয়ালকো আপুনি সকাহ দিছে আচলতে। সেইটো খুব ডাঙৰ কথা।
1: সেইটো কাৰণে মই এৱাৰ্ডো পাইছোঁ আৰু।
0: কিহৰ এৱাৰ্ড পাইছিলে?
1: মানে হেণ্ডলুমৰ পৰা পাইছিলোঁ।

0: হয় সৰ্বানন্দ সোণোৱাল ছাৰ থাকোঁতে গুৱাহাটীত দিছিলে, আৰু ছেৰিকালচাৰো এটা পাইছোঁ আৰু কে ভি কে বা এনেকুৱাকৈ দি থাকে আৰু আৰু এইবাৰ
1: হয় হয় মানে আপুনি ক'লে যে গামোচা বেছিকৈ আপুনি তৈয়াৰ কৰে, গামোচাৰ বাদে চাদৰ মেখেলা বা ৰুমাল
0: ৰুমাল হয় টঙালী, মানে ছিজন লৈ এতিয়া বহাগত ধৰক টঙালীটো প্ৰয়োজন হয়, টঙালীটো বনাওঁ।
1: প্ৰথম পৰ্যায়ত কিবা বাধা বা পৰিয়ালৰ ফালৰ পৰাই হওক বা তেনেকুৱা ধৰণৰ কিবা বাধা আহিছিল নেকি?
0: তেনেকুৱা
1: এতিয়া আপুনি বজাৰখনৰ কথা মানুহে আপোনাক অৰ্ডাৰ দিয়ে নিজাবয়কৈ আপুনি দোকানত ক'ৰবাত চাপ্লাই দিয়ে নেকি?
0: হয়, মই মহিলা সমিতি আনে, তেজপুৰ মহিলা সমিতিয়ে আনে আৰু আৰ্ট ফেড বুলি আছে তাতে হেণ্ডলুমৰ আণ্ডাৰত সেই আৰ্ট ফেডত দিওঁ আৰু মানে ঘৰৰ পৰাই নিয়ে প্ৰায়ে আৰু এক্সিবিশ্যনবিলাকত জইন কৰোঁ, তাতো বিক্ৰী হয় আৰু আমাৰ গোটবিলাক যে আছে আত্মসহায়ক গোট, আজিকালি চৰকাৰেতো বহুত সুবিধা দিছে তাতে, সেইটোৰো মানে আগবঢ়াব আগবাঢ়িছেই বহুত মহিলা, তথাপিতো মানে যিমান 100% হ'ব লাগিছিল চৰকাৰে যিটো ভাবিছে সেইটো হোৱা নাই, তথাপিতো বহুত আগবাঢ়িছে মানুহ, সেইটোৰো মই ভিঅ'ৰ মানে ভিঅ' গোট আছে, গোটৰ ওপৰত ভিঅ'ৰ ওপৰত CLF আছে, CLFৰ প্ৰেচিডেণ্ট হয় মই, তেনেকৈ কামখিনি চলাই আছোঁ আৰু মানে আগবঢ়াব বিচাৰে মানুহখিনি কেনেকৈ আগবঢ়াব পাৰোঁ আৰু সেইটো চেষ্টা কৰি আছোঁ।
1: আৰু বিভিন্ন যে মেলাসমূহ হয় আমাৰ বা প্ৰদৰ্শনীসমূহ হয় তাতো আপোনালোকৰ
0: জইন কৰোঁ, হয়
1: থাকে, তেনেকুৱা বিপণী থাকে আপোনালোকৰ নহয় জানো?
0: থাকে হয়,
1: অকল তেজপুৰতে নে বেলেগ ঠাইতো যায়?
0: বেলেগত মই তেনেকৈ ঠিক যোৱা নাই, পঠায় গুৱাহাটী, এবাৰ গুৱাহাটী গৈছোঁ বাৰু এই ইৱাৰ্ড ল'ব যাওঁতে, এনেই মানে তেনেকৈ যাব নোৱাৰোঁ, মোৰ ঘৰ অকলশৰীয়া, সেইটো কাৰণে ঘৰ এৰি থৈ যাব নাই পৰা আৰু।
1: আৰু এই কামটো আপুনি তেওঁলোকেতো আপোনালোকক কৰি দিয়ে কাম, কিন্তু প্ৰশিক্ষণ হিচাপেও কাৰোবাক তেনেকৈ দিয়ে নেকি আপোনালোকে যে কোনোবাই শিকিব বিচাৰিছে? আপোনালোকে
0: বিচাৰিছে দিওঁ, হয় মানে প্ৰশিক্ষণ বুলি ঠিক মই একো নলওঁ, কোনোবাই আহে বাইদেউ আমাক শিকাই দিয়ক কি লাগে দিম, মই কওঁ যে মোক একো দিব নালাগে, তোমালোকে খালি শিকা, মইহে তোমালোকক দিম কিবা তেনেকুৱা ধৰক।
1: এতিয়া মানে আৰু এটা ডাঙৰ এইটো প্ৰশ্ন আচলতে আধুনিকতা আৰু পৰম্পৰা, এইটোতো আমাৰ এটা পৰম্পৰা আচলতে, আপুনি সেই পুৰণিকলীয়া হয়তো পদ্ধতিতে যদি বনাই থাকে হয়তো আকৰ্ষণটো কমিব, আধুনিকতাৰ প্ৰভাৱো পেলাব লাগিব, আকৌ পৰম্পৰাটো যাতে নষ্ট নহয় সেইটো চাব লাগিব, এতিয়া আপুনি সেই বস্তুটো কেনেকৈ কৰিছে?
0: সেইটো সেইদিনা এটা মানে আমাৰ CLFৰে এটা প্ৰশিক্ষণ হৈছিলে, তাতে কি হোটেল আছিল সেইখন বাইদেউ এগৰাকীয়ে লগ পালে, আপুনি আধুনিক হেৰিতে কৰি আছে, নতুন নতুন কৰিব মানে সেইটো ময়ো ভাবোঁ বাৰু, কম সময়ত কেনেকৈ বেছি প্ৰডাকশ্যন কৰিব পাৰি সেইটো চেষ্টা কৰিছোঁ, এতিয়া ফুল এনেকৈ হাতেৰে বাচি থাকিলে বহুত সময় লাগে, এতিয়া দ্ৰব্যয় কৰা জিকাৰত ফুল বচা সেইবিলাক শিকিছোঁ বা আনকো কৰিছোঁ, তথাপিতো বাইদেউগৰাকীয়ে ক'লে যে নহয় এইটো বোলে আপোনাৰ গামোচা এখনত ধৰক বজাৰত কম দামত পায় যিটো কিনা গামোচাৰ বাহিৰৰ পৰা আহে, তেনেকুৱাকৈ মেচিনেৰী কৰিব লওক, মানে মেচিনত বনাই যায় সেইটো কৰিবলৈ লওক, সেইটোৰ আৰু এইটো পাৰ্থক্য আছে, সেইটো কম দামত পায় হয় কিন্তু কাপোৰখন সোনকালে নষ্ট হৈ যায়,
1: কৈছে
0: সেইটো মানুহে আজিকালি কম দামত কিছুমান মানুহে বিচাৰে কম দামত বেছি বস্তু, কিন্তু কিছুমান মানুহ এতিয়াও আছে ভাল বস্তু বিচাৰে দামেই হওক, মই সেইটোহে হোৱাটো বিচাৰিছোঁ, তাৰমানে মই কম দামত পোৱাটো মানে বেছি উৎপাদন হোৱাটো বিচৰা নাই, মানে বস্তুটো ভাল হওক আৰু বেছি প্ৰডাকশ্যন হ'ব লাগে সেইটো হয় বাৰু কম সময়ত, তেনেকুৱা আৰু
1: আমি সেই যিটো আমাৰ তাকে ক'লো পৰম্পৰাটো আমি ৰক্ষা
0: কৰিব লাগিব,
1: কাৰণ গামোচা গামোচা হৈ থাকিব লাগিব নহয় জানো, তাক আমি আধুনিকতাৰ পৰশত তাৰমানে আমি বেলেগ কৰি পেলাব নোৱাৰোঁ। এতিয়া আমি ভাৰ্মি কম্পষ্টৰ কথাটো অলপ পাতোঁ, তাৰমানে সেইটো কাম আমি তাৰপিছত আৰম্ভ কৰিছে
0: সেইটো হ'ল 16 চনতে আৰম্ভ কৰা মই ভাৰ্মি কম্পষ্ট।
1: এতিয়া আমাৰ সহজ সৰল আমাৰ শ্ৰোতাসকলৰ কাৰণে আপুনি অকণমান কৈ দিয়কচোন ভাৰ্মি কম্পষ্টটো আচলতে কি
0: হয়? ভাৰ্মি কম্পষ্ট সেইটো এটা কেঁচুসাৰ কয়, মানে খেতিৰ লগত, অসমীয়াত কেঁচুসাৰ কয়, খেতিৰ লগত জড়িত থকাই এটা বস্তু আৰু মানে খেতিত দিয়া, সেইটো মানে মাটিৰ উৰ্বৰতা শক্তিটো বঢ়ায় কেঁচুসাৰটোৱে, এতিয়া আমি বজাৰৰ পৰা অনা শাক পাচলিটো যেনেকে থৈ দিলেই নষ্ট হৈ যায় মানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ কাৰণে, বেয়া হয় বস্তুটো আৰু খালেও অপকাৰ হয়, আজিকালি মানুহৰ ডায়েবেটিছ কিবা কিবি সেই খাদ্যৰ পৰাইতো হৈছে, গতিকে সেইখিনি নহ'বৰ কাৰণে মানে ভাৰ্মি কম্পষ্টটো যদি ব্যৱহাৰ কৰে মাটিৰ উৰ্বৰতা শক্তিটো বঢ়ায় লগতে অপকাৰ নাই প্লাষ্টিক টেংকিও দিয়ে বাৰু, সেনেকুৱাতে বনাইছিলো আৰম্ভণিতে মই, তাৰপিছতহে এতিয়া পকা টেংকি বনাইছো, তাতে মানে গোবৰ কলগছ মেটেকা পচা খেৰ আৰু ঘৰৰ শাক পাচলি বাকলি মানে পচা জাতীয় বস্তু চবেই দিব পাৰি আৰু, চব মানে চামে চামে দিব লাগে, একচাম গোবৰ দিলে একচাম কলগছ দিলে, কলগছটো কাটি কাটি দিব লাগে আৰু গৰু খোৱা নিচিনাকে এনেকে তেনেকুৱাকে দি মানে পানী ছটিয়াই ছটিয়াই অলপ দিন পচাব লাগে, তাতে কেঁচু দিব লাগে অলপ দিন 40 দিনমান প্ৰায় পচাব লাগে পানী দি, তাৰপিছতে কেঁচু দিব লাগে, কেঁচু দি গোবৰ কেঁচা গোবৰটো পানীত গুলি মানে তাৰ ওপৰত এটা প্ৰলেপ দি দিব লাগে গেলা বস্তুখিনিৰ ওপৰত, মানে কেঁচুটো ঠাণ্ডা জেগাত থাকি ভাল পায়, তেতিয়া কেঁচুটোৱে মানে খাই খাই তললৈ গৈ থাকে আৰু সাৰটো মানে ফুচফুচীয়া হয়, সেইটো ওপৰে ওপৰে মানে চালিব লাগে আৰু, চালি পেকেটিং কৰি বিক্ৰী কৰোঁ।

0: কেজি 20 টকাকে বিক্ৰী কৰোঁ এতিয়া মই,
1: সেইটো মানে
0: চাহপাতৰ দৰে হয়,
1: শুকুৱাই শুকুৱাই
0: পেলাই শুকুৱাব নালাগে, ঠিক তাতে শুকাই যায় আৰু,
1: তাতে শুকাই যায়,
0: তাতে শুকাই যায়, বেছি শুকুৱালে মানে টেম্পাৰেচাৰটো কমি যায়, গতিকে এইটো মানে পেকেট কৰি নিলে মোক চাহপাত বুলিয়ে সোধে, বাইদেউ চাহ বাগিচা আছে নেকি আপোনাৰ চাহপাত নেকি বুলি,
1: মানে কেজি চিষ্টেমত
0: কেজি চিষ্টেমত বিক্ৰী হয় হয়, এতিয়া টন হিচাপে বিক্ৰী কৰোঁ, এতিয়া ব্ৰহ্মপুত্ৰ নাৰ্চাৰী
1: কিমান দাম হয় এটা মানে 1 কেজিৰ ওজনৰ,
0: 1 কেজি ওজনত 20 টকাকে বিক্ৰী কৰোঁ মই পেকেটিং কৰিলে, এনেইতো হোলচেল নিলে অলপ কমত দিওঁ আৰু,
1: হয় হয়, তেনেকেতো এবাৰতে মানে
0: বহুত ওলাই হয়, টন হিচাপে দিওঁ আৰু আজিকালি ব্ৰহ্মপুত্ৰ নাৰ্চাৰী কানুন নাৰ্চাৰী তেওঁলোকে লয়,
1: হয় হয়, এই ক্ষেত্ৰত আপুনি কিবা মানে প্ৰত্যাহ্বান বা চেলেঞ্জ পাইছিল নেকি এইটো কাম কৰোঁতে, এইটো এগৰাকী নাৰী হিচাপে,
0: হয় হয়, কোনোবাই মানে বাধা আহিছিলে বাৰু, মানে প্ৰথম বস্তুটো নাজানোতো মই, গাঁৱৰ মানে কেইজনমান ল'ৰাই এইটো সুবিধা পাইছিলে চৰকাৰৰ পৰা টেংকি বনাই লৈছিলে, তেওঁলোকে কৈছিলে বাইদেউ আপুনি নোৱাৰিব এইটো কাম টান আছে, মহিলা হৈ পেলাই কেনেকে এইটো কাম কৰিব, কষ্ট আছে এইটো কামত, মই ভাবিলো কষ্টনো কি কামত নাই, চাওঁচোন বাৰু মহিলা বুলি নোৱাৰা কথা কি আছে, আজিকালি পুৰুষ মহিলা কোনো পাৰ্থক্য নাই, মন থাকিলে মানুহে চব কৰিব পাৰে, তেনেকে ভাবি মই কামটো আগবাঢ়িলো, ঠিক তেনেকে কৰিবও পাৰিছো এতিয়া, আৰু হাজিৰা লগাই কৰাওঁ, পইচা
1: মানুহ তাৰমানে আপোনাৰ
0: লগাওঁ, তাত নিয়োগ কৰোঁ, দুজনমান মানুহ আছে পাৰ্মানেণ্ট মোৰ, মানে কৰে মানে দিনটো হাজিৰাও ধৰক নালাগে, গোবৰটো কঢ়িয়াই দিব লাগে বা কলগছটো কাটি দিব লাগে, তেনেকুৱা কিছুমান সেইটোতো অকণ বাধা আহিছে, কিন্তু কলগছটো কলগছজোপা ধৰক কাটি মানে কলগছটো থোক যেতিয়া লাগে কলডালটো কাটি দিব লাগে, সেই কলডাল আকৌ কামত নাহে, কিছুমান মানুহে মোক মাতি আনে বাইদেউ বা নামটো কৈয়ে মাতে আৰু কলগছটো আমি কাটিব হৈছে তুমি কাটি নিবা কলগছখিনি হাজিৰা লগাই, এনেকুৱা কিছুমানকৈ এনেকুৱা মানুহ আছে হিংসুক টাইপৰ, ধৰক মই ধৰক পইচা ল'ম কিয় নদী মানি এনেকে আৰু নিদিয়ে, মানে কিছুমানে দিব নিবিচাৰে তেনেকুৱা,
1: এতিয়া মানে এটা টেংকিতে আপোনালোকে কৰে, যদি আপুনি ধৰক
0: কেইবাটাও টেংকি আছে,
1: টেংকি যদি অক্ষিপিত আছে তাৰমানে তেনেকে সময় সময়ে তেনেকে
0: লাগিবই, কেইবাটাও মানে এইটোৰ পৰা অলপ মানে ওপৰৰ পৰা শুকাই একেবাৰতে এটা টেংকি খালী কৰি দিব নোৱাৰি,
1: এটোপা
0: চালি হয় এটোপা চালি সিটোত দি দিওঁ, সেইটো আকৌ মানে নষ্ট একো নহয়, চলাখিনিও আকৌ পানী দিলে সেইখিনিও পচি আকৌ সাৰেই হৈ যায় তেনেকুৱা, আৰু কেঁচুটো প্ৰথম মোক ছেৰিকালচাৰৰ ছাৰজনে নগাঁৱৰ পৰা আনিছিলে, এতিয়া কেঁচু বিক্ৰী কৰিব পৰা মোৰ পৰাই নিয়ে এতিয়া মানে যিমানে বনায়, এতিয়া এগ্ৰিকালচাৰটো তেনেকৈ চাওঁতে মোৰ নাম্বাৰে দিয়ে প্ৰায়ে মানে এই বস্তুটো শিকিবৰ কাৰণে মোৰ ওচৰতে যায়, প্ৰশিক্ষণ বুলি ঠিক নহয়, কোনোবাই মাতিলে ক'ৰবাত যাওঁ, তথাপি মই ঘৰতে আহি শিকিয়ে যাব কওঁ, পিছত একো প্ৰশিক্ষণৰ দৰকাৰ নাই, ময়ো এনেকৈ শিকি আহিছিলোঁ পুঠিমাৰিত, গতিকে এনেকৈ এনেকৈ কৈ দিওঁ আৰু কৰিব পাৰি, ইমান একো টান কাম নহয়,
1: এনেই যিটো আৰ্থিক আপোনাৰ সহায় যিটো আৰ্থিক মানে সহযোগী এই ক্ষেত্ৰত কামটো কৰোঁতে বা কিবা লোন লৈছিল নেকি বা কেনেধৰণে কৰিছিলে আপুনি,
0: আৰম্ভণি এটাতো মই নিজেই কৰিছোঁ বাৰু, ছেৰিকালচাৰৰ পৰা পইচা কেইটামান পাইছিলোঁ বাৰু দেই, ভাৰ্মি কম্পোজৰ 18,000 টকা দিছিল নেকি প্ৰথম ছেৰিকালচাৰৰ পৰা আহিছিল এইটো স্কিম, তাৰপিছত মই যেতিয়া RCT ট্ৰেইনিং ললোঁ তাৰপিছতে PMEGP হেৰি পৰা DIC পৰা দিলে লোন 35% ছাবচিডি, সেই লোনটো লৈ আগবাঢ়িলোঁ অলপ মানে টেংকি চেংকি পকাকে বনালোঁ আৰু, তাৰপিছত আকৌ এগ্ৰিকালচাৰৰ পৰা এটা লোন দিলে কাম কৰি থকাৰ কাৰণে 50% ছাবচিডি, সেইটো কি লোন আছিল পাহৰিছোঁ বাৰু, 50% ছাবচিডি তেনেকুৱা, গতিকে এতিয়া পিঠা পনাও বনাওঁ এনেকুৱা মই গোটৰ এতিয়া নাৰলমৰ ইয়াতে কাম কৰিব পৰা, সেইটো PMFME লোন লৈ আছে এতিয়া বৰ্তমান মই,
1: এতিয়া মানে আজিৰ তাৰিখত আপুনি স্বাৱলম্বী হিচাপে অত্যন্ত গৌৰৱান্বিত আৰু মানে সুখী বুলিও ক'ব পাৰোঁ নহয় জানো, এটা সময় আহিছিল নেকি যে কামখিনি কৰি থাকোঁতে ধৰক মানে উত্থান পতন থাকেই নহয় জানো, গতিকে এনেকুৱা লাগিছিল নেকি যে কামটো এৰি নকৰোঁ আৰু
0: তেনেকুৱা অহা নাই, কিন্তু অকণমান ডাউন দিছিলে মানুহে, মই প্ৰথম যেতিয়া কেঁচুসাৰটো বনাওঁ মানুহেতো নাজানে কেঁচুসাৰ কিনো বস্তু বজাৰ কাৰণে মই অকণ অসুবিধা পাইছিলোঁ, অফিচে অফিচে মানে লৈ ফুৰোঁ মই, মানে টাউন আহিলে মই এতিয়াও মানে চাওঁতে তাকে কয় আৰু মানে এনেই নাযাওঁ ক'তো, ক'ৰবাত গ'লেই মানে লৈ যাওঁ বেগতে থাকে, গামোচা কেইখনমান হ'লেও থাকে, ৰুমাল বা কেঁচুসাৰকে পেকেটমান, ছাৰ ইয়াৰ কেঁচুসাৰ এনেকৈ বনাইছে ল'ব নেকি এনেকুৱা, তেতিয়া গাঁৱৰ মানুহে আলোচনা কৰিছিলে ইয়াকো কেঁচুসাৰ বনাইছে এইবাৰ, তাৰপাছত চাওঁতে মানে এখন বেনাৰ মাৰি দিব গ'লে আৰু কেঁচুসাৰ পোৱা যায় এনেকে, তেনেকুৱাকে হাঁহিছিলে মানুহে, তেতিয়া ছাৰহঁতক কওঁতে মানে ছাৰহঁতে কৈছিল যে আপুনি কাম কৰি আগবাঢ়ি যাওক, সেয়া মানুহে পিছত আপোনাক ওচৰলে যাব নিজেই, ঠিক তেনেকুৱা কোনে কি কয় মানে পিছলে ঘূৰি চাব নালাগে, আগবাঢ়ি গৈ যাব লাগে,
1: নিজৰ মানে মনোবল অটুট ৰাখিব
0: লাগে ৰাখিব লাগে হয়।
1: এতিয়া অলপতে কৈছিলে আপুনি মানে আপুনি এটা সন্মান লাভ কৰিছে,
0: হয়
1: কোনো চৰকাৰী আঁচনি বা সংগঠনৰ পৰা, তেনেকুৱা আপুনি কোনে দিছিলে এইটো আপোনাক, মানে যিটো
0: মানে হেণ্ডলুমৰ পৰা এটা দিছিলে আৰু ছেৰিকালচাৰৰ পৰা এটা দিছিলে,
1: হয় তাৰমানে আপুনি এনেধৰণে যে কৰিছে এগৰাকী মহিলা হৈ সেইটোকে স্বীকৃতিস্বৰূপে নহয় জানো,
0: কেভিকেৰ পৰা দিছে বাৰু এটা,
1: এতিয়া আপোনাৰ এনেধৰণৰ কামবিলাক যিবিলাক আমাৰ আগ্ৰহী ধৰক বহুতো মহিলা আছে বা যুৱতী আছে তেওঁলোকৰ প্ৰতি আপুনি কি মানে আহ্বান জনাব, তেওঁলোকে কেনেধৰণেৰে কৰিব বিচাৰে তেওঁলোকে নিজাববীয়াকৈ,
0: হয় তেনেকৈ মই বহুতকে পৰামৰ্শ দিওঁ, এতিয়া মানে বিধায়ক ছাৰ যেতিয়া বৃন্দাবন গোস্বামী ছাৰ আছিলে তেওঁ ওচৰলৈ মানুহ গ'লেও মানে তেওঁ মোৰ ওচৰলৈ পঠায়, লক্ষ্মী বাইদেউ ওচৰলৈ যাওক, লক্ষ্মী বাইদেউ

0: পৰামৰ্শমতে কাম কৰক এনেকুৱা। তথাপিতো মই মানে ইমান পৰামৰ্শ দিব পাৰিছোঁ যে সেইটো কথা নহয়, তথাপি যিখিনি পাৰোঁ, চবেইতো চব কামৰ নহয়, এতিয়া কিছুমান যায় তাঁত বব নাজানে, মিছোঁ তুমি কি জানা সেইটোতে আগবাঢ়া, কোনোবাই চিলাই কাম জানে ধৰক, মানে যোনে যি জানে আৰু সেই কামটোত মানে আগবাঢ়ি গ'লেই হ'ল আৰু, ঠিক তেনেকুৱা
1: নিজৰ মানে যিটো কৰিম বুলি ভাবে সেইটোতে এটা মানে স্থিতিটো সবল হ'ব লাগিব,
0: সবল হ'ব লাগিব হয়, আৰু অবাবত সময় খৰচ কৰিব নালাগে, সময়ৰ কাম সময়ত কৰিব লাগে, মানে মেইন বস্তু সময়, সময়টো অবাবত খৰচ নকৰিলে মানে সব মেইনটেইন কৰিব পাৰি।
1: হয় হয়, এটা আপোনাৰ আৰু কিবা তেনেকুৱা পৰিকল্পনা বা সপোন আছে নেকি? আৰু এই দুটা কামটো আপুনি কৰি আছে, সজতত শিল্প বা কেঁচুসাৰৰ যিটো, আৰু কিবা আপোনাৰ কৰাৰ মন আছে?
0: এনেকুৱা নাই, এতিয়া ল'ৰা ছোৱালীকেইটাও মই ঠিক ভবামতেই ভাল মানে মানুহ কৰিলোঁ, মানে তিনিটা হয়, ল'ৰা দুটা, ছোৱালী এজনী, ডাঙৰ ল'ৰাক মই পলিটেকনিক পঢ়ালোঁ, ইঞ্জিনিয়াৰিং কৰি আছে, সি জুনিয়ৰ ইঞ্জিনিয়াৰ হয়, আৰু সৰুটোৱেও ডিগ্ৰী কমপ্লিট কৰি ফায়াৰ ছেফটি ইঞ্জিনিয়াৰিং কোৰ্চ এটা কৰিলে, এতিয়া বাৰু সেইটো বিভাগত চাকৰি নাপাওঁ, বেংকত কৰি আছে প্ৰাইভেটকে, আৰু ছোৱালীজনী হাই ছেকেণ্ডেৰী পাছ কৰি ফিজিকেল এডুকেশ্যন পঢ়িব গ'ল, মধ্যপ্ৰদেশত আছে এতিয়া গোৱালিয়াৰ, গতিকে সেই ল'ৰা ছোৱালীকেইটা মানে ভাল কৰাটোৱে মোৰ কল্পনা, সেইমতে কৰিছোঁ। আৰু এতিয়া এনেকুৱা এটা কল্পনা মোৰ মনৰ ভাৱ, মানে মানুহটো এদিন মৰিবই, জন্ম হৈছোঁ যেতিয়া মৰিব লাগিবই, গতিকে মানে জীয়াই থকা দিনকেইটাই এনেকুৱা এটা কাম যাতে কৰি যাব পাৰোঁ, মই পিছলৈও যাতে মোৰ নামটো থাকে, তেনেকুৱা এটা মনৰ ভাৱ আৰু, ভগৱানে কি কৰে নাজানো,
1: কেনেকুৱা ধৰণৰ অকণ ক'ব পাৰি নেকি? ধৰক
0: তেনেকুৱা এতিয়া হস্ততাঁত বস্ত্ৰ শিল্পটোৱে ধৰক, যদি বা ভাৰ্মিকম বস্তু মই কৰি থকা কামখিনি এতিয়া মানুহক শিকাইছোঁ বা কৰিছে, সেইটো মানে অলপ যদি ডাঙৰকৈ থৈ যাব পাৰোঁ, ৰাজহুৱা মোৰ নিজৰ মাটিকে অকণমান যদি তেনেকুৱা ৰাজহুৱাকৈ এটা ঘৰ মহিলা সমিতিও চলাই আছোঁ, মই হেণ্ডলুম হস্ত মানে হেৰিৰ আৰু মহিলা সমিতি ছ'চাইটি যিবিলাক, সেইটো চলাই আছোঁ মই, হস্ততাঁত বস্ত্ৰশিল্প বুলি এটা হেৰি আছে হেণ্ডলুমৰ, তেনেকুৱা সমিতিবিলাক চলাই আছোঁ, সেই সমিতিৰ নামত যদি কিবা এটা কৰি থৈ যাব পাৰোঁ মোৰ মানে মৰা পিছতো যাতে নামটো থাকে, এনেকুৱা এটা মনৰ ভাৱ আৰু মোৰ, কিমান দূৰ আগবাঢ়িব পাৰোঁ নাজানো আৰু, ভগৱানে যদি কৰায় তেনেকুৱা আৰু, মানে সেইটো মই মহিলা সমিতিৰ পৰা শিকিছোঁ আচলতে, মহিলা সমিতিটো এটা মই প্ৰশিক্ষণ লৈছিলোঁ, তেতিয়া মানে তাতে গৈ দেখোঁ আৰু, সেই মীনা বাইদেউহঁতৰ ধৰক, মীনা আগৰৱালা বাইদেউ মানে প্ৰতিমূৰ্তি আছে, তেখেতসকলে ভাল কাম কৰাৰ কাৰণেইতো তেনেকুৱা আছে ন বাৰু, তেনেকুৱা আমি ইমান বাৰু মহান হ'ব নোৱাৰোঁ, তথাপিতো ভাবোঁ আৰু, তাৰমানে
1: সেইটোৱে মনত, সেইটো আচলতে আপুনি ভালেই চিন্তা কৰিছে আৰু, তেনেধৰণেৰে মানুহ আগবাঢ়িলে কামবোৰ আৰু মানে আমাৰ পৰিসৰটো বাঢ়ি যাব কামৰ আচলতে। ইতিমধ্যে আপোনাৰ কথা জানে বাবেই হয়তো বেলেগজনে আপোনাৰ কথা মোক কৈছে, গতিকে পৰিচিত আপুনি এইটো কামৰ জৰিয়তে, আৰু খুব ভাল কাম এটাই আপুনি জীয়াই ৰাখিছে আচলতে, আমাৰ যিটো পৰম্পৰা নহয় জানো, আমাৰ যিটো পুৰণিকলীয়া আমাৰ পৰম্পৰা, সেইটো আপুনি জীয়াই ৰাখি তাৰ জৰিয়তে আপুনি উপাৰ্জনো কৰিছে, লগতে আমাৰ
0: আৰু বেচেৰিয়া নামটো আমাৰ, মোৰ ঘৰ বেচেৰিয়াত, যে বেচেৰিয়া নামটো মানে হৈছিল বেষ্ট এৰিয়া, মানে তাত বোলে ভাল মানে এৰি উৎপাদন হৈছিলে, সেইকাৰণে বেষ্ট এৰিয়া কৈছিলে আগৰ, বেষ্ট এৰিয়া পাই বেচেৰিয়া হৈছে, গতিকে সেই নামটোৰ লগত জড়িত ৰাখিও মানে সেই বস্তুটো মই জীয়াই ৰাখিব বিচাৰিছোঁ ছেৰিকালচাৰৰ জৰিয়তে।
1: এৰি পোৱাৰ কথাটো আপুনি কৈছিলে,
0: এতিয়া মই পিন্ধি অহা কাপোৰযোৰ এৰিৰে, মই নিজে সূতা কাটি বোৱা কাপোৰ, এতিয়া এৱাৰ্ড মই যিমান ল'ব যাওঁ চব পাটৰ চাদৰ তেনেকৈ মানে নিজে বনাই লৈছোঁ, নুনিকলো পুহি সূতা কাটি বোৱা চাদৰ পাটৰ, গতিকে ছোৱালীজনীয়ে মোৰ কয় তুমি কিয় এখন এনেকুৱা বোৱা কাপোৰে পিন্ধি যোৱা ক'ৰবাত মাতিলে, মই কৈছোঁ নহয় এইটো মোৰ গৌৰৱেই বেলেগ, ক'ব পাৰোঁ নিজে সূতা কাটি মানে পলু পুহি সূতা কাটি বোৱা কাপোৰ মানে কাপোৰ আৰু।
1: সেই কথাটোৱে মই সুধিব পাইছিলোঁ প্ৰশ্নটোত, যে মানে এই জাতটো আপোনাৰ সফলতা আৰু আটাইতকৈ গৌৰৱৰ বিষয়ে কি, তাৰমানে আপুনি সেইটো পিন্ধি
0: গৌৰৱবোধ কৰে হয়,
1: আৰু এৰি পলুৰ যিটো আপুনি সূতা মানে নিজে তৈয়াৰ কৰি তেনেধৰণৰে
0: কাপোৰ বনাই,
1: সেই কাপোৰৰ চাহিদা কেনেকুৱা?
0: চাহিদা সেইটোতো বহুত দাম, মানে এতিয়া মই বহুতে বিচাৰে, বিক্ৰীও কৰিছোঁ বাৰু আগতে,
1: আৰু এই কামখিনি কৰি থাকোঁ। আপুনি কৈছিলে যে ছোৱালী দুবছৰ থাকোঁতে দেউতাক ঢুকাইছে তাৰ মাজতে, তেতিয়া আপুনি তাৰ পিছতে এইটো কাম আৰম্ভ কৰিছে নহয় জানো, তেনেধৰণৰে
0: মানে ঘৰখন আগতে মানে মই ঘৰখন চলাবৰ কাৰণে মানে যিখিনি প্ৰয়োজন আৰু, সৰু ল'ৰা ছোৱালীক ডাঙৰ কৰিম কেনেকে খাব, মানে ঘৰখন চলিবৰ কাৰণে একচুৱেলি যিমানটো উৎপাদন প্ৰয়োজন হয় সেইটোহে মই উৎপাদন কৰিবলৈ চেষ্টা কৰিছিলোঁ বা কৰি আছিলোঁ প্ৰথম পৰ্যায়ত। তাৰপিছত যেতিয়া আৰ চি টি ট্ৰেইনিংটো ললোঁ, মোৰ মনত এনেকুৱা ভাৱ হ'ল নিজে চলিবৰ কাৰণেই মানে কাম কৰিলে নহ'ব, মোৰ নামটো উজ্জ্বল হ'ব লাগিব,
1: সেই সময়খিনি মিলোৱাটো আপোনাৰ কাৰণে অলপ কঠিন হৈছিল চাগে, কাৰণ ল'ৰা ছোৱালীক সময় দিব লাগে, সেইটো কামো কৰিব লাগে। ঠিক আছে বাইদেউ, আপুনি এনেধৰণেৰে কামবোৰ কৰি যাওক, আৰু আমাৰ অসমীয়া যিটো পৰম্পৰা সেইটোক আপুনি জীয়াই ৰাখি এনেধৰণে, আৰু আপোনাৰ এই ব্যৱসায় বুলিয়ে কৈছে আচলতে,
0: ব্যৱসায়
1: সেইটোকে আপুনি আৰু সম্প্ৰসাৰণ কৰক, আৰু অধিক মানুহ আপোনাৰ অধীনত কাম কৰক, আপুনি খুব ব্যস্ততার মাজতে এই সময়খিনি আমার আকাশবাণী তেজপুরক দিয়ার বাবে আপনাকে অশেষ ধন্যবাদ জানালো।
0: হয় নমস্কার স্যার, ধন্যবাদ আপনার থাকিল।

0: আৰু এইদৰে মোক মানে অভাগিনী বুলিয়ে ক'ব পাৰি আৰু মই অতি অকলশৰীয়া, গতিকে এনেকৈ মাতি আনি মোক এইকণ সুবিধা দিয়াৰ বাবে আকাশবাণী কেন্দ্ৰলৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ।
1: অকলশৰীয়াটো বাৰু নহয় বাৰু, আপোনাৰ যিটো মনোবল আছে, আপোনাৰ যিটো মানে কৰ্মোদ্যম, সেইটোৱে আপোনাৰ আচলতে লগৰী, নহয় জানো? ইমানপুৰে শ্ৰোতাসকলে উত্তৰণ অনুষ্ঠানটিত তেজপুৰৰ এগৰাকী উদ্যোগী নাৰী লক্ষীমা দেৱী বৰাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

শ্ৰোতা ইমান পৰে উত্তৰণ অনুষ্ঠানটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আগবঢ়াব লৈছোঁ শিল্পী ঋদিত দত্তৰ কণ্ঠৰ অসমীয়া আধুনিক গীত। পুনতে শুনক এই গীতটি।

শ্ৰোতাই আকাশবাণী তেজপুৰৰ পৰা ৰিদীপ দত্তৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে। এইবাৰ শুনক শিল্পীৰ কণ্ঠৰ আন এটি গীত।

0: Kerala, Mahe, Andhra Pradesh, Chhattisgarh, Lakshadweep, Madhya Maharashtra, North Interior Karnataka and Northeastern region tomorrow. At the Asian Under-23 Wrestling Championships in Da Nang, Vietnam, Indian wrestlers put up a dominant show, securing 2 gold medals today. In the 57 kg freestyle category, Akshay Tanaji Dhere defeated Yelaman Amangal Diev for 2 to claim the top podium spot. Meanwhile, in the 97 kg freestyle category, Vicky also struck gold after a closely fought 7-5 victory over Sherzod Poyonev. And now, before we end the bulletin, the headlines once again. President Draupadi Murmu presents Padma Awards 2026 at Rashtrapati Bhavan. Noted film actor late Dharmendra and legendary violin maestro Dr. N. Rajam honored with Padma Vibhushan. Finance Minister Nirmala Sitharaman launches initiatives aimed at strengthening MSMEs and accelerate modernization of rural industries. Joint operation to evacuate stranded tourists at Gulmarg following technical fault in cable car system concludes. All tourists rescued safely. Foreign ministers of India, Australia, Japan and US to participate in Quad meeting in New Delhi tomorrow. IMD forecasts severe heatwave conditions over Haryana, Delhi, Punjab, Uttar Pradesh and Rajasthan during next 2-3 days. And in wrestling, Indian grapplers Vicky and Akshay Dhere clinch gold in men's freestyle category at Asian Under-23 Championships in Vietnam. That's all in the news at 9. Good night.
1: প্ৰত্যাহিতভাৱে ষোড়শ সংবিধান সভাৰ প্ৰথম অধিৱেশনৰ তৃতীয় দিনা সদনত উত্থাপন হ'ল বহুল চৰ্চিত 2026 চনৰ সমৰূপ নাগৰিক সংহিতা, অসম বিধেয়ক, চমুকৈ UCC বিধেয়ক। অসম বিধানসভাৰ শেহতীয়া নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ বহুল চৰ্চিত এই বিধেয়কখন সদনৰ মাজত উত্থাপন কৰে সংসদীয় পৰিক্ৰমা দপ্তৰ মন্ত্ৰী অতুল বৰাই। নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি বিধেয়কখন উত্থাপনৰ বাবে সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই সদনৰ অনুমতি বিচৰাৰ লগে লগে উত্থাপনৰ ক্ষেত্ৰত তীব্ৰ বিৰোধিতা কৰে ৰাজ্যৰ বিৰোধী শিবিৰে। বিশেষকৈ বিৰোধী কংগ্ৰেছৰ বিধায়কসকলে বিধেয়কখন উত্থাপনত তীব্ৰ বিৰোধিতা কৰে। এই সন্দৰ্ভত কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে কয় যে সমৰূপ নাগৰিক সংহিতা বিধেয়কখন উত্থাপনত কোনো আপত্তি নাই, কিন্তু সদনৰ মজিয়াত এই বিধেয়কখন আজি উত্থাপনৰ পূৰ্বে আগৰে পৰা যিসমূহ দল সংগঠনে বিৰোধিতা কৰি আহিছে সেইসকলৰে আলোচনাত বহি মতামত গ্ৰহণ কৰা উচিত। অন্যথা জোৰকৈ এই বিধেয়কখন আইনলৈ ৰূপান্তৰিত কৰিলে অদূৰ ভৱিষ্যতে প্ৰকৃত উদ্দেশ্য বিঘ্নিত হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি। অনুৰূপ মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ৱাজিদ আলী চৌধুৰীৰো। তেওঁ কয় যে বিধেয়কখনক লৈ আপত্তি নাই, কিন্তু এই বিধেয়কখনক লৈ আলোচনা হোৱাটো অত্যন্ত জৰুৰী। এইধৰণৰ আহ্বানেৰে কংগ্ৰেছৰ বিধায়কসকলে উত্তপ্ত কৰি তোলে সদনৰ মজিয়া। বিৰোধী শিবিৰৰ এনে ভূমিকা নিয়ন্ত্ৰণ কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে সদনৰ মজিয়াত বিধেয়কখন উত্থাপনৰ বাট প্ৰশস্ত কৰে। লগে লগে সদনৰ অনুমতি সাপেক্ষে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অতুল বৰাই বহুল চৰ্চিত বিধেয়কখন উত্থাপন কৰে। অৱশ্যে বিধেয়কখন পাৰিতকৰণৰ বাবে সদনৰ বিবেচনালৈ আহিব অহা 27 মে'ত। যোৱা 22 মে'ত অনুষ্ঠিত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ প্ৰথমখন বৈঠকৰ জৰিয়তে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদনত উল্লেখ কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। সেই অনুসৰি 2026 চনৰ সমৰূপ নাগৰিক সংহিতা অসম বিধেয়কখন পাৰিতকৰণৰ বাবে সিদিনাই সদনৰ মজিয়াত দফাই দফাই আলোচনা চলিব। এই আলোচনাত শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কসকলে অংশগ্ৰহণ কৰিব। নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে বিধেয়কখনৰ যিকোনো দফাৰ সংশোধনীৰ বাবেও বিধায়কসকলে সংশোধনী প্ৰস্তাৱ দাখিল কৰিব বুলি সদনত উল্লেখ কৰে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে। স্মৰ্তব্য যে বহুল চৰ্চিত এই বিধেয়কখন নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে আইনলৈ ৰূপান্তৰিত হলে বিবাহ, বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰৰ ক্ষেত্ৰত ৰাজ্যত প্ৰৱৰ্তন হ'ব একক ব্যৱস্থা। লগতে ৰাজ্যত স্থাপন হ'ব লিংগ সমতাও। বিশেষকৈ বিধেয়কখন আইনলৈ ৰূপান্তৰিত হলে কন্যা সন্তানসকলে লাভ কৰিব সম্পত্তিৰ উত্তৰাধিকাৰ। ইমানেই নহয়, সামাজিক শৃংখলা অটুট ৰখাৰ স্বাৰ্থত আনুষ্ঠানিক বিবাহ অবিহনে একেলগে থকা সম্পৰ্কৰ বিবৃতি সংশ্লিষ্ট পক্ষই দাখিল কৰিব লাগিব উপপঞ্জকক। অন্যথা সংশ্লিষ্টসকলৰ জেল আৰু জৰিমনাৰ বিধান আছে বিধেয়কখনত। সমান্তৰালকৈ সামাজিকভাৱে সম্পন্ন বিবাহ হলেও ছমাহৰ ভিতৰতে বিবাহ পঞ্জীয়ন কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰা হৈছে বিধেয়কখনত। ইমানেই নহয়, যুক্তসংগত কাৰণ অবিহনে ইচ্ছানুসৰি বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতো বাধা নিষেধ আছে বিধেয়কখনত। অৱশ্যে যুক্তসংগত কাৰণত বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত কোনো জটিলতা নাথাকিব বুলিও উল্লেখ আছে বিধেয়কখনত। ইপিনে নাৰী সবলীকৰণৰ লক্ষ্যৰে শাসকীয় পক্ষৰ হৈ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগে আজি সদনত উত্থাপন কৰে এক সংকল্প প্ৰস্তাৱ। বিধানসভাৰ অনুমতি সাপেক্ষে সদনত সংকল্প প্ৰস্তাৱ উত্থাপন কৰি মন্ত্ৰী অজন্তা নেওগে কয় যে দেশৰ মুঠ জনসংখ্যাৰ 50% মহিলা। নাৰী সদায় বন্দিত, যুগে যুগে নাৰীক বন্দনা কৰা হৈছে। নাৰী বন্দিত হলেও কৌৰৱ ৰাজ্যসভাত নাৰী নিন্দিত হৈছিল। নাৰী সবলীকৰণ মাথো এটা শ্লোগান হ'ব নোৱাৰে। নাৰী সবলীকৰণৰ বাবে লাগিব ৰাজনৈতিক আৰু সামাজিক সদিচ্ছা। স্বাধীনতাৰ 77 বছৰ পাছতো সৰ্ববৃহতে অৱহেলিত হৈ আছে নাৰী। বিশেষকৈ দেশৰ সংসদীয় ৰাজনীতিত নাৰী অংশগ্ৰহণ তেনেই নগণ্য। সেয়েহে নারী সবলীকরণের স্বার্থত লোকসভা আর দেশের প্রতিখন রাজ্যের বিধানসভাত মহিলার বাবে 33% আসন সংরক্ষণ

0: সংৰক্ষণৰ বাবে 2023 চনতে মহিলা সংৰক্ষণ বিধেয়ক সংসদত পাৰিত হৈ আছে। এই বিধেয়কখন তেতিয়াহে দেশত বলবৎ হ'ব যেতিয়া সমষ্টি পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন হ'ব। সেয়েহে যোৱা 16 এপ্ৰিলত সংসদত এই সম্পৰ্কীয় বিধেয়ক উত্থাপন হৈছিল যদিও বিৰোধীৰ বিৰোধিতাৰ বাবে বিধেয়কখন নাকচ হৈছিল। ইয়াৰ বাবে নাৰী শক্তিক সন্মান জনোৱাৰ উদ্দেশ্যে তথা নাৰী সামগ্ৰী উন্নয়ন আৰু সবলীকৰণ নিশ্চিত কৰিবলৈ সমষ্টি পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পাছতে দেশৰ সংসদ আৰু সকলো বিধানসভাত মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰা উচিত বুলি মন্ত্ৰীগৰাকীয়ে সদনত সংকল্প প্ৰস্তাৱটো উত্থাপন কৰে। মন্ত্ৰী অজন্তা নেওগে আজি উত্থাপন কৰা এই সংকল্প প্ৰস্তাৱ সন্দৰ্ভত মঙলবাৰে চলিব বিতৰ্ক। এই বিতৰ্কটো শাসক বিৰোধী উপায় শিবিৰৰ বিধায়কসকলে অংশগ্ৰহণ কৰিব। সংকল্প প্ৰস্তাৱৰ বাবে অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিয়ে প্ৰয়োজনীয় সময় নিৰ্ধাৰণ কৰা বুলিও বিধানসভাৰ অধ্যক্ষই সদনক অৱগত কৰে। ইয়াৰ আগেয়ে সদনত আজি দীৰ্ঘ সময় ধৰি ৰাজ্যপালৰ ভাষণৰ ওপৰত শাসকীয় পক্ষই উত্থাপন কৰা ধন্যবাদসূচক প্ৰস্তাৱৰ বিতৰ্ক চলে। এই বিতৰ্কটো শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কসকলে অংশগ্ৰহণ কৰে। ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ বিতৰ্কৰ অংশ লৈ সদনৰ মজিয়াৰ পৰাই আলোচনাৰ মেজত পোহাৰ বাবে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক মুকলি আহ্বান জনাই বিপুৰীৰ বিজেপি বিধায়ক ভূপেন বৰাই তেওঁ কয় যে যিদৰে বুৱতিনত গা ধুবলৈ গৈ একেখিনি পানীত আমি কেতিয়াও দুবাৰ ডুব মাৰিব নোৱাৰো, ব্ৰহ্মপুত্ৰৰে ইতিমধ্যে বহু পানী বৈ গল, সলনি হল সময়, জনাদেশ লৈ ৰাজ্য দ্বিতীয়বাৰৰ বাবে ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈছে আৰু তেখেতৰ নেতৃত্বত গঠন হোৱা চৰকাৰৰ বিধানসভাৰ প্ৰথমখন অধিৱেশনতে প্ৰথমটো ভাষণৰ জৰিয়তে ৰাজ্যপালেও আলফা স্বাধীনক আলোচনাৰ মেজলৈ আমন্ত্ৰণ জনাইছে। সেইবাবে সদনেও এই ক্ষেত্ৰত সহমত পোষণ কৰি পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অনাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা উচিত। এই ক্ষেত্ৰত অসম সন্তান হিচাপে পৰেশ বৰুৱাৰো দায়িত্ব থকা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দৰে বলিষ্ঠ নেতাৰ নেতৃত্বত ইতিমধ্যে অসমত বহু অসাধ্য সাধন হৈছে। অসমৰ স্থায়ী শান্তিৰ বাবে আলফা স্বাধীনৰে কেন্দ্ৰীয় চৰকাৰৰ মাজত আলোচনা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো বিশেষ জটিলতা নাথাকিব। অসমৰ ৰাইজৰ লগতে পৰেশ বৰুৱাও নিশ্চিত হ'ব পাৰে অদূৰ ভৱিষ্যতে আলফা স্বাধীন আৰু চৰকাৰৰ মাজত যি আলোচনা প্ৰক্ৰিয়া আৰম্ভ হ'ব সেয়া নিতান্তই সন্মানজনক হ'ব। ইয়াৰ বাবে এই প্ৰক্ৰিয়া আগুৱাই নিয়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসকো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়। অসমে জাতিৰ পৰিচয়, সভ্যতা, সংস্কৃতিৰ সুৰক্ষা নিশ্চিতকৰণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপক সকলোৱে আদৰণি জনোৱা উচিত বুলি কয় দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে। লগতে গ্ৰুপিঙৰ সময়ৰ পৰা অসমক দ্বিখণ্ডিত কৰাৰ বাবে চলোৱা ষড়যন্ত্ৰীসকলৰ DNAৰ বিষয়েও সকলোৱে অনুধাৱন কৰা উচিত বুলি তেওঁ উল্লেখ কৰে। ইপিনে ৰাজ্যপালৰ ভাষণত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংকী মূল্য বৃদ্ধি সন্দৰ্ভত এটা শব্দও নাই বুলি সদনৰ দৃষ্টিগোচৰ কৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। তেওঁ কয় যে ৰাজ্যৰ 63 লাখ পৰিয়ালৰ ভিতৰত 40 লাখ পৰিয়ালেই অৰুণোদয় আঁচনিৰ 1250 টকাৰ ওপৰত নিৰ্ভৰশীল। অথচ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধি সন্দৰ্ভত ৰাজ্যপালৰ ভাষণ সম্পূৰ্ণৰূপে নিমাত। ৰাজ্যপালৰ ভাষণত 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভতো এটাও শব্দ নাই বুলি তেওঁ উল্লেখ কৰে। একেদৰে অদূৰ ভৱিষ্যতে সমগ্ৰ দেশৰ লগতে লকডাউন সদৃশ পৰিৱেশৰ সূচনা হ'ব নেকি বুলি সদনত আশংকা ব্যক্ত কৰে পাকা বেদবাৰী সমষ্টিৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন চিকদাৰে। ৰন্ধন গেছ, ইন্ধনজাত সামগ্ৰীৰ কৃত্ৰিম নাটনি তথা ইন্ধনজাত সামগ্ৰীৰ হুৰাহুৰে হোৱা দাম বৃদ্ধি আৰু মধ্যপ্ৰাচ্যত অব্যাহত থকা যুদ্ধৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে জনোৱা ৰাষ্ট্ৰীয় আহ্বানক কেন্দ্ৰ কৰিয়ে এই আশংকা ব্যক্ত কৰে বিধায়কগৰাকীয়ে। ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ বিতৰ্কত শাসক বিৰোধী উভয় শিবিৰৰ ন পুৰণি বিধায়কসকলে অংশগ্ৰহণ কৰে। ইয়াৰ ভিত্তিতে মঙলবাৰে সদনৰ মজিয়াত এই বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উত্তৰ প্ৰদান কৰিব বুলি সদনক অৱগত কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। সদনৰ মজিয়াত আজি বিভিন্ন বিভাগৰ বাৰ্ষিক প্ৰতিবেদনৰ উপৰি ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখক পৰীক্ষক চমুকৈ কেগৰ প্ৰতিবেদনসমূহো সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই দাখিল কৰে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে মঙলবাৰে পুৱা 9:30 বজা পৰ্যন্ত সদন স্থগিত ঘোষণা কৰে। অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা ইমানে। নমস্কাৰ।
1: বিধানসভাত আজিৰ দিনটো শুনিলে। আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত। পুৱা 10 বজাত আৰম্ভ হ'বলগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

চেণ্টাৰ ফৰ কালচাৰেল ৰিচোৰ্চেছ এণ্ড ট্ৰেইনিং নামৰ সংগঠনে সাংস্কৃতিক প্ৰতিভা সন্ধান বৃত্তিৰ বাবে সংগীত, নাটক, চিত্ৰাংকন, ভাস্কৰ্য আদি বিভিন্ন ক্ষেত্ৰত অধ্যয়নৰত 10-14 বছৰ বয়সৰ শিশুৰ পৰা আবেদন বিচাৰিছে। নিৰ্বাচিতসকলক বছৰি 3,600 টকাকৈ জলপানী আৰু অধ্যয়নৰ মাচুল প্ৰদান কৰা হ'ব। অগ্ৰগতিৰ ভিত্তিত প্ৰতি 2 বছৰৰ মূৰে মূৰে এই জলপানীৰ ম্যাদ বৃদ্ধি কৰা হ'ব। বিতং তথ্য আৰু প্ৰপত্ৰৰ বাবে www.ccrtindia.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 31 মে'।

0: গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ শ্ৰোতালৈ এতিয়া আগবঢ়াইছোঁ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্ছনা। আজিৰ অনুষ্ঠানৰ পুনতে লৈছোঁ এই বাৰ্তাটি। লিখিছে প্ৰতি মূৰ্ছনা নমস্কাৰ গ্ৰহণ কৰিব। জুবিন গাৰ্গৰ কণ্ঠৰ যিকোনো এটি দিহানাম বজাই শুনাবৰ বাবে মূৰ্ছনা অনুষ্ঠানলৈ ধেমাজি কেৰকানি মাজগাঁৱৰ পৰা অনাতৰ মৰম পৰিয়ালৰ হৈ বিনোদ গগৈ, মহেশ্বৰ চুতীয়া, বিমল বসুমতাৰী, চন্দ্ৰকান্ত টাইট, অৱন্তী টাইট, অজিত চুতীয়া, জয়বৰ পাংগিং আৰু বগাধৰ গগৈ আমি একেলগে বাৰ্তা প্ৰেৰণ কৰিলোঁ। ধন্যবাদ। আপোনালোকে আমাৰ অনুষ্ঠানসমূহ এনেকৈ নিয়মীয়াভাৱে শুনি থাকিব আৰু আপোনালোকৰ অনুৰোধসমূহ আমালৈ পঠিয়াব। ধন্যবাদ। আহক আপোনালোকৰ অনুৰোধৰ দিহানামটি শুনো।

মূৰ্চনা অনুষ্ঠানত এইবাৰ লৈছোঁ দ্বিতীয়টি বাৰ্তা। এই বাৰ্তাটি আমালৈ লিখি পঠিয়াইছে জোনাই মেচাকি চাপৰি ৰাম সিং ৰাভা গাঁৱৰ পৰা বিবল বসুমতাৰীয়ে। তেখেতে লিখিছে, প্ৰথমতে নমস্কাৰ গ্ৰহণ কৰিব, মূৰ্চনাৰ মই এজন নিয়মীয়া শ্ৰোতা। মোক মেনে পিয়াৰ কিয়াৰ দিল দিৱানা এই গীতটি বজাই দিব বুলি আশাৰে বাট চাই ৰ'লোঁ। এই গীতটি শুনিব বিচাৰিছোঁ অনাতাঁৰ মৰম পৰিয়ালৰ সৈতে বিনোদ গগৈ, চন্দ্ৰকান্ত টাইট, অজিত কুমাৰ শৰ্মা, অমল বসুমতাৰী, ভাইকন মুণ্ডা, ৰমেশ পাত্ৰ, অঞ্জলি বসুমতাৰী, অজিত ৰাভা, গাগে ৰাভা, ফণীধৰ ৰাভা, চমুৱা ৰাভা, সকলোলৈ এই গীতটি মই উপহাৰ হিচাপে আগবঢ়ালোঁ। ধন্যবাদ, ধন্যবাদ বসুমতাৰী ডাঙৰীয়া, আপুনি আমাৰ নিয়মীয়া শ্ৰোতা। এইধৰণে আপুনি আপোনাৰ অনুৰোধসমূহ আমালৈ পঠিয়াই থাকিব, আমি পাৰ্যমানে চেষ্টা কৰি যাম। আহক আপোনাৰ গীতটি শুনো।

মূৰ্চনা অনুষ্ঠানত এইবাৰ লৈছোঁ আন এটি বাৰ্তা। লিখি পঠিয়াইছে অজিত কুমাৰ শৰ্মা আৰু পৰিয়ালবৰ্গই তেলিয়া সোণাৰীগাঁৱৰ পৰা মিছামৰা দেৰগাঁও গোলাঘাট। তেখেতে লিখিছে, প্ৰতি মূৰ্চনা আকাশবাণী তেজপুৰ কেন্দ্ৰ নমস্কাৰ। কেন্দ্ৰৰ পৰিয়াল তথা শ্ৰোতাসকল, আজি আমাৰ বৌৰ মৃত্যুৰ 13 দিনৰ দিনা শ্ৰাদ্ধৰ অন্তত ব্ৰতভংগ কৰি বহু ব্যস্ততা আৰু দুখৰ মাজতো অকণমান সুৰুঙা উলিয়াই তেখেতৰ প্ৰতি সেৱা জনাই আজি মোৰ লগতে আমাৰ পৰিয়ালটোক এটি ভক্তিমূলক গীত শুনাবলৈ অনুৰোধ জনাই এই বাৰ্তাটি প্ৰেৰণ কৰিছোঁ। নিশ্চয় শৰ্মা ডাঙৰীয়া, আমিও আপোনাৰ দুখত দুখী। আহক, আপোনালৈ এই গীতটি আগবঢ়াইছোঁ।

মূৰ্চনা অনুষ্ঠানত এইবাৰ লৈছোঁ আন এটি অনুৰোধ। লিখি পঠিয়াইছে জাজি খাটোৱাল গাঁৱৰ শিৱসাগৰৰ প্ৰণৱ কুমাৰ দত্তই। প্ৰতি মূৰ্চনা অভিনন্দন গ্ৰহণ কৰিব। তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ মোৰ বৰ প্ৰিয়। বেছি প্ৰিয় অনুষ্ঠান দুটা হ'ল মূৰ্চনা আৰু ফোন ইন গানে গানে। একাপ চাহৰ আমেজ যিমান পোৱা যায় এই দুটা অনুষ্ঠান শুনিলে তিনিগুণ আমেজ পোৱা যায়। মূৰ্চনা অনুষ্ঠানৰ যোগেদি এটা গীত শুনিবলৈ অনুৰোধ জনালোঁ। আকাশ যেতিয়া সন্ধ্যা তৰাই জিলমিলাই গীতটি। গীতটো ধেমাজি মাছখোৱাৰ অৰুণ হাতীবৰুৱা, যজ্ঞেশ্বৰ শইকীয়া, ৰীণুমণি কোচ, চৰাইদেউ জিলাৰ ফুলবাগান শ্ৰীপুৰ গাঁৱৰ প্ৰদীপ মহন্ত, জাজি জামুগুৰিৰ পৰা ৰাতুল গগৈ, সিদ্ধাৰ্থ শইকীয়া, দীপেন বৰুৱা, জিতা গায়ন আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ডিভিজন টু ইমৰাণ আলীলৈ গীতটি উচৰ্গা কৰিলোঁ। মূৰ্চনাৰ লগতে তেজপুৰ কেন্দ্ৰৰ উজ্জ্বল ভৱিষ্যত দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ দত্ত, আপুনি আমাৰ নিয়মীয়া শ্ৰোতা। আপোনাৰ অনুৰোধটি আমি নিশ্চয় ৰক্ষা কৰিম। আহকচোন গীতটি উপভোগ কৰোঁ।

মূৰ্চনা অনুষ্ঠানৰ শেষত লৈছোঁ অন্তিমটো বাৰ্তা। এই বাৰ্তাটি আমালৈ লিখি পঠিয়াইছে জামিল হক খুৰ্চিদ আলম, 4 নং ভোজমাৰী, নদুৱাৰ চতিয়াৰ পৰা। তেখেতসকলে লিখিছে, প্ৰতি মাননীয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক মহোদয়ৰ সমীপেশো, মূৰ্চনা অনুষ্ঠানত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠত এটি বিয়ানাম শুনিব বিচাৰিছোঁ। নিশ্চয় হক আৰু আলম ডাঙৰীয়া, আপোনালোকৰ অনুৰোধটি আমি ৰক্ষা কৰিম। আগলৈও আপোনালোকে এনেধৰণে আপোনালোকৰ অনুৰোধসমূহ আমালৈ লিখি পঠিয়াব। আহকচোন আপোনালোকৰ অনুৰোধৰ গীতটি শুনো।

অনুষ্ঠানত এইবাৰ শুনক দিলৱালে দুলহানিয়া লে জায়েঙ্গে বোলছবিখনৰ লতা মংগেশকৰৰ সৈতে কুমাৰ চানুৰ এই গীতটি।

শ্ৰোতাই হিন্দী বোলছবিৰ গীত শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক মিষ্টাৰ আশিক বোলছবিখনৰ আলকা য়াগ্নিক আৰু কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানৰ শেষত শুনাব লৈছোঁ। কাহুনা পিয়াৰহে বোলছবিখনৰ কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতা, ইমান পৰে কুমাৰ চানু আৰু সংগীবৃন্দৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীতকেইটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰো ইমানতে অন্ত পৰিল। আজি এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল অম্লানজ্যোতি দত্ত আৰু অংকুৰ ৰামচিয়াৰী। ট্ৰেন্সমিটৰত আছিল।